নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 24 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 18 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 8 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 48 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা, ডিউটি ৰুমত মোৰ সৈতে আছে দেৱাশীষ ৰাজকুমাৰ, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, আনোৱাৰ আলী আৰু ধ্ৰুৱ তালুকদাৰ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজয় দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

0: শ্রোতাসকলে বন্দনা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হৰি হৰি হৰি হৰি।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে ঋতুস্মিতা পাঠকৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত, নৰেন্দ্ৰনাথ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, নকুল দাসৰ কণ্ঠৰ লোকগীত, হিৰণ্যপ্ৰভানাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়াগীত আৰু মৈত্ৰেয়ী দাসৰ কণ্ঠত এটি ভজন শুনিলে।

0: সংস্কৃতিৰ পূৰ্বতন কোনো পৰম্পৰাত অদৃশ্য নাটৰ কল্পনা নাই, সেইটো সম্পূৰ্ণ পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে, ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খামখেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক, বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰি শুনক, আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্রিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলো, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছো, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰি কাকত, পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰি কাকত পঢ়াৰ অভ্যাস হ'ব জানো। বহুত কথাই ক'লো, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলো বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালো। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখো, ৰেডিঅ'ত কোৱা সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: আজিৰ মুগুদামালাৰ কথাখিনি নৱকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পূৰৱী মুখাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ ললিত।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠত ললিত ৰাগৰ খেয়াল শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 প্ৰণামী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। নিশা 9:30 বিহপুৰীয়াৰ ৰংগভূমি নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটক কমলা। নাটৰ ৰচনা ঋতুপৰ্ণা মোহন বৰুৱাৰ, পৰিচালনা কৃষ্ণ ভূঞাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণী।

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব এই বিষয়ে এখনি প্ৰামাণ্য আলেখ্য শুনিবলৈ পাব। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী প্ৰাঞ্জিৎ প্ৰীতম কলিতা। বিয়লি 5:20 গঞা শ্ৰোতাৰ অনুষ্ঠানত নলবাৰী জিলাৰ আৰোৰাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতি। যুগুতাই আগবঢ়াব অংকুমণি বৰাই, আজি দ্বিতীয় খণ্ড। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নগেন্দ্ৰনাথ বৰ্মন, ডক্টৰ অজন্তা শৰ্মা আৰু ডক্টৰ কৈলাস চন্দ্ৰ চমুৱাই। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:35 পূবালীৰ সুৰত শিৱবৰ লংফ্লাং আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু আমাৰ স্বাস্থ্য, এই বিষয়ে দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, 9:15 জিলাৰ ৰেহৰু, চিত্ৰগীত 9:20, 10:00 হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, দিনৰ 10:30। দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 গীত আৰু গজল, সুৰৰ কৰণী অনুষ্ঠানটি শুনিবলৈ পাব দিনৰ 12:30। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সাৰংগ, নিৰ্মল চৌধুৰীৰ কণ্ঠৰ লোকগীত দিনৰ 1:50, 8:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে সজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব সমুদ্র দিবস, আজি বিশ্ব সমুদ্র দিবস। রাষ্ট্রসংঘৰ আহ্বানক্রমে 2008 চনৰ পৰাই প্ৰতি বছৰে 8 জুনৰ দিনা বিশ্ব সমুদ্র দিবস হিচাপে পালন কৰি অহা হৈছে। সাগৰ আৰু মহাসাগৰসমূহে পৃথিৱী পৃষ্ঠৰ প্ৰায় 71% ঠাই আগুৰি আছে। কাস্পিয়ান সাগৰ আৰু মৰুসাগৰক বাদ দিলে পৃথিৱীৰ আটাইবোৰ সাগৰ আৰু মহাসাগৰ একেলগে একেখন মহাসাগৰ বুলিব পাৰি, কিয়নো ইহঁতৰ মাজত কোনো স্পষ্ট প্ৰাকৃতিক সীমাৰেখা নাই। সাগৰ মহাসাগৰৰ ভাগবোৰ কৰা হৈছে সুবিধাৰ বাবে। খ্ৰীষ্টপূৰ্ব 100 মানতে ষ্ট্ৰেবো নামৰ গ্ৰীক পণ্ডিত এজনে স্থলভাগ আৰু জলভাগৰ বিষয়ে এখন গৱেষণামূলক গ্ৰন্থ ৰচনা কৰে। তাৰ পাছত পচিডনিয়াছ নামৰ আন এজন গ্ৰীক পণ্ডিত

0: চাৰ্ডিনিয়া দ্বীপৰ কাষত 1000 ফেডমলৈ সমুদ্ৰৰ গভীৰতা জুখি উলিয়ায়। টলেমীয়ে 200 চনত ভাৰত মহাসাগৰক স্থলভাগেৰে পৰিবেষ্টিত এখন ৰুদ্ধসাগৰ বুলি মানচিত্ৰ অংকন কৰে। কিন্তু সমুদ্ৰৰ বিষয়ে প্ৰকৃত বৈজ্ঞানিক অনুসন্ধান আৰম্ভ হয় 18 শতিকাৰ পৰাহে। 1773 চনত ব্ৰিটিছ বিজ্ঞানী জন ফিপছে ৰেছ হৰ্ছ নামৰ জাহাজৰ পৰা গভীৰ সাগৰত প্ৰতিধ্বনি সংবাদ গ্ৰহণ বা ইক' চাউণ্ডিং আৰম্ভ কৰে। আগৰ দিনত ৰছীৰে সাগৰৰ গভীৰতাৰ জোখমাক কৰাৰ চেষ্টা চলোৱা হৈছিল। বৰ্তমান অতিশব্দ বা আল্ট্ৰাছনিক প্ৰতিধ্বনিৰ সহায়তো সাগৰৰ গভীৰতা জোখা হয়। আকৌ সাগৰ তলিত বিস্ফোৰণ ঘটিবলৈ দি তাৰ পৰা অহা শব্দৰ পৰাও সাগৰৰ গভীৰতা জোখা হয়। এডৱাৰ্ড ফৰ্বছ, ৱাইভিল থমছন, ছাৰ জন মুৰে, লুই আগাছিছ, আলেকজেণ্ডাৰ আগাছিছ, শ্বেপাৰ্ড আদি বিজ্ঞানীসকলে সমুদ্ৰ বিজ্ঞানৰ অগ্ৰগতিত আৰু সাগৰ তলিৰ বিষয়ে জ্ঞান আহৰণ কৰাত প্ৰভূত্ব বৰঙণি আগবঢ়াই গৈছে। বৰ্তমান বিভিন্ন অত্যাধুনিক পদ্ধতিৰ সহায়ত সাগৰৰ পানীৰ লৱণতা, চাপ, উষ্ণতা আৰু অন্যান্য বহু কথা জানিব পৰা গৈছে। ভূভৌতিক পদ্ধতিৰ সহায়ত সাগৰ তলিৰ শিলাৰ গঠন সম্পৰ্কে বৰ্তমান জানিব পৰা গৈছে। এনেধৰণৰ অনুসন্ধানত কিছুমান জলমগ্ন উপত্যকাৰ অৱস্থিতি সম্পৰ্কে জানিব পৰা গৈছে। এনে তথ্যই সাগৰত তেলকূপৰ খনন কাৰ্যত সহায় কৰে। নিৰৱচ্ছিন্নতাৰে তথা সংগ্ৰহ কৰিব পৰা অত্যাধুনিক চাউণ্ডিং ব্যৱস্থা, ছাইড স্কেন ছোনাৰ আৰু জলগৰ্ভ টেলিভিছন ব্যৱস্থাৰ জৰিয়তে সাগৰ তলিৰ 3D বা ত্ৰিবিমীয় চিত্ৰ অংকন কৰিব পৰা গৈছে। আকাশী যান আৰু জাহাজ কঢ়িয়াই নিব পৰা মেগনেটোমিটাৰৰ সহায়ত ভূচুম্বকত্ব সম্পৰ্কীয় বহু তথ্য আহৰণ কৰা হৈছে। আকাশী যানৰ পৰা তোলা ফটোৰ উপৰিও বিশেষ ধৰণৰ ৰং ফিল্টাৰ, ভুৱা ৰং আৰু বহু বৰ্ণিত লেজাৰ ৰশ্মি, তাপীয় চিত্ৰ, উপগ্ৰহৰ পৰা লোৱা চিত্ৰ আৰু অন্যান্য অত্যাধুনিক যন্ত্ৰপাতিৰ উদ্ভাৱনে সাগৰ গৰ্ভৰ ৰহস্য উদঘাটনত প্ৰভূত বৰঙণি আগবঢ়াইছে। এনেদৰে সমুদ্ৰৰ বিষয়ে পোনপটীয়াকৈ তথ্য আহৰণ কৰাটো বৰ্তমান সম্ভৱ হৈ উঠিছে। মুক্তভাৱে ঘূৰি ফুৰিবলৈ পৰা স্কিউবা ডুবাৰো বৰ্তমান হিলিয়াম অক্সিজেন মিহলি বায়ুত উশাহ লৈ বহু সময় সাগৰ তলিত কটাব পৰা হৈছে। 1872 চনত ব্ৰিটিছ জাহাজ চেলেঞ্জাৰে প্ৰশান্ত ভাৰত আৰু আটলাণ্টিক আৰু দক্ষিণ মহাসাগৰৰ প্ৰায় 1,27,500 কিলোমিটাৰ জোৰা সামুদ্ৰিক অধ্যয়ন চলায়। এইটোৱেই এনেধৰণৰ প্ৰথম বৈজ্ঞানিক অনুসন্ধান আছিল। এই অভিযানত সংগ্ৰহ কৰা তথ্যৰে 29,500 খিলা কাগজৰ 50টা খণ্ডৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। এইখিনিক সমুদ্ৰ বিজ্ঞানীৰ বাইবেল বুলি ধৰা হয়। মানৱ জাতিৰ লগতে সমগ্ৰ জীৱকুলৰ বাবে সাগৰৰ গুৰুত্ব অপৰিসীম। সাগৰ অফুৰন্ত শক্তি আৰু সম্পদৰ উৎস। আমাৰ প্ৰয়োজনীয় নিৰ্মল পানীখিনিও সাগৰৰ পৰা বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ আহি বৃষ্টিপাত, তুষাৰপাত ৰূপে পৃথিৱীত পৰি নদী, হিম বা ভূমিগত জল হিচাপে আমাৰ ওচৰ পায়হি। ইয়াৰে কিছু অংশৰ বাষ্পীভৱন হয় আৰু এটা অংশ পুনৰ সাগৰলৈ উভতি যায়। এইদৰে জলচক্ৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ পৃথিৱীৰ বতৰ আৰু জলবায়ু নিয়ন্ত্ৰিত হয়। কিন্তু বৰ্তমান যান্ত্ৰিক সভ্যতাই স্থলভাগ আৰু বায়ুমণ্ডলক প্ৰদূষিত কৰাৰ ফলত সাগৰতো ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হৈছে। সাগৰক প্ৰদূষণমুক্ত কৰি ৰাখিবৰ বাবে 1994 চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘই আয়োজন কৰা আলোচনাচক্ৰত 179খন দেশে এখন সামুদ্ৰিক আইনত স্বাক্ষৰ কৰে। এই আইনমতে পৃথিৱীৰ সামুদ্ৰিক দেশৰ একচেটীয়া অৰ্থনৈতিক অঞ্চলৰ সীমা উপকূলৰ পৰা 320 কিলোমিটাৰ দূৰলৈ সীমাবদ্ধ কৰা হয়। গভীৰ সাগৰৰ সম্পদ পৰিচালনা কৰিব আন্তৰ্জাতিক সমুদ্ৰ তল চুক্তিয়ে। গভীৰ সাগৰীয় অঞ্চলত মানৱ জাতিৰ
1: জ্ঞান বিজ্ঞান শুনিলে অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব।

0: প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। পশ্চিমবংগ ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। অহা 21 জুনৰ হ'বলগীয়া নীট UGৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। ভূটানত যোৱা নিশা ৰিক্টাৰ স্কেলত 5.8টা বৈধ ভূমিকম্পই জোকাৰি যায় আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ উদ্ভাৱন উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। নতুন দিল্লীত কালি এখন সন্মিলনত অংশ লৈ শ্ৰীবিৰলাই কয় যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু ৰাষ্ট্ৰ নিৰ্মাণ একে

সময়তে আগবাঢ়িব লাগিব। উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ভাৰতৰ যাত্ৰা সৰ্বাংগীন বিকাশ, সামাজিক দায়বদ্ধতা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণেৰে প্ৰভাৱান্বিত হোৱাটো প্ৰয়োজন বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ ভৱিষ্যত নিৰ্মাণত যুৱচামৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্ৰীবিৰলাই কয় যে শিক্ষিত, দক্ষতাসম্পন্ন আৰু প্ৰযুক্তিৰ জ্ঞান সমন্বিত যুৱচামে বিকশিত ভাৰত 2047ৰ মূল শক্তি গঢ়ি তুলিছে। তেওঁ যুৱ প্ৰজন্মক উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত প্ৰযুক্তিৰ সহায়েৰে ভাৰতক বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি চণ্ডীগড়ত কমনৱেলথ সংসদীয় সংস্থা চি পি এৰ জোন 2 সন্মিলন উদ্বোধন কৰিব। হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ 15খন বিধানসভাৰ প্ৰিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণে ভাষণ দিব। অনুষ্ঠানৰ হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনীয়ে ভাষণ দিব। পশ্চিমবংগৰ সীমান্ত জিলাত থকা ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে আৰু 836জন লোকক দেশান্তৰিত কৰা বাবে ব্যৱস্থা লোৱা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা প্ৰকাশ কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰী এটা বৃহৎ সমস্যা বুলি উল্লেখ কৰি শ্ৰীঅধিকাৰীয়ে কয় যে তেওঁৰ চৰকাৰে ইতিমধ্যে ভাৰত বাংলাদেশ সীমান্ত নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় 556 কিলোমিটাৰৰ ভিতৰত প্ৰায় 100 কিলোমিটাৰ সীমান্ত বেৰৰ বাবে বি এছ এফক ভূমি প্ৰদান কৰিছে। শ্ৰীঅধিকাৰীয়ে তেওঁৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ আওতাত নপৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ দেশান্তকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই লোকসকলক পোনপটীয়াকৈ বি এছ এফৰ হাতত গতাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰখনে লোকপিয়লৰ কাম আৰম্ভ কৰা নাছিল বুলি অভিযোগ কৰি শ্ৰীঅধিকাৰীয়ে কয় যে বিজেপি চৰকাৰে বৰ্তমান এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অহা 1 আগষ্টৰ পৰা 15 আগষ্টলৈ গৃহ পিয়ল কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনৰ 30 লাখ মহিলাক অন্নপূৰ্ণা যোজনা আঁচনিৰ অধীনত 3,000 টকাকৈ প্ৰদান কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মধ্যপ্ৰদেশৰ পৰা মহেশ কেৱট আৰু কৰ্ণাটকৰ পৰা ডঃ এম নাগাৰাজক প্ৰাৰ্থিত্ব দিছে। দলে লগতে কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে লিংগৰাজ পাটিল আৰু ৰঘু কৌটিল্যৰ নাম ঘোষণা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট ইউ জিৰ যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা পুঁজিৰে চলি থকা স্বাস্থ্য নিশ্চয়তা আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ কৰা পশ্চিমবংগ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু পশ্চিমবংগ চৰকাৰে আজি ৰাজ্যখনত এ বি পি এম জে ৱাই আঁচনি ৰূপায়ণৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব। এই চুক্তিখন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰ কৰা হ'ব। এই উন্নয়নে সমগ্ৰ দেশৰ সকলো নাগৰিকৰ বাবে সমতাপূৰ্ণ আৰু সুলভ স্বাস্থ্যসেৱা লাভৰ দিশত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। পশ্চিমবংগত এ বি পি এম জে ৱাই ৰূপায়ণে ৰাজ্যখনৰ লাখ

লাখ যোগ্য হিতাধিকাৰী আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লগতে গুণগত আৰু সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পৰিৱেশক শক্তিশালী কৰিব। এই আঁচনিয়ে যোগ্য হিতাধিকাৰী, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসা, চিকিৎসালয়ত ভৰ্তিৰ বাবে প্ৰতিটো পৰিয়ালক প্ৰতি বছৰে 5,00,000 টকাকৈ পৰ্যন্ত প্ৰদান কৰিব। ভূটানত যোৱা নিশাৰ ৰিক্টাৰ স্কেলত 5.8 প্ৰাবল্য ভূমিকম্পই জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূঁইকপ কেন্দ্ৰৰ তথ্য অনুসৰি ভূটানৰ পুনাখা অঞ্চলৰ সমীপত ভূগৰ্ভৰ 26 কিলোমিটাৰ গভীৰত ভাৰতীয় সময় অনুসৰি 11:06 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ পাছত 2.8 আৰু 2.4 প্ৰাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় বুলি ৰাষ্ট্ৰীয় ভূঁইকপ কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে। ভূমিকম্পত কোনো ক্ষয় ক্ষতি বা প্ৰাণহানিৰ বাতৰি পোৱা হোৱা নাই। ভূটানৰ ভূমিকম্পৰ জোকাৰণি ছিকিম, উত্তৰবংগ আৰু অসমৰ বিভিন্ন ঠাইত অনুভূত হয়। ছিকিমত পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে।

0: ভূমিকম্পত কোনো ক্ষয়ক্ষতি বা প্ৰাণহানিৰ বাতৰি পোৱা হোৱা নাই। ভূটানৰ ভূমিকম্পৰ জোকাৰণি ছিকিম, উত্তৰবংগ আৰু অসমৰ বিভিন্ন ঠাইত অনুভূত হয়। ছিকিমত পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইণ্ডোনেছিয়াক ভাৰতৰ এক্ট ইষ্ট নীতি গুৰুত্বপূৰ্ণ স্তম্ভ বুলি প্ৰকাশ কৰিছে। ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নো আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ মাজত নতুন দিল্লীত কালি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত মন্ত্ৰালয়ে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে গভীৰ সভ্যতাগত সম্পৰ্কৰে শিপাই থকা ভাৰত ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈছে আৰু নতুন নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছ পৰি আছে। দলৰ হৈ ৰহমান শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 12 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছেলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। ৰোলেন গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেভিঅ' কোবলি 5 ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। পশ্চিমবংগৰ ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। অহা 21 জুনত হ'বলগীয়া নীট ইউজিৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনৰ অন্তত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনত খেল আৰম্ভ কৰিব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে সমুজ্জ্বল দত্তই।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:08

উনাৰাম চুতীয়া। 1939 চনত কটন কলেজৰ পৰা ডিষ্টিংচনসহ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কৰ্মজীৱনত তেখেতে 1939 চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে। 1940 চনত শিক্ষকৰ চাকৰি ত্যাগ কৰি জাতীয় মহাসভাত যোগদান কৰে সোণাৰাম চুতীয়াই। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সোণাৰাম চুতীয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কাৰাবাস খাটিবলগীয়া হৈছিল। যোৰহাট কাৰাগাৰত সোণাৰাম চুতীয়াই 2 বছৰ 17 দিন বন্দী হৈ থাকিবলগীয়া হয়। 1945 চনত তেখেতে যোৰহাট লোকেল বৰ্ডৰ সদস্য নিৰ্বাচিত হৈছিল আৰু এই সময়তেই গোপীনাথ বৰদলৈ অনুপ্ৰেৰণাত তেখেতে মহাত্মা গান্ধীৰ সেৱা আশ্ৰমত 10 মহীয়া বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লৈছিল। 1946 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে। 1954 চনত গোলাঘাটত গ্ৰাম্য উন্নয়ন বিষয়া হিচাপে যোগদান কৰিছিল এইগৰাকী সমাজ সংস্কাৰকে। 1962 চনৰ পৰা 1965 চনলৈকে মাজুলী সাপেখাতি সোণাৰীত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যভাৰ পালন কৰিছিল। তিয়ক ৰজাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল সোণাৰাম চুতীয়াই। তেখেতে 1975 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সোণাৰাম চুতীয়াই অসম চৰকাৰৰ পৰা 2000 চনত কেবিনেট মৰ্যাদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বৈষ্ণৱপন্থীত সোণাৰাম চুতীয়াৰ জন্ম হৈছিল 1915 চনৰ আজিৰ দিনটোতেই। বিশিষ্ট সাংবাদিক গৌৰীশংকৰ কলিতা। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ সংবাদ পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই 1990 চনত ইংৰাজী চেণ্টিনেল কাকতত ষ্টাফ ৰিপৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে। ইয়াৰ পিছত তেখেতে চেণ্টিনেল, দি নৰ্থ ইষ্ট টাইমছ, জনসাধাৰণ আদিত সংবাদ সেৱা আগবঢ়াইছিল। তেখেতে নৰ্থ ইষ্ট টাইমছ কাকতৰ কাৰ্যবাহী সম্পাদক, কনচাল্টিং এডিটৰ আৰু জনসাধাৰণ কাকতৰ সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। চেণ্টিনেল কাকতৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশ সংস্কৰণৰ সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল গৌৰীশংকৰ কলিতাই। 1975 চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা গৌৰীশংকৰ কলিতাই সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰাৰ আগতে অসম ৰাজ্যিক পণ্যাগাৰ বিভাগত কিছুদিন চাকৰি কৰিছিল। তেখেত বৈদ্যুতিন সংবাদ মাধ্যম এনডিটিভিৰ সৈতেও জড়িত আছিল। 2010 চনৰ আজিৰ দিনটোতে মৃত্যু হয় সাংবাদিক গৌৰীশংকৰ কলিতাৰ। ৰাজনীতিক কিৰণ কুমাৰ গগৈ। তেখেত আছিল মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। ডিব্ৰুগড় জিলাৰ লেজাই অঞ্চলৰ ভিতৰুৱা বৰদৈপাম গাঁৱত 1956 চনত জন্ম হৈছিল কিৰণ কুমাৰ গগৈৰ। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেখেত লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিল। 1985 চনত মৰাণ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল কিৰণ কুমাৰ গগৈ। তেখেত অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষও আছিল। অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ সদস্যও আছিল কিৰণ কুমাৰ গগৈ। ৰাজনীতিক কিৰণ কুমাৰ গগৈৰ মৃত্যু হয় 2019 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা পদ্মকৈৰী। ৰাজনীতিৰ ক্ষেত্ৰখনতো বিশেষভাৱে পৰিচিত পদ্মকৈৰীয়ে 1985 চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেখেতে বুধু অৰ্জুন চলচ্চিত্ৰ নিৰ্মাণ কৰি চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী পৰিচালক হিচাপে পৰিগণিত হৈছিল। ছবি পৰিচালক তথা অভিনেতা পদ্মকৈৰীয়ে ৰঙানদী, ৰতনলাল, মায়া, মা আদি চিনেমা নিৰ্মাণ কৰাৰ লগতে ইয়াৰে কেইবাখনো চলচ্চিত্ৰত অভিনয়ো কৰিছিল। ইয়াৰ উপৰিও তেখেতে জনপ্ৰিয় ধাৰাবাহিক শিৰিখ প্ৰযোজনা তথা পৰিচালনা কৰাৰ লগতে কেইবাটাও খণ্ডত অভিনয় কৰিছিল। অসম আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আছিল পদ্মকৈৰী। তেখেত আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্যও। সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদান অনন্য। এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী পদ্মকৈৰীৰ মৃত্যু হয় 2020 চনৰ আজিৰ দিনটোতেই। আজি বিশ্ব মহাসাগৰ দিৱস। 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত আৰ্ট ছামিটত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ আৰু কানাডা মহাসাগৰ প্ৰতিষ্ঠানে মহাসাগৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলজ প্ৰাণীসমূহৰ সংৰক্ষণৰ উদ্দেশ্যৰে বিশ্ব মহাসাগৰ দিৱস পালন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। 1992 চনত পোনপ্ৰথমবাৰৰ বাবে বিশ্বব্যাপী বিশ্ব মহাসাগৰ দিৱস পালন কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল আন্তৰ্জাতিক পৰ্যায়ত মহাসাগৰ তথা উপকূল অঞ্চলত আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে চৰকাৰী বেচৰকাৰী সংগঠনৰ সহায়ত উপযুক্ত বহনক্ষম নীতি প্ৰস্তুত কৰা। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ ইণ্ডিয়ান

মানুহে বিশ্বাসৰ যোগেদিয়েই পৰ্বত বগাব পাৰে, কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, তেখেতে নবাৰকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰ আসন অলংকৃত কৰিছিল। সোণাৰাম চুতীয়াই 12খন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 4 কোটিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত তেখেতে অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিল, সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছিল। সোণাৰাম চুতীয়াৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল কাকজানৰ বাম কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত। 1927 চনত পাঠশালাৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 3 টকাকৈ ছাত্ৰবৃত্তি লাভ কৰিছিল। 1931 চনত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা MA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 5 টকাকৈ ছাত্ৰবৃত্তি লাভ কৰে। 1935 চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা 5টা বিষয়ত লেটাৰসহ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

ব্ৰডকাষ্টিং ছাৰ্ভিছৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হয় 1936 চনৰ আজিৰ দিনটোতেই। ভাৰত আৰু ইংলেণ্ডৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি কৰা হয় 1948 চনৰ আজিৰ দিনটোতেই। 1957 চনৰ আজিৰ দিনটোতেই অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল দেৱকান্ত বৰুৱাই। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক তথা কম্পিউটাৰ বিজ্ঞানী টিম বাৰ্নাৰ্ছ-লিৰ জন্ম হৈছিল 1955 চনৰ আজিৰ দিনটোতেই। বলিউডৰ অভিনেত্ৰী শিল্পা শেট্টীৰ জন্ম হয় 1975 চনৰ আজিৰ দিনটোতেই। 1969 চনৰ আজিৰ দিনটোতে মৃত্যু হয় আমেৰিকান অভিনেতা ৰবাৰ্ট টেইলৰ।

0: শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত প্ৰত্যাহ্বান দূৰ কৰিবলৈ যোগৰ গুৰুত্ব অপৰিসীম। আজি যোগ চৰ্চা শিতানত আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
1: নমস্কাৰ। আজিৰ এই অতি ব্যস্ত আৰু যান্ত্ৰিক জীৱনশৈলীত আমাৰ মাজত তিনিটা অতি সুলভ শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত প্ৰত্যাহ্বান প্ৰায়ে দেখিবলৈ পোৱা যায়। সেইকেইটা হৈছে দীৰ্ঘদিনীয়া মানসিক অৱসাদ বা ক্ৰনিক ষ্ট্ৰেছ, থাইৰয়ড হৰ্মনৰ নাটনি অৰ্থাৎ হাইপ'থাইৰয়ডিজম, আৰু তেজৰ সঠিক প্ৰৱাহৰ অভাৱত ভৰিৰ শিৰা ফুলি উঠা বা ভেৰিকজ ভেইনছ। এই তিনিওটা জটিল সমস্যাৰ পৰা প্ৰাকৃতিকভাৱে আৰু ঘৰুৱাভাৱে উপশম পাবলৈ আমাৰ প্ৰাচীন যোগশাস্ত্ৰত এক অতি ফলপ্ৰসূ আৰু বৈজ্ঞানিক পদ্ধতিৰ উল্লেখ আছে। এই বিশেষ যোগাসনটোক কোৱা হয় বিপৰীত কৰণী মুদ্ৰা। চিকিৎসা বা উপশমৰ বাবে এই মুদ্ৰাটো এটা দেৱালৰ সহায় লৈ ঘৰতে অতি আৰামেৰে কৰিব পাৰি। প্ৰথমে দেৱালৰ একেবাৰে কাষত মাটিত এটা আৰামদায়ক কোমল গাৰু বা কুচন ৰাখি লওক। এতিয়া পিঠিখন মাটিত লগাই শুই পৰক আৰু কঁকাল তথা নিতম্বৰ অংশটো গাৰুৰ ওপৰত স্থাপন কৰক। আপোনাৰ ভৰি দুখন দেৱালত পোনকৈ লগাই ওপৰলৈ 90 ডিগ্ৰী পোন কৰি ৰাখক। হাত দুখন শৰীৰৰ কাষত মুকলিকৈ মেলি দিব আৰু হাতৰ তলুৱা আকাশৰ পিনে মুখ কৰি থাকিব। চকুযুৰি বন্ধ কৰি সমগ্ৰ শৰীৰটো সম্পূৰ্ণ শিথিল কৰি দিয়ক আৰু গভীৰভাৱে লাহে লাহে উশাহ নিশাহ লওক। এই অৱস্থাত দৈনিক 10-15 মিনিট সময় অৱস্থান কৰিব। এই বিপৰীত কৰণী মুদ্ৰাৰ উপকাৰিতা বিজ্ঞানসন্মতভাৱে প্ৰমাণিত। ই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ শান্ত কৰে, যাৰ ফলত মানসিক চাপ সৃষ্টিকাৰী কৰ্টিছল হৰ্মন হ্ৰাস পায় আৰু মনলৈ গভীৰ প্ৰশান্তি আহে। ওলোটা অৱস্থানৰ বাবে ডিঙি আৰু থাইৰয়ড গ্ৰন্থিলৈ তেজৰ প্ৰভাৱ বৃদ্ধি পায়, যাৰ ফলত থাইৰয়ড হৰ্মনৰ ক্ষৰণ স্বাভাৱিক আৰু সুষম হৈ পৰে। ভেৰিকোজ ভেইনছৰ বাবে মাধ্যাকৰ্ষণ শক্তি বিপৰীতমুখী প্ৰভাৱৰ বাবে ভৰিৰ পৰা অহা দূষিত তেজ অতি সহজে হৃদযন্ত্ৰলৈ উভতি আহে, যাৰ ফলত ভৰিৰ ফুলা, গধুৰ ভাৱ আৰু বিষ নিমিষতে আঁতৰ হয়। মন কৰিব, মহিলাসকলে ঋতুস্ৰাৱ বা পিৰিয়ডছৰ সময়ত এই মুদ্ৰা কৰিব নালাগে। ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপ, চকুৰ গ্লুকমা বা ডিঙিৰ তীব্ৰ বিষ আছে, তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এই অভ্যাসটো নকৰিব। আহক দৈনিক এই সৰল বিপৰীত কৰণী অভ্যাস কৰোঁ আৰু মানসিক চাপমুক্ত তথা নিৰোগী জীৱন লাভ কৰোঁ। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহাবন্ধ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু

0: তোর যদি বিপিএল কার্ড আছে তেতিয়া হলেতো গাখিরতে মহর খুটি
1: মানে
0: তোর কারণে সকলো বিনামূলিয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই
1: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
3: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। ভাৰতৰে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে অহা 1 জুলাইত গুৱাহাটীত পদাৰ্পণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। 3 জুলাইলৈ থাকিব ৰাজ্যৰ ৰাজধানীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ভাগ ল'ব বৈঠকত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ জৰুৰী বৈঠক। পৰৱৰ্তী বিত্তীয় বৰ্ষত দেশৰ বিকাশৰ হাৰ ত্বৰান্বিত কৰিবলৈ ৰণকৌশল প্ৰস্তুত। জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত। ব্যৱসায় বাণিজ্য অধিক সুচলৰ লক্ষ্যৰে প্ৰশাসনিক সংস্কাৰতো গুৰুত্ব। নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ণৰ তৎপৰতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ। 17 জুনৰ ভিতৰত খালী পদৰ তথ্য দাখিল কৰিবলৈ প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ। 28 জুনত হ'ব বড়ো গাৰো মণিপুৰী মাৰ মাধ্যমৰ বিশেষ টেট। 12 জুনৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। বহু প্ৰত্যাশিত মহা অম্বুবাচী যুগলৈ মাজত মাথো 15টা দিন। 22 জুনৰ পৰা ভক্ত দৰ্শনাৰ্থীৰ পদধূলিৰে আলোড়িত হৈ পৰিব মা কামাখ্যা ধাম। 22 জুনৰ নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি। 23 জুনৰ পৰা 25 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ। 26 জুনৰ পুৱা নিত্য নৈমিত্তিক পূজা অৰ্চনাৰ পাছতে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব ভক্তসকলৰ বাবে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 29 টকাকৈ বৃদ্ধি। অসমৰ 10খন জিলাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 1000 টকা অতিক্ৰম। হৰমুজত ইৰাণ মাৰ্কিন নৌবাহিনীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত। আমেৰিকাৰ আক্ৰমণত ইৰাণৰ 2খন ড্ৰোন ধ্বংস। তামিলনাডুক মাদক দ্ৰব্য মুক্ত ৰাজ্য গঢ়াৰ দৃঢ় সংকল্প। টিভিকে চৰকাৰৰ প্ৰথম কেবিনেটত এই সিদ্ধান্ত। খেলৰ পৃষ্ঠাত প্ৰাক্তন চেম্পিয়ন ব্ৰাজিল, আৰ্জেণ্টিনা, জাৰ্মানী, ইংলেণ্ডে প্ৰস্তুতি মেচত জয়ী হৈ সাজু হৈছে বিশ্বকাপৰ বাবে। ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ পৰ্তুগালেও সহজ জয় সাব্যস্ত কৰিছে প্ৰস্তুতি মেচত। মেক্সিকোত উপস্থিত ইৰাণ ফুটবল দল 16 জুনত ফিফা বিশ্বকাপত আৰম্ভ কৰিব অভিযান। আফগানিস্তানৰ বিৰুদ্ধে ছিৰিজৰ একমাত্ৰ টেষ্টত শক্তিশালী স্থিতিত ভাৰত। 564 ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
2: ওজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আমি যোৱা প্ৰথম খণ্ডত যেতিয়া কথা পাতিছিলোঁ, আপুনি অকণমান আৱেগিক হৈছিল, সৰুকালৰ কথা স্মৰণ কৰিছিল আৰু সেইবিলাক জীৱনৰ এটা এটা অধ্যায় আপুনি সামৰি লৈ তাৰপিছত আজি এইটো পৰিৱেশলৈ আহিছে, এইটো অৱস্থালৈ আহিছে। দ্বিতীয় খণ্ডৰ আৰম্ভণিতেই নাম এফাকি অকণমান গাই শুনাব নেকি?
3: হয়, এইটো আমাৰ আমাৰ নামবিলাক ৰাগত গায়, কিন্তু এনে ভাল লাগে। বৰগীতে যেনেকুৱা ৰাগ, সেই ৰাগেদিয়ে গায়।
2: হয়,
3: আমাৰ এতিয়া বাৰু বিশেষত্ব বহুতেই গায়, নাম বেলেগৰ কথা নকওঁ, আমাৰ সেই ৰাগেদি গায়। মই তাকে অলপ গাব খুজিছোঁ, এনে কৌ ৰাগত আমাৰ গা নাম আছে, প্ৰথম বৰগীয় ৰাগ নামটো মই গাব খুজিছোঁ।

0: তারি
1: বৰ ভাল লাগিল।
0: এনেকৈ আমাৰ বৰপেটাত মানে বৰপেটাত নাম যেতিয়া হয় আমাৰ বৰপেটা ভকতবিলাকে যোগত নাম গাব গাব মাতে ক'ব তেওঁলোকেও প্ৰথম আমাৰটো দিবই লাগিব,
1: সেইটো
0: প্ৰথম আমাৰ নাম।
1: ঠিক আছে, আপোনাৰ কণ্ঠত ইমান শুৱলা নামৰ সেই কেইভাগকেই শুনি আমি সঁচাকৈ আপ্লুত হ'লোঁ। এতিয়া কওকচোন আপুনি, এই আমি এতিয়া প্ৰথম শ্ৰোতা আছোঁ আপোনাৰ সংগীত যাত্ৰাৰ, আপুনি ঘৰৰ কাষৰ স্কুলখনত শিকিলে মহানন্দ সূত্ৰধাৰৰ তত্বাৱধানত, তাৰপিছত আপুনি আৰু এগৰাকী গুৰুৰ কাষলৈ গ'ল, এনেকৈ যেনেকৈ নহওক আপুনি আগবাঢ়ি গ'ল সংগীত জীৱনত। মোটামুটিকৈ আপুনি কোনটো সময়ত কোন ক্লাছত, ধৰকচোন মই বয়সৰ হিচাপে নহ'লেও ক্লাছৰ, যে ইমানমান ক্লাছ পাওঁতে মই মোটামুটি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলোঁ, তেনেকুৱা সময় কিবা আছে নেকি?
0: নাইন এইবিলাকত মই আৰু এইবিলাক ওজাবোৰ তাৰমানে গাবই লাগিব, সত্ৰ যাবই লাগে,
1: সেইটোতো কৈছে।
0: আৰু এই থিয় নামটো মোৰ মামা, মোৰ মামাৰ আটা মানে বিখ্যাত আছিল, তেওঁৰ পিছত মোৰ মামা বিখ্যাত, তেওঁৰ পৰা লৈছিল, তেওঁৰ পৰা আৰু তেওঁৰ পুতেক আমাৰ বৰপেটা সত্ৰৰ বুঢ়া ডেকা সত্ৰ, তেওঁৰ ভাল বিখ্যাত আছিল, তেওঁৰ মানে মই মামাৰ পৰা মই গোটেই কীৰ্তন ঘৰখনি তেওঁৰ মামাৰ পৰা শিকিছিলোঁ। আটাক মই পাইছোঁ, কিন্তু মই আটাৰ পৰা শিকিব নাপাওঁ, কিন্তু মামাৰ পৰা আমি শিকিলোঁ, আটাৰ পৰা নাপালোঁ শিকিব। আৰু আমাৰ প্ৰাত আমাৰ ডেকা সত্ৰ বৰপেটা সত্ৰৰ তেওঁৰ পৰা মই যুগলৰ যুগলখিনি মই লৈছোঁ, ভালকৈ আভাস লৈছোঁ তেওঁৰ পৰা। গতিকে মই এইখিনি মোৰ দেবেন চন্দ্ৰ পাঠক, আমাৰ আটাৰ নাম যোগেশ কামাৰ আছিল, তেওঁৰ পুতেক দেবেন চন্দ্ৰ পাঠক, তেওঁৰ পৰা মই কীৰ্তনঘৰ গোটেইখিনি শিকিছোঁ। আৰু তেওঁৰ ল'ৰা আমাৰ নৱজিৎ দাস পাঠক, তেওঁ বৰপেটা সত্ৰ ডেকা সত্ৰ পুনৰ গৈছোঁ, তেওঁৰ পৰা মই যুগলখিনি গোটেইখিনি শিকি লৈছোঁ, এতিয়া মোৰ চিন্তা নাই, সেইকাৰণে মই এইখন যুগলৰ এইখন মই কৰিছোঁ।
1: হয়, আপুনি কেইবাখনো তেনেকুৱা আপুনি কেইবাটাও এলবাম কৰিছে
0: সত্ৰত, কেনেকুৱা
1: যুগল
0: প্ৰসংগ
1: তেনেকুৱা বৰগীতৰ আপোনাৰ এলবাম আছে বা নামৰো এলবাম আছে, আমি সেইবিলাক শুনি যাম। এই যে আপুনি ধৰকচোন ক'লে যে কম বয়সতে আপুনি ক্লাছ এইট নাইন টেন ঠিক এইখিনি সময় পাওঁতে আপুনি ইতিমধ্যে প্ৰতিষ্ঠিত হৈছেই, আৰু সেইখিনি সময়ত আপুনি বিশেষকৈ নামৰ লগত বেছিকৈ জড়িত আছিল নেকি, বৰগীতত কৰিছে যদিও, কিন্তু এনেকুৱা সময়বিলাকত সাধাৰণতে হয় কি জানে, বিভিন্ন কম্পিটিশ্যনবিলাক হয় স্কুলত হয়, যদিও সেইখিনি সত্ৰীয় পৰিৱেশৰ বাহিৰৰ কথা, তাত তেতিয়া আপুনি কিবা পুৰস্কাৰ চুৰস্কাৰবিলাক পোৱা আৰম্ভ হৈছিল?
0: নাম যদিও মই শিকিছোঁ, নামত সিমান জড়িত নাছিলোঁ, মই এনে ভাল পাওঁ, মই যে শুনি ভাল পাওঁ, আপুনি গালে মই গম পাম ভাল গাইছে নে বেয়া গাইছে, এনে মই মোৰ নিজৰ সেইটো আছে, মই তেনেকুৱাকৈ মই পৰিৱেশন কৰা নাছিলোঁ, পিছত মই কৰিলোঁ, এতিয়া মোক মই সকলোৱে মাতে, নাম গাব মাতে গাওঁ আৰু, বা যুগলৈ সেনেকৈ পিছত মই গালোঁ, আগতে মই গোৱা নাছিলোঁ। এই ৰেডিঅ'ত আপোনালোকৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি মই কিছু নামৰো ইয়াতে গাইছোঁ, ইয়াতে কৃষ্ণ গোপাল গুৰু নাম ইয়াতে ইয়াতে গাইছোঁ, ইয়াতে
1: ইয়াতে গাইছে, মই সেই ৰেডিঅ'ৰ প্ৰসংগটোলৈ আহিম, তাৰ আগতে ৰেডিঅ'
0: গাইছোঁ,
1: ৰেডিঅ'ত আপুনি আকাশ
0: যুগলৈ গাইছোঁ, বা কীৰ্তনঘোষাও গাইছোঁ, এইবিলাক আৰু বিভিন্ন ফিচাৰবিলাকত মই প্ৰায় ইয়াতে
1: কণ্ঠদান কৰিছোঁ,
0: কণ্ঠদান কৰিছোঁ।
1: হয় হয়,
0: ৰেডিঅ' মোৰ গুৰু বুলি ক'ব লাগিব, মানে আগবাঢ়ি যোৱা মানে এইখিনি ক'ব লাগিব।
1: আমি আকাশবাণীত আপুনি

0: কেনেকৈ আহিল সেই কথাটো আহিম। তাৰ আগতে আপুনি এই ধৰকচোন স্কুলীয়া পৰিৱেশ বা কলেজীয়া পৰিৱেশ, তেনেকুৱা পৰিৱেশবিলাকত ইতিমধ্যে আপুনি এই যে ক'লে মই পুৰস্কাৰ পোৱা আৰম্ভ হ'ল, সেইবিলাকে আপোনাক উৎসাহ দিলে দিয়কচোন। তেনেকুৱা সময়ত আপোনাৰ, আমি এটা বৰগীত আগতে শুনিছিলোঁ, কোনবিলাক বৰগীতে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিল? মানে মানুহৰ থাকেতো ইমানবিলাক বৰগীত আছে, তাৰ ভিতৰত বোলে এইকেইটা গীতে মোক কিন্তু খুব মানে আগুৱাই,
1: মই নাৰায়ণ কাহুৱাটি গাইছিলোঁ, আগতে গান আছিলোঁ, মই মোৰ এটা ভাল মানে গীত আছিল, সত্ৰত গায় সেইটো দৰাখনৰ দেহদয়াল, মানে কৃষ্ণ যেতিয়া মানে গোপীবিলাকৰ লগত মানে অন্তৰ হেৰি কৰি থাকে, ক্ৰীড়া খেলা কৰি থাকোঁতে কেলিগুৱাল নাটৰ গীত, তেতিয়া অন্তৰ্ধান হ'ল,
0: হয়
1: অন্তৰ্ধান হৈছে, গোপীবিলাকে কান্দি কান্দি প্ৰাৰ্থনা কৰিছিল দৰাখনৰ দেহদয়াল আমাক দেখা দিয়া, ঐ দৰাখনৰ দেহদয়াল, এইটো বৰ সুন্দৰ গীত, সেই
0: গীতটো গীতটি আমি শুনিম, আমি গীতটি শুনিম, আজি আমাৰ অনুষ্ঠানৰ সামৰণিত আমি নিশ্চয় এই গীতটি শুনি যাম। কিন্তু তাৰ আগতে আপোনাক কওঁ যে আপুনি এই ধৰকচোন, মই কৈছোঁ যে প্ৰাথমিক পৰ্যায়টোত আপুনি স্কুলীয়া কলেজীয়া অৱস্থাত যিখিনি গীত গালে সেইখিনিত ইতিমধ্যে আপোনাৰ বৰপেটা অঞ্চলটোৰ ভিতৰত আপোনাৰ এটা নাম প্ৰতিষ্ঠা হ'ল, তাৰপিছত আপুনি অকণ বাহিৰলৈ ওলাই আহিল, তাৰপিছত সকলো শিল্পীয়ে যেনেকৈ বিচাৰে তেনেকৈ আপুনি এদিন আকাশবাণীলৈ মন মেলিলে, সেইটো কেতিয়াৰ কথা? আকাশবাণীত অহাৰ কথাটো
1: আমাৰ বৰপেটা আগতে আকাশবাণীৰ এটা নিয়ম আছিল কি, গাঁৱে গাঁৱে চহৰে নগৰে মানে তেওঁলোকে অডিশ্যন লগা গৈছিল, তাৰমানে সেই সময়ত মই সময়ত মই ওজাপালৈকে মোৰ মনত পৰে, মই ওজাপালৈকে আছোঁ সত্ৰত, আমাৰ মই বুঢ়া এটা টিচিত আছিল, চলি আছিল, ওজাপালৈ গৈছোঁ যে মই এইফালে ফৰ্ম ফিল আপ কৰিছোঁ এনেকৈ গ'লেই হয় বুলি, মই ক'লো আগতে মই কৰিছোঁ
0: এই
1: আগৰ পৰা মই পালন কৰা নাছিলোঁ।
0: আকাশবাণীত অহাৰ পৰিকল্পনাটো কেনেকৈ হ'ল আপোনাৰ?
1: কেনেকৈ হ'ল মানে মই এবাৰ এবাৰ মই দেখিলোঁ আমাৰ সুধীত দাস,
0: হয়
1: তাৰপিছত ৰমেন দা, আমাৰ খগন মহন্ত ছাৰো গৈছিল, এনেকৈ এনেকৈ লৈ থাকে, হেডফোন লৈ থাকে বা বঢ়িয়া ধৰণে, এবাৰ মই চালোঁ তাৰমানে এবাৰ এতিয়া পাৰি দিওঁ, জানা নাছিলোঁ পাৰি বুলি, এনে এপ্লাই কৰিব পাৰি যে গাব পাৰি, দুই আমাৰ কিছুমানে গাইছে আৰু, তাত মই নেক্সট বাৰ আৰু সেইবাৰ গৈছোঁ, নেক্সট বাৰ যাতে মই নাম আৰু
0: মানে আপুনি ক'ত ক'ত তেখেতসকলে অডিশ্যন লৈছিল,
1: আমাৰ বৰপেটাত তৰুণ ভোগন হল কৰিছিল, অডিশ্যন হৈছিল, তেতিয়া চাব গৈছোঁ কি আচৰিত, আমিতো পাৰোঁ দিবা, মই সেই আৰম্ভণি নেক্সট বাৰ আৰু এবাৰ গৈছিলোঁ, তাৰমানে নেক্সট বাৰ যাতে মই খগন মহন্ত ছাৰ আৰু আমাৰ ৰমেন্দ্ৰ আছিল, আমাৰ সুধীত দা বৰপেটাৰ পৰা, তেওঁ কোৱা শুনবাৰ নাকি, মই কি হেডফোনটো লৈ জানা নাছিলোঁ, তেতিয়া মই এটা জইন কৰিলোঁ, মই এনেকুৱা ধৰণৰ মই বৰগীত বৰগীত নহয় আমাৰ নাম আৰু হোলী দুটাত মই ছয়জন ছয়জন আগতে ছয়জন আছিল, ছয়জন গ্ৰুপ কৰি মই অনুষ্ঠানৰ লগত ল'ৰাৰে লৈ আমাৰ ভাৰত সংঘৰ কলাপচৰ সমিতিৰ অনুষ্ঠানৰ লগত ল'ৰা লৈ মই সেই গৌতম বায়ন, দীনেশ দাস, নৱ দাস তেওঁ আছিল, তেওঁ তাল বজাইছিল, এনেকৈ মই তাতে গালোঁ, দুয়োটাতে পাইছোঁ,
0: মানে দুয়োটা গ্ৰুপ হিচাপে
1: দুটা গ্ৰুপ বেলেগ বেলেগ ছেপাৰেট গ্ৰুপ, দুয়োটাতে পাইছোঁ,
0: নহয় প্ৰথমতে আপুনি এককভাৱে তাৰমানে কোনো কণ্ঠ দিয়া নাই,
1: সেই গ্ৰুপটো আগতে দিছিলোঁ,
0: আৰু সেইটো আপুনি বৰপেটাতে তাত যিটো স্থানীয়ভাৱে গৈ আমাৰ যিটো অ বি অডিশ্যন সেইটো আপুনি
1: তাতে পালোঁ, তাত দুটা পাইছোঁ,
0: দুয়োটাতে পালোঁ,
1: বেলেগে কিছুমান গাই মই দুয়োটা হলিও দিছোঁ বেলেগ কৰি, আৰু নামৰ তেওঁ কৈছে ভাল হৈছে, ল'ৰাজনে ভাল হৈছে, মই শুনা পাইছোঁ তাৰমানে, মোৰ মনটো ভাল লাগিল, খবৰ আহি পালোঁ,
0: তেতিয়া আপুনি কি কলেজীয়া ছাত্ৰ নে কেনেকুৱা?
1: হাইস্কুলৰ
0: ছাত্ৰ,
1: গতিকে তাৰ ভিতৰত মই আৰু অডিশ্যন ইয়াতে কলেজত ইয়াতে এইটো দিলোঁ, বৰগীতৰ অডিশ্যন দিওঁ, ইয়াতে
0: বৰগীতৰ অডিশ্যনটোৰ কথালৈ পিছত আহিম, এই যে আপুনি নামৰ অডিশ্যনত যে আপুনি আপোনাৰ সংগীতসকলৰ সৈতে একেলগে এটা গ্ৰুপ হিচাপে আপুনি যে তাত আপোনাৰ ছিলেকশ্যন হ'ল
1: কলেজীয়া, মানে ধৰক আমি এই মেট্ৰিক পাছ কৰিছোঁ জানি দিয়ে,
0: কিন্তু সেই যে আপোনাৰ আপুনি যে তাত কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'ল, তাৰপিছত আপোনালোকে নামৰ ৰেকৰ্ডিং কৰিলে?
1: কৰিছে
0: কি নাম ৰেকৰ্ডিং কৰিছিলে?
1: নাম মই ক'লোৱে কৃষ্ণ গোপাল,

0: ময় করুণা ময় রাম রাম কৃষ্ণরূপে দৈবকিত ভৈরায় অবতারয়ে করুণা ময় রাম রাম রে বহালাম কৰিছো, যুগল প্ৰসংগ কৰিছো,
1: সেইবিলাক লৈ আহিম আমি। কিন্তু আপুনি এই নামৰ, তাৰমানে আকাশবাণীত আপুনি বৰগীতৰ শিল্পী হোৱাৰ আগে নামৰ শিল্পী,
0: নামৰ শিল্পী প্ৰথম,
1: আৰু তেতিয়া বহুত কোমলীয়া বয়স আপোনাৰ, মেট্ৰিক পাছ কৰিছে মাত্ৰ তেনেকুৱাতে। তাৰপিছত আপোনাৰ বেছি আপোনাৰ যিটো চিৰিয়াছ বা বেছি গভীৰ দিশ যিটো, সেইটো হৈছে আপোনাৰ বৰগীত, কাৰণ বৰগীতৰ সাধনাও অকণমান তাতকৈ বহুত ইয়াতকৈ নামত

0: বেছি কঠোর সাধনা
1: বেছি ভাল পাওঁ,
0: আপোনাৰ প্ৰিয়ও সেইটো। গতিকে বৰগীত শিল্পী হিচাপে আপুনি যিহেতু আকাশবাণীৰ মানে সংস্পৰ্শত আহিলে, তাৰপিছত আপুনি নিজে নিজে আকাশবাণীত বৰগীতৰ অডিশ্যন দিব খুজিলে, সেইটো কেতিয়াৰ কথা?
1: সেইটো ধৰক 90 মানত হ'ব নাকি, এইটো হৈছে
0: 1990
1: হ'ব, সেইটো চনটো মোৰ মনত নাই, মানে এইটো তাৰপিছত দিছোঁ, এপ্লাই কৰিছোঁ, তাতে পালোঁ। তাত মই গাইছোঁ প্ৰথম পাওঁতে
0: কণ্ঠ পৰীক্ষা যে দিব আহিলে সেইটো মনত আছে নাই?
1: আছে, চনটো মনত নাই,
0: ঘটনাটো মনত আছে।
1: গানটো গাইছিলো মই, বেলুৱাৰা গৰ গীত গাইছিলো,
0: আপুনি অডিশ্যনত কণ্ঠ পৰীক্ষা
1: খাইছিলো, কি গাইছিলো মই মানে সুতটো মানে ইমান মই মই ভাবছো ইমান পৰিবাদ মোৰ হোৱা নাই, মই যেনেকে গাওঁ কিন্তু পাইছো তাৰমানে ৰাগটো মই টানিছো, মই যেনেকে গাওঁ মই তেনেকুৱা এপ্ৰোপ্ৰিয়েট মোৰ হোৱা নাই।
0: আপোনাক কি সুধিছিলে, আপোনাৰ কণ্ঠ পৰীক্ষাত কি সুধিছিলে? আপোনাৰ যিসকল আমাৰ বিচাৰক থাকে তেওঁলোকক
1: কৈছে যে আপুনি এটা মানে এটা গীত গাওক, চইচ গীতটো গাওক, মই বেলুৱা ৰাগটো মই এইটো গাইছিলো, হে ৰহুমায়ে মধুৰ ৰংগ
0: হাৰমনিয়ামৰ তাল লৈ পেলাই গাইছিল নহয় জানো? গোৱাৰ পিছত তেখেতসকলে বিচাৰকসকলে কি কৈছিল আপোনাক?
1: তেওঁ কৈছে আৰু এটা গাইছিলো মনত নাই, কিন্তু হব যাওক, মই যাব গুচি আহিলো, কৈছে মানে পাম নাপাম, মোৰ ৰাগটো মোৰ ভুল হৈছে মোৰ হিচাপত, মই ভালকে মই গাব পাৰোঁ, ভয় অলপ ভয় খাইছিলো, অডিশ্যনত পাছ কৰা হওঁতে বৰ ভাল লাগিল আৰু।
0: তাৰপিছত এই অডিশ্যন পাছ কৰাৰ পিছত আপুনি প্ৰথম বাণী বন্ধন কেতিয়া কৰিলে?
1: প্ৰথম সেই আগতেতো সোনকালে মাতিছিল, বেছি টাইম নালাগিছিলে, আগতে সোনকালে মাতিছিল, আজিকালি সেই তেনেকুৱা হৈছে,
0: আৰ্টিষ্টৰ সংখ্যা বহুত বাঢ়ি গ'ল,
1: আগতে আৰ্টিষ্ট কম আছিল, মানে আগত মই প্ৰথম গাইছোঁ মই মনত আছে এই মতপান্ন পাণ বিনে এইটো গাইছিলো, আৰু হেৰ মল্লাৰ ৰাগৰ এটা গাইছিলো, বাহিৰ হৈ আছে দেখো হৈ সুন্দৰ নন্দিৰ বাল মালা বালা এইটো গাইছিলো, আৰু

0: সেইটো গাইছোঁ, মই ডাঙৰ দীঘল কৰি গৈছোঁ আমাৰ সত্ৰ বৰপেটাত যেনেকৈ পদ্ধতিত গায় ভাঙি ভাঙি গায় আমাৰ সত্ৰ মূলটো গাই পিছতে বেলেগ বেলেগ তালত গায়, সেই তেনেকুৱাকৈ তাল তালত আঠ মিনিট দহ মিনিট গাইছোঁ
1: মনত আছে, মানে প্ৰথম যিটো বাণীবন্ধন
0: তেতিয়া পাঁচ মিনিট
1: হয় নাগাইছোঁ। আপুনি দুটা প্ৰথম দুটা বাণীবন্ধন কৰিছিল, তাত আপুনি এনেকৈ এইখিনি গাইছিল আৰু সম্পূৰ্ণৰূপে আপোনাৰ বৰপেটাত যেনেকৈ শিকিছিলে
0: তেনেকৈ।
1: তেতিয়া এই আকাশবাণীৰ এই আপোনাৰ প্ৰৱেশ হ'ল, প্ৰৱেশ হোৱাৰ পিছত আপুনি বহুত গীত গাইছে
0: আকাশবাণী,
1: আৰু অকল বৰগীত নহয় আপুনি নামত আছে
0: বহুত,
1: আমি আৰু আৰু আহিম হোলী গীত বা নাও খেলৰ গীত এইবিলাকলৈকে আহিম আমি পিছত, কাৰণ বৰপেটাৰ লগত সংস্কৃতিৰ লগত জড়িত অন্যান্য দিশবিলাকতো আপুনি পিছত প্ৰৱেশ কৰিছিল, গতিকে সেইবিলাক কথালৈ আহিম পিছত। ঠিক আছে ওজা ডাঙৰীয়া, আপোনাৰ এই যি দুটা গীত আপুনি বাণীবন্ধন কৰিলে আকাশবাণীত, সেয়াৰে আপোনাৰ এটা নতুন অনাতাঁৰ শিল্পী জীৱনৰ আৰম্ভণি হ'ল। আমি সেই শিল্পী জীৱনত আপোনাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ কথা ইয়াৰ পিছৰ খণ্ডলৈ ৰাখিছোঁ, আৰু তাৰ লগতে আপোনাৰ মঞ্চৰ অভিজ্ঞতা, সত্ৰৰ অভিজ্ঞতা এইবিলাক আৰু পাতিবলগীয়া আছে,
0: আৰু কণ্টেক্ট এখন আছে এতিয়া অৱশ্যে,
1: কণ্টেক্টবিলাক আছে আপোনাৰ লগত, হয় ৰাখি থ'ব,
0: ৰাখি থৈছোঁ,
1: হয় হয়। আপোনাক আজি আমি দ্বিতীয় খণ্ডৰ পৰা বিদায় দিব লৈছোঁ, আমি এইখিনিতে সামৰোঁ, কিন্তু আপুনি যিটো গীতৰ কথা মাজতে আমি পাতি গৈছিলোঁ কেলিগোপালৰ গীতটি, আমি সেই গীতটিৰে আজিৰ অনুষ্ঠানটিৰ সামৰণি মাৰোঁ, আৰু ইয়াৰ পিছত আপোনাক লগ পাম তৃতীয় খণ্ডত। নমস্কাৰ,
0: ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটি ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: পলাওক পলাওক অভ্যাস পলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 2য় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচুৰ ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়কগৰাকীয়ে লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি 2 এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচুৰ ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
2: তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন, অকল তেজপুৰৰ ৰাইজে নহয় সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছো। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
1: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন

0: খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰা যথেষ্ট থল আছে বুলি মন্তব্য কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পৰা দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। শিৱসাগৰ জিলাত তেলচোৰ আৰু প্ৰবঞ্চনা ঘটনাৰ সৈতে জড়িত সুভাষ দাস নামৰ এজন লোকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জনোৱা মতে, যোৱা 2 জুনত ষ্টেচন চাৰিআলিৰ এ টি ৰোড সংলগ্ন 2টা পৰিত্যক্ত গুদামত আৰক্ষীয়ে অভিযান চলাই 30টাতকৈও অধিক ডিজেল ভৰ্তি ড্ৰাম জব্দ কৰিছিল। লোকজনে কিছুদিন পূৰ্বে এটা পেট্ৰল ডিপোৰ পৰা 1 লাখৰো অধিক টকাৰ ডিজেল ক্ৰয় কৰি পলায়ন কৰিছিল। ডিপুৰ স্বত্বাধিকাৰীকাৰী এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লুকুৱাই থোৱা ডিজেলখিনি জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত আন 2জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। পলাতক অৱস্থাত থকা মূল অভিযুক্ত সুভাষ দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিক এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ 112গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদ্যায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি প্ৰকাশ কৰে। সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ এই প্ৰতিযোগিতাৰ উদ্বোধন কৰি পৰিষদৰ প্ৰশংসা কৰে। অসমীয়া ভাষা বৰ্তমান সংকটৰ মুহূৰ্তত আছে বুলি মন্তব্য কৰি বিশিষ্ট সাহিত্যিক ডঃ শশীকান্ত শইকীয়াই কয় যে আবৃত্তি চৰ্চাৰ জৰিয়তে ভাষাটোক জীয়াই ৰাখিব পাৰি। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
1: বহি বিজলি বেচকৰ কমাই কা এক অৰ সাধন দেনা চাহতা।
2: भारत के प्रधानमंत्री ने भारत में जिस सौर क्रांति का आगाज किया था उसका असर अब दिखने लगा है। भारत में एक एक करके 30 लाख से अधिक परिवारों की छत पर सोलर पैनल लग चुके हैं। आप भी इस ऊर्जा क्रांति का हिस्सा बने। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
3: हर घर सूर्य घर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार बल। पश्चिम बंगाल आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना लागू करने वाला 36वां राज्य बनेगा। राष्ट्रीय परीक्षा एजेंसी ने 21 जून को होने वाली नीट यूजी पुनर्परीक्षा के लिए शहरों की जानकारी जारी की। लोकसभा अध्यक्ष ओम बिरला आज चंडीगढ़ में राष्ट्रमंडल संसदीय संघ इंडिया रीजन जोन 2 सम्मेलन का उद्घाटन करेंगे। भारत ने कहा, इंडोनेशिया एक्ट ईस्ट पॉलिसी का एक प्रमुख स्तंभ। अप्रैल में हुए युद्ध विराम के बाद ईरान ने पहली बार इसराइल पर मिसाइल हमले किए। फ्रेंच ओपन टेनिस टूर्नामेंट में जर्मनी के अलेक्जेंडर ज़ोरेव ने अपना पहला ग्रैंड स्लैम खिताब जीता। अब समाचार विस्तार से। पश्चिम बंगाल में आयुष्मान भारत जन आरोग्य योजना लागू होने जा रही है। हमारे संवाददाता ने बताया है कि इस योजना से राज्य में स्वास्थ्य सेवाओं में व्यापक सुधार होगा।
5: पश्चिम बंगाल केंद्र सरकार की आयुष्मान भारत योजना से जुड़ रहा है। आज दिल्ली में केंद्र सरकार की राष्ट्रीय स्वास्थ्य प्राधिकरण के साथ मुख्यमंत्री शुभेंदु अधिकारी और केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा की उपस्थिति में एक समझौता ज्ञापन हस्ताक्षरित किया जाएगा। आज की इस हस्ताक्षर के साथ पश्चिम बंगाल 36 राज्यों और केंद्र शासित प्रदेशों में आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना से जुड़ने वाला अंतिम राज्य बन जाएगा। हालांकि केंद्र सरकार ने 2018 से आयुष्मान भारत परियोजना शुरू की थी, लेकिन तृणमूल कांग्रेस सरकार ने इसे राज्य में लागू नहीं किया। चुनाव

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো সারু গোহাঁই আৰু যুথিকা চৌধুৰীৰ দ্বৈতকণ্ঠৰ এটি গীতেৰে। গীতৰ কথা গীতা হাতীকাকতিৰ।

0: হেমন্ত গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল শান্তনা বৰুৱা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনো আহক প্ৰতুল গোস্বামীৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা জিমনী চৌধুৰীৰ, প্ৰযোজনা কিশোৰ গিৰিৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ, কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট, আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক উদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া তথা জিলা কৃষি বিষয়াই পতাকা জোকাৰি লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়ক ৰাভাই লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি 2 এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচু ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
2: তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন, অকল তেজপুৰৰ ৰাইজৰ নহয় সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱ।

0: তেজপুৰৰ লিষ্ট আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছো। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
1: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰে। এই ঋতুকালীন ফলবিধৰ পৰা সংসাধিত খাদ্য প্ৰস্তুত কৰিব পৰা সম্ভাৱনাৰ ওপৰত আৰোপ কৰি এনে বিষয়সমূহৰ প্ৰতি থলুৱা উদ্যোগীসকল আগবাঢ়ি আহিলে এই লাভজনক ব্যৱসায়ত পৰিণত হ'ব বুলি সমল ব্যক্তিসকলে ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা লিচু উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, চেন্নাই, পশ্চিমবংগ, কেৰালম ৰাজ্যৰ লোকসকলে অংশগ্ৰহণ কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনত দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখনত প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেকথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অৱ মেলডি উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধানাগাৰে লুইত গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 চনত এইগৰাকী কিংবদন্তী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেকথেপি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যা সিং ৰংপি আদিৰ দৰে অতি জনপ্ৰিয় শিল্পীসকলৰ লগতেও গীত পৰিৱেশন কৰিছে। বাক্সা জিলা সাহিত্য সভাৰ বৰিমাখা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি অনুষ্ঠিত হয়। পি এম শ্ৰী আনন্দপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এই অধিৱেশনত আঞ্চলিক সাহিত্য সভাৰ সভাপতি, সম্পাদককে ধৰি ভালেসংখ্যক সদস্য তথা সাহিত্যপ্ৰেমী উপস্থিত থাকে। এই অধিৱেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত

0: থকা ডক্টৰ সমৰ তালুকদাৰে অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে আৰু সেই সংকট নিৰাময়ৰ বাবে সাহিত্য সভাই নিষ্ঠাৰে কাম কৰি আহিছে বুলি প্ৰকাশ কৰে। অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশৰ উপস্থিতিত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণে আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহী বন, বিৰিণা বন, কহুৱাকে ধৰি প্ৰায় 16 বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়। এই সন্দৰ্ভত ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে সাংবাদিকৰ আগত এইদৰে কয়।
1: 1990 ক্যাম্পাস ফান্ডিংৰ পৰা আৰম্ভ কৰিছে। এইটো ফাৰ্ষ্ট টাইম আহমত কতো গ্ৰাছৰ নাৰ্চাৰী নাই, বেলেগ গছপুলিৰ নাৰ্চাৰী আছে, গ্ৰাছৰ নাৰ্চাৰী নাই। এটা পাইলট প্ৰজেক্ট হিচাপে আমি লৈছো। এইটো ছাকচেছফুল হলে আমি এটা এটা ৰেঞ্জত এটা নাৰ্চাৰী হ'ব আৰু এইটো নাৰ্চাৰীৰ পৰা আমি গুটি ওলাই পেলাই বেলেগ বেলেগ জেগাত আমি দিব পাৰোঁ।
0: গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীৰ অধীনত কেইবাটাও যুটীয়া বন পৰিচালনা সমিতিৰ সদস্যসকলে ব্যতিক্ৰমী কামেৰে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে কল্যাণপুৰ যুটীয়া বন পৰিচালনা সমিতিৰ 25 গৰাকী মহিলাই বন বিভাগৰ মাটিত দ্য গ্ৰীণ কেফে নামেৰে খোলা এখন ৰেষ্টুৰেণ্টৰ জৰিয়তে বছৰি কেইবালাখ টকা উপাৰ্জন কৰিছে। 2025 বৰ্ষত 25 গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এই সমিতিয়ে 67,99,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ৰেষ্টুৰেণ্টখনত খোৱা খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন আচাৰ, জেম, জেলি, চিপছ, মৌ, জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলি, হস্ততাঁত বস্ত্ৰ আৰু হস্তনিৰ্মিত শিল্প আদি বিক্ৰী কৰি সমিতিয়ে যথেষ্ট ধন উপাৰ্জন কৰিছে। ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ 112 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি উল্লেখ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু ছাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছালিম ছাফিয়ে 6টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: সাধাৰণ জনতাৰ বাবে বিলাসী সামগ্ৰী হোৱাৰ দিশে ঘৰুৱা গেছ চিলিণ্ডাৰ, 16 গৰাকী মন্ত্ৰীক 35খন জিলাৰ অভিভাৱকৰ দায়িত্ব অৰ্পণ, মহাকাশত কৃত্ৰিম বুদ্ধিমত্তাৰ অভিনৱ মহাকালৰ সূচনা, পৃথিৱীৰ দুৰ্যোগ চিনাক্ত কৰিব মহাকাশৰ পৃথিৱীয়ে, 1 জুলাইত গুৱাহাটীলৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰান্ধনী ঘৰত দুৰ্মূল্যৰ জুই জ্বলাই 3 মাহৰ দ্বিতীয়বাৰলৈ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ দাম শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো কেইবাখনো কাকতে এহেজাৰ এশ টকা পৰ্যন্ত বৃদ্ধি ৰন্ধন গেছ

0: গেছৰ দাম, পুনৰ বাহিৰ ৰন্ধন গেছৰ দাম, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 29% বৃদ্ধি দেশজুৰি খুব শিৰোনামাৰে প্ৰকাশ কৰিছে। অসম বিৰোধী শ্লোগানত উত্তাল চেৰাপ ভাটিৰ আৰ্যনগৰ গুৱাহাটীতে অসমীয়া গো বেগ ধনী শীৰ্ষক এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম দপ্তৰ বিতৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ, 16 মন্ত্ৰীক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ বাতৰিটো আমাৰ অসম কাকতে বঞ্চিতক মুখ্যমন্ত্ৰীৰ সংস্থাপন, বহু বিধায়কৰ দাবী, নিগম নিকায়ো শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: বতৰ বতৰা দক্ষিণ পশ্চিম মৌচুমী বতাহে উত্তৰ পূবৰ প্ৰায় অংশ আৱৰি ধৰিছে আৰু অহা 3-4 দিনত বাকী অংশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা 13 জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ প্ৰভাৱ পৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা 13 জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুৱাহাটীত অহা 24 ঘণ্টাত তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ।

0: जिला रहरूप।
1: नमस्कार, जिला रहरूप अनुष्ठानत आजि आपोनालोकलै लै आहिसु जोरहाट जिला रहरूप। आमार खैते आसे जोरहाटर पर आमार संवाददाता विजय शंकर खंडिकै। বিশ্ব পরিবেশ দিবসৰ লগত সংগতি ৰাখি প্লাষ্টিক আৱৰ্জনা নিষ্কাশন কৰাৰ উদ্দেশ্যে যোৰহাট জিলাৰ 65 নম্বৰ বাগচুং গাঁও পঞ্চায়তত সফলতাৰে ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত এয়া আমাক জনাইছে আমাৰ যোৰহাট জিলাৰ সংবাদদাতাই।
2: স্বচ্ছ ভাৰত মিছন গ্ৰাম্য অসমৰ উদ্যোগত আৰু তিতাবৰ উন্নয়ন খণ্ড তথা চেণ্ট্ৰেল যোৰহাট উন্নয়ন খণ্ডত যুটীয়া সহযোগিতাত নিৰ্মাণ কৰি ওলোৱা এক অত্যাধুনিক প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা গোট আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসাহগৰ কৰা হয়। যোৰহাট জিলাক প্লাষ্টিক আৱৰ্জনাৰ পৰা মুক্ত কৰি এক নিকা আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই দীৰ্ঘম্যাদী প্ৰকল্প হাতত লোৱা হৈছে। এই গুৰুত্বপূৰ্ণ আঁচনিখন শুভ উদ্বোধন কৰে যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানীয়ে।
1: যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে যোৱা 4 জুনত সম্প্ৰতি নিৰ্মাণ হৈ থকা মাজুলী যোৰহাট সংযোগী দলঙৰ হাতীশাল প্ৰান্তৰ নিৰ্মাণস্থলীত উপস্থিত হৈ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। দলংখনৰ নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত আমাক জনাইছে যোৰহাট জিলাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈয়ে।
2: পৰিদৰ্শন কালত তেখেতে অসম চৰকাৰৰ লোক নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ বিষয়ববীয়াসকল আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠান MSSPS কনষ্ট্ৰাকশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেড প্ৰতিনিধিসকলৰ সৈতে এক পৰ্যালোচনাত বৈঠকত মিলিত হয়। এই আলোচনাৰ সময়ত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ প্ৰকল্পটোৰ পটভূমি, বৰ্তমান অগ্ৰগতি আৰু দলংখনৰ নিৰ্মাণ কাৰ্য সফলতাৰ সম্পৰ্কে কৰাৰ দিশত ভৱিষ্যতৰ কাৰ্যসূচী বিতংভাৱে দাঙি ধৰে।
1: যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰেক্ষাগৃহত নগৰীয়া জলদূত পাইলট প্ৰকল্পৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত ৰিপ বেনিফিট নামৰ সংস্থাটোৱে এই সমগ্ৰ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই বিশেষ পদক্ষেপৰ অধীনত জিলাখনৰ মুঠ 9খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল, য'ত 450গৰাকী ছাত্ৰ ছাত্ৰীক পানী আৰু অনাময় ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন সামাজিক কাৰ্যসূচীৰ বিশেষ প্ৰশিক্ষণ আৰু দায়িত্ব অৰ্পণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ সমাজত থকা পানী আৰু অনাময় সম্পৰ্কীয় সমস্যাসমূহ গভীৰভাৱে চিনাক্ত কৰিবলৈ, ইয়াৰ মূল কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আৰু ইয়াৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ সমৰ্থ হৈছে। ইয়াৰ উপৰিও এই অভিযানে শিক্ষাৰ্থীসকলৰ মাজত সক্ৰিয় অংশগ্ৰহণৰ মনোভাৱ গঢ়ি তোলাৰ লগতে নিজৰ সমাজখনৰ উন্নতিৰ বাবে দায়িত্ববোধৰ ভাৱ বৃদ্ধি কৰিছে। অনুষ্ঠানৰ শেষত এই প্ৰশংসনীয় প্ৰচেষ্টাত ভাগ লোৱা সকলোকে উৎসাহিত কৰাৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী বিদ্যালয়, শিক্ষাৰ্থী আৰু শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীসকলক জিলা প্ৰশাসন আৰু বিভাগৰ তৰফৰ পৰা মানপত্ৰ তথা প্ৰশংসাসূচক উপহাৰ প্ৰদান কৰা হয়। ভাৰতীয় অভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ বৃহৎ প্ৰকল্পৰ অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে ঘাটটো সাময়িকভাৱে উপযুক্ত স্থানলৈ স্থানান্তৰ কৰাৰ উদ্দেশ্যে সম্ভাৱ্য স্থানসমূহৰ বুজ ল'বলৈ জিলা আয়ুক্ত জয় শিৱানীয়ে যোৱা 3 জুনত নিমাতীঘাট পৰিদৰ্শন কৰে। তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জিলা আয়ুক্তৰ এই পৰিদৰ্শনকালত টিয়কৰ সমজিলা আয়ুক্ত, ৰাজচক্ৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সঞ্চালক, এছিয়ান টেনিছ ফেডাৰেশ্যনৰ সভাপতি, সৰ্বভাৰতীয় টেনিছ এছ'চিয়েচনৰ সভাপতি, সম্পাদক, কোষাধ্যক্ষ তথা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচনৰ সভাপতি হিচাপে

আপে বিভিন্ন সময়ত কাৰ্যনিৰ্বাহ কৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু সফল ব্যৱসায়ী অনিল কে খান্নাই যোৱা 25 মে'ত যোৰহাট ছুইমিং ছচাইটিৰ জলক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰে। যোৰহাটৰ দৰে এখন সৰু চহৰত এনে অলিম্পিক মানৰ ছুইমিং পুল আৰু ব্যায়ামাগাৰ থকাৰ বিষয়টোক তেওঁ ভূয়সী প্ৰশংসা কৰে। যোৰহাটৰ এই ছুইমিং পুলৰ সুন্দৰ বাতাবৰণৰ বাবেও তেওঁ ছচাইটিৰ কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীয়ে যোৰহাট ছুইমিং ছচাইটিৰ জলক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ বৰ্তমানৰ সাঁতোৰ প্ৰশিক্ষাৰ্থীসকলক উৎসাহ প্ৰদান কৰে। আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা একে সময়তে আন এখন জিলাৰ ৰেহৰূপ লৈ আপোনালোকক পুনৰ লগ পাম। নমস্কাৰ।

জিলার রেহরূপ অনুষ্ঠানত আজি যোরহাট জিলার রেহরূপ শুনিলে আমাক সঙ্গ দিলে যোরহাটৰপৰা আমাৰ সংবাদদাতা বিজয় শঙ্কৰ সন্দিকৈয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো জব উই মেট ছবিখনৰ পৰা উস্তাদ ৰশিদ খাৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইৰশাদ কামিলৰ, সংগীত সন্দেশ শান্দিল্যৰ।

চিত্রগীত অনুষ্ঠানটিত এইবার শুনোয়া হক জুবিন গার্গৰ কণ্ঠত জেতুকা পাতৰ দৰে ছবিখনৰ ইতিগীত। গীতৰ কথা আৰু সংগীত পৰিচালনা পলাশ গগৈৰ।

0: মধুৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া গেংষ্টাৰ ছবিখনৰ পৰা কে কেৰ কণ্ঠৰীতি গীত। গীতৰ কথা ছয়িদ কোৱাদ্ৰীৰ, সংগীত প্ৰীতমৰ।

0: আর এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
1: চিন্তা কিয় করিম, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই

0: বা যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কণ্ঠত মিছন চাইনা ছবিখনৰ ইতিগীত। গীতিকাৰ শশাংক সমীৰ, সংগীত পৰিচালনা জুবিন গাৰ্গৰ।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া ওমকাৰা ছবিখনৰ পৰা এই গীতটি। শিল্পী শ্রেয়া ঘোষাল আৰু বিশাল ভারদ্বাজ। গীতৰ কথা গুলজাৰৰ, সংগীত বিশাল ভারদ্বাজৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবলী উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: চিত্ৰগীত অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো অংগৰাগ মহন্ত আৰু মৃন্ময়ী মমতাৰ কণ্ঠত ৰ'দৰ চিঠি ছবিখনৰ এটি গীত গীতিকাৰ দিগন্ত ভাৰতী সংগীত পৰিচালনা জুবিন গাৰ্গৰ

জুবিন গাৰ্গৰ গীতৰ কথা আৰু সংগীত পৰিচালনাৰে চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক গানে কিয়ানে ছবিখনৰ পৰা মহালক্ষ্মী আয়াৰৰ কণ্ঠৰীতি গীত।

0: ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো হাতে বাতে সুৰৰ আবেগ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আবেগ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
3: নাম জিয়াৰু ৰহমান, মোৰ ঘৰ মৰিগাঁও।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত?
3: মই আপোনাৰ খেতিৰ কামত ব্যস্ত।
2: মই জানিব বিচাৰিছো আপুনি খেতিৰ বাহিৰে আন কি কাম কৰি বেছি ভাল পায়?
3: মই আপোনাৰ গাড়ী চলাই বেছি ভাল পাওঁ।
2: ঠিক আছে, আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতো তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ অনুষ্ঠানটিত শুনাওঁ। আজি আপুনি কি গান শুনিব বিচাৰিব?
3: মইতো আপোনাৰ সব গানে শুনো, সব গানে
2: শুনো। হলেও আপোনাৰ প্ৰিয় কোনোবা শিল্পী আছেনে?
3: তেনেকুৱা আছে মানে আপোনাৰ জুবিনৰ গানে বেছিভাগ শুনো, এনেই আপোনাৰ সেনেকুৱা নাই।
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: হেৰি, মোৰ নাম শিৱম মণ্ডল।
0: আপুনি ক'ত থাকে?
1: মই যাগৈ সৰু বিজনেচ এটা কৰি সেনেকে চলিছো ল'ৰা ছোৱালীক।
0: আপুনি যিহেতু এতিয়া জাগীৰোড ৰেলৱে ষ্টেচনত কাষতে সৰুকে দোকান এখন দি বহি আছে, ব্যৱসায় কেনে চলি আছে?
1: ব্যৱসায় ভাল চলা নাই, কিন্তু বহুত বেয়া চলি আছে। যেনেদৰে ল'ৰা ছোৱালীখিনি চলিছো, ল'ৰা দুজনী চলা ছোৱালী দুজনী।
0: আপোনাৰ ঘৰত ল'ৰা আৰু ছোৱালী আছে, ডাঙৰ হৈছে নে সৰু আছে?
1: এইজনী পঢ়ি আছে, সৰুজনী মেট্ৰিক দিব, ছোৱালীজনী সৰু ল'ৰাটো মেট্ৰিক দিয়া আনিছিলে, বিয়া কৰিলে নিদিলে, পইচা কাৰণে দিব পৰা নাই, মই নপৰিলে আৰু বাদ দিলে।
0: আপুনি ইয়াতে দোকান ৰাতিপুৱাৰ পৰা দিয়ে নে?
1: নাই, ৰাতি দিওঁ, ৰাতিটো থাকিব,
0: গোটেই ৰাতিটো থাকে,
1: গোটেই ৰাতি দোকান থাকো মই।
0: আপুনি ঘৰ কেতিয়া যায়?
1: এতিয়া ঘৰত যাম, মানে লোকৰ কামত যাওঁ, এবাৰ মানে কাম কৰিম, কামত লোকৰ ঘৰত কাম কৰিয়ে যাম ঘৰত।
0: মানে ৰাতিপুৱা আপুনি দোকানখন দিয়ে, তাৰপিছত আকৌ লোকৰ ঘৰত কাম কৰে, কাম কৰি আকৌ ঘৰত যায়,
1: দুটাৰ পৰা ছুটি হ'ব, ঘৰত যায় ভাত পানী খাওঁ,

0: আকৌ আজি 10টা 11টা বজাত দোকান লৈ আহোঁ। এনেই তেতিয়া ল'ৰাটো সোমাব পালে কি কৰে, এতিয়া এই কামত যাবগৈ, এতিয়া আজি কামত যাবগৈ, এতিয়া দোকান বন্ধ কৰিছে তোমাৰ এতিয়া।
1: আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আপুনি কি গীত শুনে?
0: যিকোনো গীত শুনে আৰু, অসমীয়া গীত এটা।
1: ঠিক আছে, মই অসমীয়া গীত এটা আপোনাক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাম। আপোনাৰ সৈতে কথা পাতি ভাল লাগিল, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ কল্পনা ভূঞাই ৰচনা কৰা জে পি দাসৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ, হাতে পাতে সুৰৰ বিষ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নাম শ্ৰী মন্টু মেধি, কৃষ্ণনগৰত মোৰ ঘৰ, মই ইয়াতে দোকান কৰো।
0: আপুনি চানমাৰীত ফল মূলৰ দোকান দি আছে, ব্যৱসায় কেনে চলিছে?
1: ব্যৱসায় বেয়া নহয়, ভালে চলিছে।
0: আপোনাৰ ব্যৱসায় আৰম্ভ কৰা কিমান বছৰ হ'ল?
1: 22 ইয়াৰ হ'ল।
0: আপুনি এতিয়া এই দোকান দি আছে, দোকানতো গোটেই দিনটো থকা যায়, তাৰ মাজতো মানুহক অকণমান জিৰণিৰ দৰকাৰ, বা প্ৰত্যেকজন মানুহে অকণমান সময় পালে আজৰি সময়ত কিছুমান কাম কৰি ভাল পায়। আপুনি কেনেধৰণৰ কামৰ সৈতে ব্যস্ত হৈ থাকে আজৰি সময়ছোৱাত?
1: মই আটাইতকৈ বেছি ভাল পাওঁ গান শুনি, মই বেছি গান শুনো, তাৰ উপৰি ৰেডিঅ'ত যি প্ৰগ্ৰাম দিয়ে মই সববিলাক শুনো আৰু।
0: আপুনি ৰেডিঅ' শুনে মানে? আপুনি যিহেতু কলে যে আপুনি গান শুনি খুব ভাল পায়, গতিকে আপুনি আজি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কাৰ গীত শুনিব বিচাৰিব?
1: যিকোনো গান।
0: ঠিক আছে, ধন্যবাদ, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নাম অঞ্জনা বৰুৱা।
0: হয়, আপুনি বৰ্তমান কি কৰি আছে সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওক।
1: মোৰ দোকান আছে সৰু সুৰা ফুটপাথত, মই দোকান ঘূৰি খাই আছো।
0: মই আপোনাক সুধিব বিচাৰিছো, আপুনি যিহেতু সৰুকে দোকান এখন দি চলি আছে, গতিকে ব্যৱসায় কেনে চলিছে আপোনাৰ?
1: ব্যৱসায়টো কি ক'ম, কোনোবা দিনা ভালো হয় কোনোবা দিনা বেয়াও হয়। ফুটপাথ হয় আৰু এতিয়া যিহেতু আমি এনেকেই চলি আছো, কেতিয়াবা ভালো হয় কেতিয়াবা বেয়াও হয়।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতো তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: গান শুনিব বিচাৰোঁ মানে যিকোনো গান হ'লেও শুনিব পাৰোঁ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ ৰামধেনু ছবিখনৰ পৰা অংগৰাগ পাপন মহন্তই কণ্ঠদান কৰা এই গীতটি।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্য সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক ঔদ্যোগিক ক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। বজালী জিলাৰ ভৱানীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে ভৱানীপুৰৰ পূৰ্বভাটি অঞ্চলত চলোৱা এই অভিযানত প্ৰায় 4 কিলোগ্ৰাম ভাং জব্দ কৰে। ধৃত বাবুল সোণাৰী নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজৰ বাসগৃহৰ পৰাই অবৈধভাৱে ভাঙৰ ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবে চৰকাৰক ধন্যবাদ জনায়। সন্থাই লগতে এতিয়াও নিযুক্তি সম্পূৰ্ণ নোহোৱা জিলাসমূহত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ দাবী উত্থাপন কৰে। প্ৰসিদ্ধ ছেতাৰবাদক প্ৰদ্যুম্ন দাসৰ কালি নিশা গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। শিলচৰত জন্ম লাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁৱত আৰু পৰৱৰ্তী কালত দিল্লীত ছেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্ব প্ৰসিদ্ধ ছেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা 5 বছৰ কাল ছেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণী শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ মৃত্যুত আকাশবাণী শিলচৰ আৰু গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীৰ লগতে ভালেসংখ্যক শিষ্য আৰু গুণমুগ্ধই শোক প্ৰকাশ কৰে। ওদালগুৰি জিলাৰ টংলা নিবাসী জিলা স্বাস্থ্য বিভাগৰ আশা ছুপাৰভাইজাৰ মৃদুলা বৰুৱাৰ কালি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 51 বছৰ। বাক্সা জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক খগেন ভূঞাৰ শনিবাৰে নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। তেওঁ আজিৰ বাতৰি, আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। ভূঞাৰ মৃত্যুত বাক্সা জিলাৰ প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিছে। দলটোৱে বৰ্তমান 9 উইকেটৰ বিনিময়ত 152 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ

0: করে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন শ্বিণ্ডৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছালিম ছফিয়ে 6টা উইকেট লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, বিবেক শৰ্মা, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয়, বিজিত শৰ্মা, এফ এম ট্ৰেন্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব পুনম বৰুৱাই।
2: পৰাগ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক এখনি প্ৰামাণ্য লক্ষ্য।
1: অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত প্ৰকৃতিৰ এক অনন্য সম্পদ দীপৰ বিল। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বৰ এটি সুঁতিত এক নদীসৃষ্ট আৰ্দ্ৰভূমি হিচাপে দীপৰ বিল অৱস্থিত, ব্ৰহ্মপুত্ৰৰ মূল জলপথৰ দক্ষিণ দিশে।
2: দীপৰ বিলৰ দ্ৰাঘিমাংশ হৈছে 26.6 মিনিট 8 ছেকেণ্ড আৰু অক্ষাংশ হৈছে 11.31 মিনিট 2 ছেকেণ্ড। সাগৰ পৃষ্ঠৰ পৰা দীপৰ বিলৰ উচ্চতা 165 পৰা 183 ফুট। যদিও ইয়াৰ মুঠ মাটিকালি প্ৰায় 60 বৰ্গ কিলোমিটাৰ, খৰালি 10.1 বৰ্গ কিলোমিটাৰ পৰ্যন্ত হ্ৰাস হয়।
1: প্ৰকৃতিৰ ক্ষেত্ৰত দীপৰ বিলৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। আমাক এই বিষয়ে বিশদভাৱে জনাইছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মাই।
3: দীপৰ বিল গুৱাহাটীত ওচৰতে থকা এটা জলাশয় হয় আৰু এইটো আৰ্দ্ৰভূমি বুলি কিনে কয়, ৱেটলেণ্ড। আৰু এইটো ইণ্টাৰনেশ্যনেলি ছিগনিফিকেণ্ট হয় বিকজ ইট ইজ অলছ' নোন এজ দ্য ৰামচাৰ ছাইট। দীপৰ বিল এটা ৰামচাৰ ছাইট হয় আৰু অসমত থকা অকল এটাই ৰামচাৰ ছাইট যোনটো দীপৰ বিল হয়। আৰু সেইটো ডেজিগনেশ্যন পাইছে কাৰণ যে দীপৰ বিলৰ এটা বহুত ডাঙৰ এটা ইম্পৰ্টেঞ্চ আছে। আৰু যেতিয়া এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰে, তেওঁলোকে চব বস্তু চায়, অকল জৈৱ বৈচিত্ৰতা নহয়, কেনেকৈ এই জলাশয় মানুহবিলাকৰ লাইভলিহুডৰ ওপৰতো সহায় কৰে সেইটো ওপৰত ভিত্তি কৰি কিনে আৰু ইয়াৰ ইম্পৰ্টেঞ্চৰ ভিত্তি কৰি কিনে এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰা হয়। সঁচাকৈ গৌৰৱৰ কথা যে এটা ৰামচাৰ ছাইট নিচিনা এটা জাগা আমাৰ গুৱাহাটীৰ ওচৰতে আছে। আৰু দীপৰ বিল যদি আমি চাওঁ, দীপৰ বিলৰ যোনটো ইম্পৰ্টেঞ্চ হয়, ইয়াতে মাইগ্ৰেটৰী বাৰ্ডছবিলাক আহে, অকল মাইগ্ৰেটৰী বাৰ্ডছৰ বাসস্থান নহয় কিন্তু বহুত মানুহবিলাকৰ জীৱিকাটো দীপৰ বিলৰ ওপৰত নিৰ্ভৰ হৈ আছে। যিবিলাক ওচৰত থকা যিবিলাক মানুহ আছে তেওঁলোকে বিশেষকৈ মাছ মাৰি কিনে যি জীৱিকাটো উপাৰ্জন কৰি থাকে, চ' তেওঁলোকৰ কাৰণে দীপৰ বিল এটা বিৰাটেই ইম্পৰ্টেণ্ট জাগা হৈ পৰিছে। কিন্তু আমি দেখা পাইছোঁ যে দীপৰ বিলত লাষ্ট দশকৰ পৰা মাইগ্ৰেটৰী বাৰ্ডছবিলাক অকণমান অহাটো কমিছে। কাৰণটো আপোনালোকে চবেই দেখিছে যে এটা দীপৰ বিলৰ কাষতে এটা আৱৰ্জনাৰ যি সৃষ্টি হৈছে, যে গুৱাহাটীৰ যিমানখিনি আৱৰ্জনা আছে দীপৰ বিলৰ কাষতে জমা কৰিছিলে। চ' তাৰ কাৰণে দীপৰ বিলৰ সঁচাকৈ বহুতখিনি ক্ষতি হৈছে। তাৰ পানীৰ যোনটো কোৱালিটি হয়, এই কোৱালিটিটোৰ ওপৰত বহুতখিনি প্ৰভাৱ পেলাইছে। আমি তেনেকৈ যদি চাবলৈ যাওঁ, বহুতখিনি ষ্টাডিজবিলাকো হৈছে যোনে যিবিলাকে কৈছে যে কিছুমান মাছবিলাকৰ হেভি মেটেলৰ কণ্টেণ্টটো বহুত বেছি পোৱা গৈছে দীপৰ বিলৰ পৰা যিবিলাক কিছুমান মাছবিলাক ওলায়। আৰু যিহেতু দীপৰ বিলৰ পানীৰ যোনটো ড্ৰেইনেজটো দীপৰ বিলৰ পৰা চিধা গৈ কিনে তাতে উইদাউট আনট্ৰিটেড এটা পানীটো আছে দীপৰ বিলত গুচি গৈছে, গুৱাহাটীৰ যিমানখিনি আৱৰ্জনা আছে, যিমানখিনি

0: বেয়া পানী আছে, এইটো এইটো চিধা দীপৰ বিলৰ পৰি গৈছে। চ' তাৰ কাৰণে যথেষ্ট ইম্পেক্ট হৈছে তাৰ বায়'ডাইভাৰ্চিটি অৰ্গেনিজিমছ এইবিলাকৰ ওপৰত। দীপৰ বিলৰ আৰু এটা ইম্পৰ্টেঞ্চ আমি চাব লাগিব যে গুৱাহাটীৰ জেনেৰেলি ৱেটলেণ্ড যিবিলাক থাকে, ৱেটলেণ্ডবিলাক কি হয় যে দে আৰ অলছ' কল এ দ্য ষ্টৰ্ম ৱাটাৰ ৰিজাৰ্ভাৰ। মানে যদি বহুত বেছি বৰষুণ হয় আৰু বহুত বেছি পানী সৃষ্টি হয়, চ' তেওঁলোকে এটা স্পঞ্জ হিচাপে ইউজ কৰে। চ' যিমানখিনি পানী যোনটো এক্সট্ৰা ৱাটাৰ আছে, চ' তেওঁলোকৰ তাতে তেনেকে দীপৰ বিল ইয়া তেনেকে ৱাটাৰ বডিজ যে চিটিৰ ভিতৰত থাকে, তো তেওঁলোকে এইবিলাক পানীটো এবজৰ্ব কৰি ৰাখে, ফলত যোনটো কৃত্ৰিম বানপানীৰ সমস্যাটো হয় সেইটো অকণমান কমি যায়। কিন্তু যিহেতু দীপৰ বিলৰ যোনটো অৰিজিনেল যোনটো এৰিয়া আছিলে, চ' অৰিজিনেল এৰিয়াৰ পৰা এতিয়া দীপৰ বিল বহুত সৰু হৈ গৈছে। চ' তাৰ কাৰণে যোনটো তাৰ ষ্টৰ্ম ৱাটাৰ কেপাচিটি হোল্ড মানে ৱাটাৰ হোল্ডিং কেপাচিটি যোনটো আছে এই সেইটোতো হ্ৰাস হৈছে। চ' হ'ব পাৰে যে তাৰ কাৰণেও আমাৰ কৃত্ৰিম বানপানীৰ অৱস্থাটো অকণমান বেয়া হ'ব পাৰে, আমাৰ ইয়াত বহুত বেছি বাঢ়িব পাৰে, সেইটো এটা বস্তু হ'ল। আৰু এটা আমি কথা মনত পেলাব লাগিব যে দীপৰ বিল ইয়াত যিমানখিনি ৱেটলেণ্ডছ আছে, চ' ৱেটলেণ্ডছ আৰ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট ফৰ দ্য ক্লাইমেট চেঞ্জ এণ্ড গ্ল'বেল ৱাৰ্মিং। এটা ফালে আপোনালোকে যদি চাই, ৱেটলেণ্ডটো আটাইতকৈ বেছি প্ৰডাক্টিভ ইক'চিষ্টেমছ বুলি কিনে কোৱা যায়, ইনফেক্ট জংগলতকৈও বেছি তেওঁলোকে প্ৰডাক্টিভ হয় বুলি কিনে কোৱা যায়। কিন্তু আৰু এটা বস্তু আমি চাব লাগিব যে যদি সদায় যদি আমি দীপৰ বিলক যদি তাৰ ওপৰত যদি আৱৰ্জনা যদি আমি দিওঁ, যিবিলাক আনট্ৰিটেড ৱাটাৰটো যদি দীপৰ বিলত যদি আমি সদায় পেলাই থাকোঁ, হ'ব পাৰে যে যেতিয়া ছামাৰৰ সময়, যেতিয়া বাৰিষাৰ সময়ত পানীৰ ভলিউমটো বেছি হোৱাৰ কাৰণে যোনটো ডাইলিউশ্যন ইফেক্টৰ কাৰণে খুব এটা বেছি নহ'ব পাৰে, কিন্তু খৰাঙৰ যেতিয়া হয় বা উইণ্টাৰৰ যেতিয়া হয়, চ' যদি আমি সেইটো সময়ত আমি তাৰ ৱাটাৰ কোৱালিটিটো বহুত হ্ৰাস হোৱাটো দেখোঁ।
1: ইতিহাসৰ পাতত উল্লেখ আছে যে দীপৰ বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ইয়াত শাসন কৰিছিল মেঘালয় ৰাজ্যৰ শাসনকৰ্তাই। আহোম আৰু মোগলৰ শাসনৰ কালচোৱাত দীপৰ বিল ব্যৱহৃত হৈছিল জাহাজ মেৰামতি আৰু বয় বস্তু উঠা নমা কৰা ঠাই হিচাপে।
2: 1999 চনত পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত এই দীপৰ বিল হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ এক গুৰুত্বপূৰ্ণ বিচৰণস্থলী। প্ৰধানকৈ শীতকালত বিভিন্ন চৰাইৰ কল কাকলিৰে মুখৰিত হৈ থাকে দীপৰ বিলৰ চৌপাশ।
1: ঠেৰা, বৰটোকোলা, হাৰগিলা, ৰঙা টুপিমূৰীয়া হাঁহৰ দৰে বিভিন্ন প্ৰজাতিৰ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান এই আৰ্দ্ৰভূমি। ইয়াৰ উপৰিও এই জলাশয়ত আছে 50 বিধতকৈও অধিক মৎস্য প্ৰজাতি।
0: সঁচাকৈ ক'ব লাগিব যে যোনটো আমাৰ নৱপ্ৰজন্ম, যিবিলাক নতুন বিদ্যাৰ্থীসকল আছে, তেওঁলোকে সঁচাকৈ এটা ভাল পদক্ষেপ লৈছে। যেনেকৈ মই কৈ কিনে খুব ভাল পাম যে আমি এতিয়া সদায় উইণ্টাৰ বাৰ্ড ফেষ্টিভেল এটা পাতোঁ আৰু ছামাৰ বাৰ্ড ফেষ্টিভেল পাতোঁ। চ' আমি বাৰ্ড কাউণ্ট কৰোঁ সেইটো সময়ত। অকল মই নহয়, বহুতখিনি এন জি অ'চবিলাক আছে, আমাৰ ইউনিভাৰ্চিটিও এটা পাৰ্ট হয় তাৰ। চ' আমি চাই আছোঁ যে কেনেকৈ বাৰ্ডবিলাক বছৰৰ দুবাৰ, যিহেতু দুটা ছিজন, কেনেকৈ বাৰ্ডবিলাকৰ ডেনচিটি কিমান, সংখ্যাটো আমি গোটেইখিনি মনিটৰ কৰি আছোঁ। এই ডেটাটো বহুত ইম্পৰ্টেণ্ট হয়, য'ত অকল আমি নহয়, টিচাৰ্ছ নহয় ইয়াৰ ৰিচাৰ্চাৰ নহয়, গাঁৱৰ মানুহবিলাকে এইটোত সহযোগ কৰি আছে। আমি এইটো বেষ্ট লাইন এটা ডেটা ক্ৰিয়েট কৰি আছোঁ যাতে আমি গম পাম যে দীপৰ বিলৰ আগতো মানে একেবাৰে আগত কি কি চৰাই আছিলে আমি চাগে গম নাপাব পাৰোঁ গোটেইখিনি। কিন্তু এতিয়া যদি বেষ্ট লাইন আমি বনাওঁ, আমি গম পাম যে চৰাইবিলাক আহাটো কমিছে, বাঢ়িছে, ইয়াৰ একেধৰণৰ আছে। যদি আমি আৰু 10 বছৰ আৰু 20 বছৰ যদি আমি সদায় এনেকৈ এটা মনিটৰিং কৰি থাকোঁ, তেতিয়া মোক লাগে যে আমি গম পাম যে দীপৰ বিলৰ যিবিলাক চৰাই চিৰিকটি যিবিলাক আহি আছে তেওঁলোকে কেনেকৈ কোপ আপ কৰি আছে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে যদি আমি হেবিটেটটো কোৱালিটিটো যদি বঢ়াই দিওঁ, মেবি দীপৰ বিলত মাইগ্ৰেটৰি বাৰ্ডছবিলাক আৰু বেছিকৈ আহিব পাৰে। তেনেকুৱা এটা আমাক ইণ্ডিকেটৰ লাগিব যে আমাৰ হয় সঁচাকৈ যে আমি কিছুমান কাম কৰি আছোঁ যাৰ ফলত আমাৰ মাইগ্ৰেটৰি বাৰ্ডছবিলাক আকৌ আহিবলৈ আৰম্ভ কৰিছে। চ' তেনেকৈ ইণ্ডিকেটৰৰ কাৰণে এই পদক্ষেপ পদক্ষেপটো লোৱা হৈছে। আৰু এটা বস্তু হয় যে মই সদায় কওঁ যে যেতিয়া আমাৰ বিদ্যাৰ্থীসকলে ষ্টুডেণ্টসকল যেতিয়া নেচাৰৰ লগত কানেক্টেড হয়, যেতিয়া গৈ কিনে চৰাই চিৰিকটি যেতিয়া চায়, তেওঁলোকে যেতিয়া গম পায় যে তাৰ বৈশিষ্ট্যতাটো কি হয় দীপৰ বিলৰ, চ' তেওঁলোকে আৰু বেছি সজাগ হৈ হৈ পৰিব আৰু দীপৰ বিলক সংৰক্ষণৰ কাৰণে আৰু বেছিকৈ তেওঁলোকে মাত মাতিব পাৰিব। এজন মানে সজাগ নাগৰিক

0: হিসাবে আমি আমাক লাগিব পাৰে যে আমাৰ পৰা দীপৰ বিলটো অকণমান দূৰত আছে, এই গুৱাহাটীত মাজমজিয়াত থকা মানুহবিলাকে ভাবিব পাৰে যে দীপৰ বিলৰ পৰা আমাৰ কি লাভ হৈছে। কিন্তু এইটো জানিব লাগিব যে যিমানখিনি ইকোচিষ্টেমছ আছে আমাৰ গুৱাহাটীৰ ওচৰত, যেনেকৈ পাহাৰ হ'ল, আমাৰ ৱাটাৰ বডিজ হ'ল, যিবিলাক ঘাঁহ থকা জেগাবিলাক হ'ল, এইবিলাকো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ দায়িত্বটো হয় যে কেনেকৈ আমি আৱৰ্জনাটো যেনে কিমানখিনি কমাব পাৰোঁ, বিকজ আল্টিমেটলি গোটেইখিনি আৱৰ্জনাটো দীপৰ বিলত তাতে গৈছে। চ' আমি যিমান পাৰোঁ আমাৰ ঘৰতে যদি আমি চ'ৰ্চ ছেগ্ৰিগেট, যদি ৱেষ্টটো আমি চ'ৰ্চতে যদি ছেগ্ৰিগেট কৰিব পাৰোঁ, তেতিয়া দীপৰ বিলত যোনটো আৱৰ্জনা যাব সেইটোৰ পৰিমাণটো কমি যাব। আৰু যদি আমি ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্ট যদি আমি অকণমান ছেগ্ৰিগেট কৰিব পাৰোঁ, চ' মোক লাগে যে যিবিলাক ৱেট ৱেষ্ট আছে তাক আমি চ'ৰ্চতে আমি ট্ৰিট কৰিব পাৰোঁ। কিন্তু ড্ৰাই ৱেট আমি যদি পাৰোঁ যিমানখিনি ৰিচাইকেল হয়, যিবিলাক ৰিচাইকেল নোহোৱা বস্তুবিলাক আমি দীপৰ বিলত গ'লে মোক লাগে যে আৱৰ্জনাটো কমিব। ভৰলু, মৰা ভৰলু, পামহি, যোনটো দীপৰ বিলত ওচৰত অহা বিভিন্ন ধৰণৰ, একেটাই ষ্ট্ৰীম হয় কিন্তু বিভিন্ন ধৰণৰ নাম আছে। চ' যদি আমি তাৰ পানীটো আমি কিমান যিমানে ভালকৈ ৰাখিব পাৰোঁ, তো দীপৰ বিলৰ হেল্থটো ইমানে ভাল হ'ব পাৰে। চ' আমাৰ একচেনটো হ'ল যে আমি কেনেকৈ ভৰলু ইয়া মৰা ভৰলু বাহিনী এইবিলাক ষ্ট্ৰীমছ আছে তাক কেনেকৈ আমি পৰিষ্কাৰ ৰাখিব পাৰোঁ। আৰু যদি আমি মোক লাগে যে যদি আমি সেইটো মনোযোগ দিওঁ, তেতিয়া দীপৰ বিলৰ যোনটো পানীটো যায় সেইটো আমি ৰখাব পাৰোঁ। আৰু এটা বস্তু হ'ল যে দীপৰ বিল অকল মানুহৰ কাৰণে নহয়, যেনেকৈ আপোনালোকে গম পাই চাগে হাতী ওচৰৰ ৰাণী গড়বংগা ৰিজাৰ্ভ ফৰেষ্টৰ পৰা দীপৰ বিলত পানী খাবলৈ আহে। অহাৰ সময়ত সদায় যদি আপোনাৰ পানীটো যদি কোৱালিটিটো বেয়া থাকে, তো তাৰ ডাইৰেক্টলি তেওঁলোকৰ হেল্থৰ ওপৰতো ইম্পেক্ট পেলাব পাৰে। আমি যিমানে পাৰোঁ যদি দীপৰ বিলক পৰিষ্কাৰ যদি ৰাখিব পাৰোঁ আৰু যোনটো যিমানখিনি এৰিয়া আছে তাক যদি ভালকৈ ৰাখিব পাৰোঁ, চ' মোক লাগে যে দীপৰ বিলৰ এটা ভৱিষ্যৎ আছে। যদি আমি নকৰোঁ আৰু সদায় আৱৰ্জনা যদি আমি দীপৰ বিলৰ কাষত পেলাই থাকোঁ, তেতিয়া মোক লাগে যে দীপৰ বিলৰ অনিষ্ট হোৱাৰ সম্ভাৱনাটো বহুত বেছি আছে।
1: জৈৱ বৈচিত্ৰতাৰ এক অনন্য নিদৰ্শন দীপৰ বিলে বছৰ বছৰ ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক দি আহিছে জীৱিকাৰ সন্ধান। মৎস্য চিকাৰ এই অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকাৰ প্ৰধান উৎস।
2: ইতিমধ্যেই দীপৰ বিল হৈ পৰিছে অন্যতম পৰ্যটন ক্ষেত্ৰ। ইয়াৰ পাৰিপাৰ্শ্বিক সৌন্দৰ্যই বাৰুকৈয়ে আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটক তথা প্ৰতিজন প্ৰকৃতি প্ৰেমিকক।
1: অৱশ্যে দীপৰ বিল ক্ৰমাৎ পিকনিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰাৰ ফলত ই দীপৰ বিলৰ জৈৱ সংহতিত কিছু পৰিমাণে হলেও বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰিও বিভিন্ন কাৰণত দীপৰ বিল যেন প্ৰদূষণৰ গৰাহত পৰিবলৈ আৰম্ভ কৰিছে।
0: পিকনিকৰ কাৰণে এটা ডেফিনেটলি কি হয় যে পিকনিক যদি আমি ৰেছপনচিবলি যদি পিকনিক কৰোঁ, এটা হেক্টিক লাইফৰ পৰা আমি গৈ কিনে অকণমান আমোদ প্ৰমোদ কৰিবৰ কাৰণে যাব লাগে। কিন্তু যদি আমি ৰেছপনচিবলি যদি যাওঁ, তাতে কোনো যে বাদ্যযন্ত্ৰ একদম হাই ভলিউমত যদি নবজাওঁ, আমি তাতে গৈ কিনে যদি আৱৰ্জনা সৃষ্টি নকৰোঁ, যিবিলাক আৱৰ্জনা সৃষ্টি কৰিছোঁ আকৌ উঠাই কিনে আমি লৈ আহোঁ, তেনেকৈ কিছুমান যদি আমি পদক্ষেপ লওঁ পিকনিক বেয়া নহয়। কিন্তু হৈছে কি, আপোনালোকে লাষ্ট কিছুমান বছৰৰ পৰা দেখা পোৱা গৈছে যে বহুতখিনি আপোনাৰ লাউডস্পিকাৰবিলাক বজায় মানুহবিলাকে, আৰু এইটো সময় কি হয়, এইটো সময় একেটা সময়তে আমাৰ মাইগ্ৰেটৰী বাৰ্ডছবিলাকো আহে। ইয়াৰ কাৰণে কি হৈছে, তেওঁলোকে কিছুমান জাগাবিলাক এভইড কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে অকণমান বেলেগ জাগাবিলাকত যাবলৈ আৰম্ভ কৰিছে। আমি যদি ৰেছপনচিবলি কৰোঁ পিকনিকৰ পৰা, লোকেল মানুহবিলাকৰ কাৰণেও অকণমান ৰেভিনিউটো জেনেৰেট হ'ব পাৰে, তেওঁলোকে যদি ফি এটা লগায়। কিন্তু কথাটো হ'ল যে আমি সদায় এটা ৰেছপনচিবল পিকনিক হিচাপে আমি আমি গঢ়ি তুলিব লাগিব দীপৰ বিলৰ কাৰণে। যদি নকৰোঁ তেতিয়া যিবিলাক জীৱ জন্তু আছে তেওঁৰ ওপৰত এটা নেগেটিভ ইম্পেক্টটো পৰিব।
2: দীপৰ বিলৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গঠন কৰা হৈছিল দীপৰ বিল সুৰক্ষা মঞ্চ। দীপৰ বিলৰ সংৰক্ষণ তথা প্ৰদূষণ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বিষয়ে আমাক জনাইছে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই।
3: প্ৰায় ধৰ 2014 মানৰ পৰা মই দীপৰ বিল সংৰক্ষণৰ লগত জড়িত হৈ আছোঁ। কিন্তু প্ৰথম অৱস্থাত আমি মই ধৰ অকলে আছিলোঁ, তাৰপিছত এনেকৈ মানুহ লগ হৈ হৈ গৈ গৈ আছে বিভিন্ন ক্ষেত্ৰত। আৰু শেহতীয়াভাৱে আমি দীপৰ বিল সুৰক্ষা মঞ্চ বুলি এখন মঞ্চ গঠন কৰিছোঁ, য'ত মানে দীপৰ বিলৰ দাঁতি কাষৰীয়া ৰাইজ মানে অন্তৰ্ভুক্ত হৈ আছে। আৰু দাঁতি কাষৰীয়া ৰাইজৰ ৰাইজে বিচাৰে কি দীপৰ বিলখন পুনৰ আগৰ স্থান, আগৰ মানে সেই পৰ্যায়ত

0: লৈ আহক দীপৰ বিলত। যেনেকে ধৰ আগতে মানুহে এনেকুৱা এটা দিন আছিলে য'ত মানে মাছমৰীয়াই ঘৰৰ পৰা অকল চাউলখিনি আনিছিলে, দীপৰ বিলত পানীয়ে ব্যৱহাৰ কৰা খোৱা গা ধোৱা গোটেই কাম কৰিছিল। কিন্তু সেই অৱস্থাটো এতিয়া নাই, দীপৰ বিলত হাতী আহি পানী খোৱাৰো এটা অৱস্থা নাই। তো সেই পৰিৱেশবিলাক ঘূৰি অহাৰ মানে দীপৰ বিল সুৰক্ষাৰ স্বাৰ্থত দীপৰ বিল সুৰক্ষা মঞ্চ গঠন হৈছে। আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ মানে জৰিয়তে আমি বিভিন্ন ধৰণৰ সজাগতামূলক মানে কাম কাজ যে দীপৰ বিলখন সংৰক্ষণ কৰিব লাগে আৰু একে সময়তে আইনীভাৱে কেনেকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে তাৰো ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আৰু যিহেতু সুৰক্ষা মঞ্চৰ দায়িত্বত আছোঁ, দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি কাম কাজ কৰি আছোঁ। তাৰ ভিতৰত ধৰ মহামান্য উচ্চ ন্যায়ালয়ত এখন আমি লেখ আবেদন হেৰি কৰিছোঁ মোৰ লগতে আৰু দুজন সতীৰ্থৰ সৈতে। আৰু তাৰোপৰি আমি দীপৰ বিল সংৰক্ষণৰ কাৰণে এৱাৰনেছ কেম্প বা কেতিয়াবা যি দীপৰ বিলৰ প্ৰদূষণৰ মুক্ত কৰাৰ কাৰণে প্ৰটেষ্ট এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী আমাৰ হাতত চলি আছে। আৰু সেইভাৱে যি দীপৰ বিলৰ অৱক্ষয় ঘটিছে, আগৰ দীপৰ বিল আৰু এতিয়া দীপৰ বিলৰ মাজত বহুত পাৰ্থক্য আছে। আমি সৰুতে যিখন দীপৰ বিল দেখিছিলোঁ য'ত মানে বহুত চৰাই আছিলে, মাছকাছ আছিলে, বিভিন্ন জলজ উদ্ভিদ আছিলে, কিন্তু কালক্ৰমত কি হৈছে প্ৰদূষণৰ গ্ৰাসত দীপৰ বিলৰ সেই জলজ উদ্ভিদ বা চৰাইৰ সংখ্যা দিনে দিনে কমি গৈ আছে। আমি এতিয়া এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ, 1991ৰ 4 জানুৱাৰীত যেতিয়া এছিয়ান ৱাটাৰ ফ্লো ছাৰ্ভে হৈছিলে তেতিয়া দীপৰ বিলত 600ৰো অধিক প্ৰজাতি চৰাই পাইছিলে। আৰু 2002 চনত যেতিয়া ৰামচাৰ চাইটৰ মানে ডিক্লেয়াৰৰ সময়ত যেতিয়া ৰামচাৰ স্বীকৃতি পাইছিলে, এটা ইণ্টাৰনেশ্যনেল সন্মান এটা পাইছিলে, মানে বিশ্বৰ মানে গুৰুত্বপূৰ্ণ জলাশয়ৰ স্থান পাইছিলে দীপৰ বিল, তেতিয়া 219 বিধ প্ৰজাতি চৰাই পাইছিলে। আৰু শেহতীয়া যোৱা 3 বছৰ আমি মানে চৰাইৰ মানে গণনা কৰি আছোঁ বা পক্ষী নিৰীক্ষণ কৰি আছোঁ, যোৱা 3টা বছৰত আমি প্ৰায় 165 বিধ চৰাই পাইছোঁ আৰু 3টা বছৰ মিলি 203 বিধ প্ৰজাতি চৰাই আমি এতিয়ালৈকে পাইছোঁ। তো ক্ৰমান্বয়ে দীপৰ বিলৰ মানে যি জৈৱ বৈচিত্ৰ সেইটো হ্ৰাস হৈ গৈ আছে। আৰু আমি আগতে যেনেকুৱা দীপৰ বিলৰ পানী ইমান পৰিষ্কাৰ আছিলে, আপুনি এটা মানে কইন এটা বা পইচা এটা পেলাই দিয়ে আপুনি সেইটো দেখা পাইছিলে, মাছকাছ দেখা পাইছিলে, বিভিন্ন জলজ উদ্ভিদ আছিলে। আৰু জলজ উদ্ভিদ থকাৰ কাৰণে কি হৈছিলে মাছ বা চৰাইৰ যিটো হেবিটেটবিলাক ভালেই আছিলে আৰু বিভিন্ন চৰাই তেতিয়া সেই জলজ উদ্ভিদবিলাক খাইছিলে বা মাছো খাইছিলে। তো এই ধৰণৰ যিটো অৱক্ষয় হোৱাৰ ফলত মানে খাদ্যৰ অভাৱ বুলিয়ে ক'ব পাৰি বা যি ধৰণৰ এটা পৰিৱেশ লাগে সেই পৰিৱেশটো প্ৰায় ধ্বংসৰ গৰাহত মানে গতি কৰি আছে। শেহতীয়াভাৱে আমি মহামান্য উচ্চ ন্যায়ালয়ত এটা মানে ৰাজহুৱা স্বাৰ্থজনিত আবেদন কৰিছিলোঁ আৰু ইতিমধ্যে আমি বহুখিনি সুফল পাইছোঁ। আৰু বিশেষকৈ দীপৰ বিল প্ৰদূষণ হোৱাৰ মূলতে হ'ল ডাম্পিং গ্ৰাউণ্ড। ডাম্পিং গ্ৰাউণ্ডটো যিহেতু দীপৰ বিলৰ ওচৰতে স্থাপন কৰিছে আৰু চাইণ্টিফিক নোহোৱাৰ কাৰণে বা গুৱাহাটী মহানগৰৰ যি জাবৰৰ নিষ্কাশনৰ প্ৰকল্প বা জাবৰ নিষ্কাশন যিটো ব্যৱস্থা সেইটো বৈজ্ঞানিক পদ্ধতি নোহোৱাৰ কাৰণে কি হৈছে মিক্স হৈ গোটেই জাবৰবিলাক তাত মানে পাহাৰী সদৃশ এটা হেৰি হৈছে। তো তাৰ পৰা যি লিচাৰ্ড বা যি পলিউটেড হেৰিবিলাক ওলাই পামহি নদীৰেদি গৈ দীপৰ বিলত পৰি আছে বা যেতিয়া বাৰিষা হয় ফ্লাডপ'ন এৰিয়া যেতিয়া মানে পানীৰে ভৰি যায় তেতিয়া ডাইৰেক্টলি গৈ দীপৰ বিলত পৰে। এই গুৱাহাটী মহানগৰী যেতিয়া ফ্ৰেছ ফ্লাড হয় বা তেতিয়া গোটেই মানে দীপৰ বিলে সেই জলধাৰখিনি গ্ৰহণ কৰে আৰু জলধাৰখিনি গ্ৰহণ কৰাৰ কাৰণে যিটো মানে ৰিজাৰ্ভ ৱাটাৰ ৰিজাৰ্ভ দীপৰ বিলৰ মানে কৰাৰ কাৰণে আজি গুৱাহাটী মহানগৰী বহুখিনি বানমুক্ত হৈ আছে। আৰু যদি দীপৰ বিল নাথাকে এতিয়া আৰু ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ মৰাভৰলু বশিষ্ঠ বাহিনী গোটেই বহুখিনি পানী দীপৰ বিলে জল ধাৰণ কৰি লৈ আছে। একে সময়তে দীপৰ বিল ধাৰণে কি হৈছে গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ হৈ আছে। আৰু গ্ৰাউণ্ড ৱাটাৰটো আমি খালি গ্ৰাউণ্ড ৱাটাৰৰ পৰা আমি পানীখিনি লৈহে আছোঁ, কিন্তু যদি গ্ৰাউণ্ডত পানীখিনি নাযায় তেতিয়াহ'লে ডাঙৰ ডাঙৰ যিবিলাক মহানগৰ এতিয়া পানীৰ স্কাৰ্চিটি হৈছে। তো আমি গুৱাহাটীত সেই মানে সেই যদি দীপৰ বিলখন নাথাকে সেনেকুৱা ধৰণৰ এটা ডাঙৰ এটা সমস্যাত আমি ভুগিব লাগিব। একে সময়তে যি জলজ উদ্ভিদবিলাক আছে, জলজ উদ্ভিদবোৰ কি হয় আপোনাৰ নৰ্মেল ফৰেষ্টতকৈ কাৰ্বন ডাই অক্সাইড মানে গ্ৰহণ কৰাৰ কেপাচিটিও বেছি হয়। আৰু কাৰ্বন ডাই অক্সাইড যেতিয়া বেছি গ্ৰহণ কৰিব তেতিয়া কি হয় পৰিৱেশটো ভালে থকাত সহায় কৰে। আৰু দীপৰ বিলে 825টা মাছমৰীয়া পৰিয়ালক প্ৰত্যক্ষভাৱে দীপৰ বিলত জড়িত হৈছে। আৰু মই যিহেতু পশুপালন কৰোঁ বা মই খেতি কৰোঁ, তো খেতিয়কসকলো প্ৰত্যক্ষ বা পৰোক্ষভাৱে দীপৰ বিলৰ লগত জড়িত হৈ আছে। আৰু তাৰোপৰি যি ধৰ পৰ্যটনৰ কথা কওঁ, আমি পৰ্যটনটো এনেকুৱা হোৱাটো নিবিচাৰোঁ যে দীপৰ বিল ধ্বংস হৈ পৰ্যটন হওক। যি কমিউনিটি বেছ যিটো টুৰিজিম সেই বস্তুটো হ'লে কি হয় থলুৱা মানুহ লাভ হ'ব আৰু নতুন মানে লোকেল মানুহৰ এংগেজমেণ্টো হ'ব আৰু তেতিয়া কনজাৰ্ভেশ্যনৰ এটা হেল্প হ'ব। তো ইক' টুৰিজিমৰ এটা ব্যৱস্থা যদি কৰে দীপৰ বিলখন নেচাৰেলি থাকক আৰু এই যি ডাম্পিং গ্ৰাউণ্ড প্ৰদূষণমুক্ত এখন দীপৰ বিল হওক, দীপৰ বিলৰ সীমা নিৰ্ধাৰণটো এতিয়ালৈকে হোৱা নাই, মানে বিশেষকৈ ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে বন্যপ্ৰাণী অভয়াৰণ্য। তো আমি আশা ৰাখিছোঁ অনাগত দিনত দীপৰ বিলখন সংৰক্ষণৰ কাৰণে আমি বিভিন্ন পদক্ষেপ আমি পাম চৰকাৰৰ ফালৰ পৰাও বা আমাৰ মহামান্য উচ্চ ন্যায়ালয় মানে এই গোটেই ব্যৱস্থাটো মনিটৰিং কৰি আছে। তো আমি বিচাৰিম কি এখন প্ৰদূষণমুক্ত দীপৰ বিল, এখন মানে প্ৰাকৃতিক আগৰ যি চহকী দীপৰ বিল আকৌ পুনৰ ঘূৰি আহক তাকে কামনা কৰিছোঁ।
1: প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত দীপৰ বিলৰ সংৰক্ষণত গুৰুত্ব

0: গুৰুত্বপূৰ্ণ দায়িত্ব আছে যুৱ প্ৰজন্মৰ, য'ত সজাগতা বৃদ্ধি, পৰিষ্কাৰ আদি অভিযানকে ধৰি প্ৰশাসনে লোৱা সংৰক্ষণ সম্পৰ্কীয় কাৰ্যকলাপ আদিও অন্তৰ্ভুক্ত।
1: দ্বীপৰ বিলৰ মহত্ব, ইয়াৰ পৰ্যটন আৰু স্থানীয় বাসিন্দাই গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে লৈ আহিছে বিভিন্ন পদক্ষেপ।
0: দ্বীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা তথা গুৰুত্ব সম্পৰ্কে আমাক বিশদভাৱে জনাইছে দ্বীপৰ বিল সংৰক্ষণত সক্ৰিয়ভাৱে জড়িত থকা এগৰাকী উদীয়মান শিল্পী অৰ্ঘদীপ বৰুৱাই।
2: ভাল পোৱাটো আছে দ্বীপৰ বিলৰ প্ৰতি, বা তাৰ উপৰিও আমাৰ কিছু দায়বদ্ধতা আছে, যাৰ ফলস্বৰূপে চাগে আমি আজি দ্বীপৰ বিলৰ এই যুঁজকে কওক বা দ্বীপৰ বিলৰ প্ৰতি যিখিনি আমাৰ কৰিবলগীয়া আছে তাৰ লগত জড়িত হৈছোঁ। পোনপ্ৰথমে এয়াই ক'ম যে আমি ইংলিছত এষাৰ শব্দ আছে ৰিক্ৰিয়েশ্যন, চ' এটা ৰিক্ৰিয়েশ্যনেল ভেল্যুৰ কাৰণে আমি সদায় দ্বীপৰ বিলৰ কাষ চাপোঁ। কিয়নো আমাৰ যেতিয়া ধৰক আজিকালি এনেও আমাৰ জীৱনটো বৰ যান্ত্ৰিক হৈ পৰিছে, আৰু যিমানে যি নকয় আমি সকলোৱে মানে চাইণ্টিফিকেলিও এভিডেন্স পাইছোঁ যে যিমান আমি প্ৰকৃতিৰ কাষ চাপোঁ আমাৰ ডপামিন যিটো হৰম'ন সেইটো বৃদ্ধি পায়, আৰু তাৰ ফলত আমি এটা চেন্স অফ হেপিনেছ পাওঁ। কাৰণ কি, বুদ্ধাও কৈছে যে এট দ্য এণ্ড অফ দ্য ডে আমি সকলোৱে যিমানে যি চাফাৰিং ফেচ নকৰোঁ আমি সকলোৱে হেপিনেছৰ কাৰণেই জীৱনটোক যাপন কৰিছোঁ। আমি খাদ্যটো খাবই লাগিব, সেইটোতো আমাৰ বেচিক নীডছ। তো তাৰ বাহিৰেও যিটো আমাৰ আল্টিমেট চাগে গ'ল বুলি যদি কয় জীৱন, সেইটো হ'ল হেপিনেছ। চ' চম্ভা আমি যেতিয়া দ্বীপৰ বিললৈ যাওঁ যে তাৰ যি পৰিৱেশ, মনোৰম পৰিৱেশ আমাক সদায় এটা শান্তিৰ এটা ভাৱ আমাক দিয়ে, আৰু তাৰ লগতে আমি এটা চেন্স অফ হেপিনেছো আমি তাতে পাওঁ। কিন্তু তাৰ উপৰিও এটা খুব ডাঙৰ যিটো দ্বীপৰ বিলৰ মই কি ক'ম কণ্ট্ৰিবিউশ্যন স্পেচিয়েলি আমাৰ গুৱাহাটীবাসী ৰাইজৰ কাৰণে, সেইটো হ'ল যে যিহেতু আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যে আমাৰ যিবোৰ জলাশয় আছে ৱেটলেণ্ডছ, চ' ৱেটলেণ্ডছবোৰ লাহে লাহে নোহোৱা হৈ গৈছে আমাৰ চহৰৰ পৰা। আৰু তাৰ ফলস্বৰূপে কি হৈছে, আমি অকণমান বৰষুণ দিলেই কৃত্ৰিম বানপানীৰ সন্মুখীন হ'ব লাগে। এতিয়া এই যিবোৰ আমাৰ ফ্লেশ ফ্লাডছ হয়, এই ফ্লেশ ফ্লাডছবোৰৰ গোটেই চিংক হিচাপে, ৰিজাৰ্ভাৰ হিচাপে কাম কৰে আমাৰ দ্বীপৰ বিলখন, ন ৱেটলেণ্ড হিচাপে এইটো ইট ৱৰ্কছ এজ আ ৰিজাৰ্ভাৰ। চ' সেইটো কাৰণে এপিনেদি যদি আমি চাওঁ, আমাৰ গুৱাহাটীৰ লাইফ লাইন বুলি ক'লেও ভুল নহ'ব দ্বীপৰ বিল। আৰু সেই সূত্ৰেই আমাৰ যিখিনি দায়িত্ব আছে, এতিয়া আমি জানো যে আমাৰ যিবোৰ ৱেষ্ট আজি সেই ৱেষ্টখিনি গৈ পৰি আছে ডাম্পিং গ্ৰাউণ্ডলৈ। ডাম্পিং গ্ৰাউণ্ডটো ক'ত আছে, প্ৰথমতে বৰাগাঁৱত আছিলে, এতিয়া পামহিলে তাক যদিও নিয়া হৈছে কিন্তু ষ্টিল ইটছ ভেৰি ক্লোজ টু দ্বীপৰ বিল, যাৰ ফলত দ্বীপৰ বিল এতিয়াও মানে এটা খুব ধ্বংসৰ গ্ৰাসত। কিন্তু কিছু কথা যিয়ে মোক খুব অনুপ্ৰেৰণা জগায় দ্বীপৰ বিলৰ মানে যিটো আমি জাৰ্ণি বুলিয়েই কওঁ, আমাৰ যিটো পাৰ্চনেল জাৰ্ণি দ্বীপৰ বিলৰ লগত, মই আজি অৰ্ঘদীপ বৰুৱা হিচাপে বা এজন ব্ৰডলিফ প্ৰডাকশ্যনৰ মেম্বাৰ হিচাপে মোৰ যিটো কানেকশ্যন দ্বীপৰ বিলৰ লগত, তাৰ আঁৰত এটা কথা খুব ইম্পৰ্টেণ্ট, সেইটো হ'ল তাৰ মানুহখিনি যিটো দ্বীপৰ বিলৰ প্ৰতি মৰম আৰু দ্বীপৰ বিলক বচাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ৰিজিলিয়েঞ্চ, সেইটো মোক খুব অনুপ্ৰেৰণা জগায়। আৰু তাৰে এটা খুব ভাল উদাহৰণ প্ৰমোদ দাৰ লগতে হ'ল হস্ত্ৰী মিত্ৰ। এতিয়া হস্ত্ৰী মিত্ৰ আমাৰ যিখিনি তাতে আছে, এতিয়া তেৰণ্ডা আছে, তাৰপিছত তেওঁলোকে এতিয়াও লাগি আছে হাতীখোৰোণ, হাতীখিনিক এটা ছেফ পেছেজ দিবলৈ। কাৰণ কি, আপোনালোকে যদি অলপমান ডিপ যায় আপোনালোকে গম পাব যে আমাৰ দ্বীপৰ বিলত কমেও 5টা এলিফেণ্ট কৰিডৰ্ছ আছে। কাৰণ কি, দ্বীপৰ বিল আপোনাৰ শ্বেয়াৰ কৰে স্পেচ উইথ ৰাণী গৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট। এতিয়া ৰাণী গৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট আৰু দ্বীপৰ বিলৰ মাজত এটা সম্পৰ্ক আজি নহয় যুগ যুগৰ ধৰি চলি আহিছে। চিন্স এজেছ আমাৰ হাতীখিনিয়ে সেই ৰুটটো ফ'ল' কৰিছে, তেওঁলোকৰ খাদ্যৰ কাৰণে হওক বা তেওঁলোকৰ পানীৰ যিখিনি দৰকাৰ বা যোগান সেই ধৰিবলৈও তেওঁলোকে ইয়াতে আহে। তেওঁলোকে তাতে আগতে মাখনাও খাইছিলে কিন্তু আজিকালি মাখনাও কমি গৈছে, কাৰণ কি, দ্বীপৰ বিলৰ পানী বহুতখিনি এডাল্ট্ৰেট হৈ গৈছে। চ' সেই যিটো এটা পৰম্পৰাগত যিটো এটা পেছেজ তেওঁলোকে ফ'ল' কৰি আহিছিলে, আজি ৰেলৱে লাইন হোৱাৰ ফলস্বৰূপে সেই পেছেজখিনিও এটা বাধা পাইছে। আৰু সেই বাধাখিনি যাতে এটা ছেফলি মানে এতিয়াতো বাধা পোৱাটো আমি এতিয়া পাইছেই, কিন্তু হ'লেও যাতে তেওঁলোকৰ ক্ষতি নহয়। কাৰণ কি, অলৰেডি আমি দেখিছোঁ হাতীয়ে তাতে ৰেলৱে খুন্দা খাই ঢুকোৱা আমি খবৰ পাইছোঁ। চ' সেই তেনেধৰণৰ যাতে ঘটনা আগন্তুক সময়ত আৰু নঘটে তাৰ কাৰণে কিছু মানুহ ওলাই আহি এই হাতীখিনিক এটা ছেফ পেছেজ দিয়াত সহায় কৰি আহিছে। আৰু সেই যিখিনি মানুহ তেওঁলোককে পিছলে আমাৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকো স্বীকৃতি দিছে, আৰু স্বীকৃতি তেওঁলোকক হস্ত্ৰী মিত্ৰৰ বুলি তেওঁলোকক নাম এটাও দিছে।

0: চ' এনেধৰণৰ যিখিনি মানুহে ইমান ছেল্ফলেছলি এই প্ৰকৃতিক ৰক্ষাৰ ক্ষেত্ৰে আৰু আমাৰ দীপৰ বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰে কাম কৰি আছে, ই আমাক সঁচাকৈ অনুপ্ৰেৰণা যোগায়। আৰু তাৰ ফলস্বৰূপে আমাকো লাগে যে মানে দীপৰ বিলখনটো খালি সেই মানুহকেইজনৰে নহয়, তেন্তে আমি দীপৰ বিলক বচোৱাৰ ক্ষেত্ৰতো আমি এশবাৰ ভাবিব লাগিব। এজন মোৰ খুব প্ৰিয় অনুপ্ৰেৰণাস্বৰূপ বুলিয়েই ক'ব লাগিব, তেখেতৰ নাম আছে ডেভিড এটেনবৰো। আৰু তেখেতে কৈছে আমি এটা বস্তুৰ সংৰক্ষণ তেতিয়াই কৰিব পাৰিম যেতিয়া আমি সেই বস্তুটোক এক্সপিৰিয়েঞ্চ কৰিব পাৰিম। কাৰণ কি, আমি এটা বস্তুক যেতিয়ালৈকে চুই নাচাম আমি তাৰ অৰ্থ গম নাপাম, হয় নহয়, যে সেই বস্তুটোৰ কিমান মানে ভেলিউজখিনি কি আমি গম নাপাওঁ। সেয়েহে মই আমাৰ উঠি অহা প্ৰজন্মক এয়াই ক'ম যে আমি ছেলফিৰ বাহিৰেও আমি কেনেকৈ প্ৰকৃতিৰ লগত মানে নিজকে মিল খুৱাব পাৰোঁ সেইটোৰ প্ৰতি আমি অলপমান দায়বদ্ধ হ'ব লাগে, অলপমান আমি চিন্তা কৰিব লাগে। জুবিন দাই সদায় প্ৰকৃতি প্ৰেম কৰিছিলে, কিন্তু তেওঁ যি সাৰ কথা কৈছিলে তেওঁ এইকাৰণে কোৱা নাই যে তেওঁ খালি ক'ব লাগে বুলি, কাৰণ কি তেওঁ সেই বস্তুটো নিজৰ জীৱনত অনুশীলন কৰিছিলে, তেওঁ সেই বস্তুখিনি অনুভৱ কৰিছিলে। চ' মই এয়াই ক'ম যে উঠি অহা প্ৰজন্মই আজি জুবিন দাই প্ৰকৃতিক ভাল পায় তাৰ বিষয়ে খালি কৈ থাকিলে নহ'ব, আজি তুমি প্ৰকৃত অৰ্থত মাটিক চুই চাই জানিব লাগিব, তুমি নদীৰ পানী কিমান ঠাণ্ডা সেই বুজিব লাগিব, গছ এটাক ডাঙৰ কৰিবলৈ কি কি কৰিব লাগে সেয়া জানিব লাগিব। জুবিন দাৰ কথাটো মই এইকাৰণেই আনিছোঁ কাৰণ কি যিহেতু এই মুহূৰ্তত তেওঁ খুব ৰেলিভেণ্ট হৈ আছে আৰু আমি আজি সকলোৱে তেওঁৰ কাৰণে আজি আমি চিন্তা কৰি আছোঁ। বহুতো এনেকুৱা মানুহ আহি আজি পৰিছে যিসকলে আগতে তেওঁৰ গান শুনা নাছিলে, তো আজি তেওঁ আকৌ তেওঁৰ এই কথাখিনি গম পাই তেওঁক আকৌ নতুনভাৱে তেওঁক আৱিষ্কাৰ কৰি আছে। তো সেই সূত্ৰে মই এয়াই ক'ব বিচাৰিছোঁ যে আমি যাতে তেওঁৰ এই যিখিনি সত্তা, তেওঁৰ যিখিনি চেতনা আৰু চিন্তা, এই চিন্তাখিনিক যেন নিজৰ জীৱনত অধ্যয়ন কৰি অনুশীলনো কৰোঁ। দীপৰ বিলৰ যিখিনি ডাম্প আছে বা ৱেষ্ট যিখিনি আছে, ৱেষ্টক লৈ বহুত বছৰৰ পৰা মিডৱে জাৰ্ণি বুলি এটা অনুষ্ঠান আছে, তেওঁলোকে কাম কৰি আছে। চ' তেওঁলোকৰ লগত আমি লগ হৈ অগাধ বুলি এজন ৰেপাৰ আছে তেওঁৰ লগতো সংযোগ কৰি আমি এটা গান কৰিছিলোঁ মিডৱে ছং বুলি। চ' সেই গানটোত আমি এই আমাৰ যিখিনি ৱেষ্ট মেনেজমেণ্টৰ সমস্যা, কাৰণ কি আজি আমি যদি প্ৰকৃত অৰ্থত দীপৰ বিলৰ ৱেষ্টখিনিৰ সমস্যা যদি আমি সমাধান কৰিব লাগে তেন্তে তাৰ প্ৰথম কথাটো হ'ব চ'ৰ্চ এগ্ৰিগেশ্যন। চ' কেনেকৈ আমি চ'ৰ্চতে যদি আমি ৱেষ্টটো ক্ৰিয়েট নকৰোঁ তেন্তে সি গৈ সেই ডাম্পিং গ্ৰাউণ্ডৰ গ'লে নাযাবই, হয় ন? চ' সেই বস্তুখিনিক অলপমান সজাগ কৰাৰ কাৰণে আমি এটা গান কৰিছিলোঁ। বাট প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ আগৰ পৰাই এজ এ বেণ্ড আমি ভাবোঁ যে যিহেতু আমি প্ৰকৃতিৰে অংশ নহয় জানো, আমি প্ৰকৃতিৰ পৰাতো কোনো ছেপাৰেটেড নহয়। চ' সেই সূত্ৰে আমি সদায় অনুপ্ৰেৰণা লৈছোঁ, খালি আমি বুলিয়েই নহয়, আজি যদি আমি জ্যোতিপ্ৰসাদৰ কথা কওঁ, আমি বিষ্ণু ৰাভাৰ কথা পাতোঁ, যদি আমি যদি শেহতীয়াকৈ জয়ন্ত হাজৰিকাৰো কিছু গীত যদি আমি শুনো, ভূপেন দাইটো সদায় মাত মাতিছে, জুবিন দাইটো মাত মাতিছে, আমি দেখিম যে তেওঁলোকৰ গানত সদায় আপুনি প্ৰকৃতিৰ ৰেফাৰেঞ্চ পাব, ইন দ্য ফৰ্ম অফ মেটাফৰে হওক বা ইন দ্য ফৰ্ম অফ ইনস্পিৰেশ্যনে হওক। চ' প্ৰকৃতি অবিহনে কোনো ধৰণৰ আৰ্টো চাগে সম্ভৱ নহয়। চ' এজন মানে আৰ্ট জীয়াই থাকিবলৈ হ'লে প্ৰকৃতিও জীয়াই থাকিব লাগিব। বিউটি এণ্ড অলছ' আই মিন ইটছ লাইক য়িং য়াং, ন? চ' ইভেন টু আণ্ডাৰষ্টেণ্ড দ্য ডাৰ্ক ছাইড এণ্ড দ্য হাৰ্ছ ছাইডছ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড নেচাৰ।
1: প্ৰকৃতি আমাৰ গুৰু, প্ৰকৃতিৰ লগত সহবাস কৰিলেহে আমি প্ৰকৃত শিক্ষা লাভ কৰিব পাৰোঁ। জীৱনটো কেনেকৈ সহজভাৱে ল'ব লাগে প্ৰকৃতিয়ে আমাক শিকায়, প্ৰকৃতিয়ে শিকায় জীৱন জীয়াবলৈ।
2: প্ৰকৃতি সেউজীয়া কৰি ৰখাৰ তথা জৈৱ বৈচিত্ৰতাক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতেই দীপৰ বিলকে আদি কৰি জলাশয়সমূহক সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। আমাক প্ৰয়োজন এক সেউজীয়া পৃথিৱীৰ। আমাৰ দায়িত্ব উত্তৰ প্ৰজন্মৰ হাতত এৰি যোৱাৰ এক সেউজী ধৰণী।
3: ইমান পৰে শ্ৰোতাসকলে দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে মেঘনা দেৱী আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: कार्यक्रम में शामिल होंगे। गुजरात की ग्राम पंचायतें और ब्लॉक पंचायतें कार्यशाला में वीडियो कॉन्फ्रेंस के माध्यम से जुड़ेंगी। चीन के राष्ट्रपति शी चिनफिंग दो दिन की आधिकारिक यात्रा पर उत्तर कोरिया पहुंच गए हैं। ये पिछले 7 वर्ष में उनकी पहली उत्तर कोरिया यात्रा है। चीन का उद्देश्य लंबे समय से सहयोगी रहे और हाल के वर्षों में रूस के अधिक निकट हो रहे उत्तर कोरिया के साथ संबंध मजबूत करना है। जर्मनी के अलेक्जेंडर ज्वेरेव ने अपना पहला फ्रेंच ओपन टेनिस टूर्नामेंट के पुरुष सिंगल्स का ग्रैंड स्लैम खिताब जीत लिया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरिया आंचलिक बातरी खुइते मय अरुणिमा गोस्वामी। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো গাৰো মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক উদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি হ'ব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্ট ট্ৰেক আদালতত উপস্থিত কৰোৱা হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। মন কৰিবলগীয়া যে এই গোচৰত সাক্ষী হিচাপে 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয় কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ' দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বৰ প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজনৰ হিতায় বহুজনৰ সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আকাশবাণীৰ সৈতে জড়িত হৈ আছে। আকাশবাণীৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা অধিক শক্তিশালী হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: बहुत खुशी के साथ पूरे आकाशवाणी परिवार को बधाई देता हूं। 90 साल आपने पूरा किया है। 90 साल पूरा होने पर मेरे शुभकामनाएं हैं। पूरा देश आकाशवाणी के साथ जुड़ा हुआ है। आकाशवाणी के माध्यम से हमारा भारत एक भारत श्रेष्ठ भारत रहे, मेरा यह शुभकामना।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া 6গৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104গৰাকী জোৱানে এতিয়ালৈকে

দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি নিব নোৱাৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 বজালৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মেত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মেত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰৰ জখলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত কেৰিবাকৰি গাঁৱত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত বীজ সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে। শালি ধানৰ বীজ সিঁচা আৰু উন্নত জাতৰ তিতা কেৰেলাৰ বীজ ৰোপণ কাৰ্যসূচীত মন্ত্ৰী শ্ৰীমহন্তৰ লগতে কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজবৰুৱা, মহকুমা কৃষি বিষয়া চূড়ামণি ঢাকাল, জখলাবন্ধা কৃষি উন্নয়ন বিষয়া নীলোৎপল শংকৰী চন প্ৰমুখ্যে ভালেসংখ্যক বিষয়া, কৰ্মচাৰী আৰু কৃষক উপস্থিত থাকে। মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশৰ উপস্থিতিত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তাই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণ আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহীবন, বিৰিণাবন, কহুৱাকে ধৰি প্ৰায় 16বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়। কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰে বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবেও চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। সন্থাই লগতে এতিয়াও নিযুক্তি সম্পূৰ্ণ নোহোৱা জিলাসমূহত শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ বাবে দাবী উত্থাপন কৰা হয়। ডিব্ৰুগড় জিলাৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ভিতৰত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা জেচমি গগৈক সাবিত্ৰী মিশ্ৰ ভাগৱতী স্মাৰক বঁটা 2026 প্ৰদান কৰা হয়। পি এম চি ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 91.5% নম্বৰ লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনা জেচমি গগৈক ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই এই বঁটা প্ৰদান কৰে। ইয়াৰ লগতে জিলাখনৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰা চাবুৱাৰ দিনজয় হাজাৰীমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ক এটা স্মাৰক আৰু মানপত্ৰৰে সন্মানিত কৰা হয়। প্ৰসিদ্ধ ছেতাৰবাদক প্ৰদ্যুম্ন দাসৰ কালি নিশা গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। শিলচৰত জন্মলাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁৱত আৰু পৰৱৰ্তী কালত দিল্লীত ছেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্ব প্ৰসিদ্ধ ছেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা 5 বছৰ কাল ছেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণী শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ মৃত্যুত আকাশবাণী শিলচৰ আৰু গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক শিষ্য আৰু গুণমুগ্ধই শোক প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ।

90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো গাৰো মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। প্ৰথমে সাদগী এলবামটিৰ পৰা এয়া লতা মংগেশকাৰ।

তুম আই অ্যালবামটিৰ পৰা সেয়া আছিল অলকা য়াগনিক আৰু হৰিহৰণ। গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াবলৈ লোৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানত প্ৰথমেই শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে ভাৰতী চৌধুৰীৰ কণ্ঠৰ দুটি গীত। গীত দুটিৰ কথা অনিল কুমাৰ চৌধুৰীৰ, সুৰ নিৰ্মল মজুমদাৰৰ।

শ্রোতাসকলে সুরৰ কৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপহু শাখাৰ যোগেৰে। অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে অৰ্চনা দাসৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ কথা কেশৱ মহন্তৰ, সুৰ খগেন মহন্তৰ।

সুৰৰ কৰণী অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লোৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে শান্তনু বিশ্বাসৰ কণ্ঠৰ খিয়ালত ৰাগ শুদ্ধ চাৰং শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে কমনৱেলথ সংসদীয় সংস্থা চি পি এ জোন টুৰ সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আজি কিছু সময় পূৰ্বে চণ্ডীগড়ত উপস্থিত হয়। ভাৰতে কাইলৈৰ পৰা 13 জুনলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত বৰ্তমানলৈ 4 কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত হোৱা ক্ৰিকেট টেষ্টৰ আজি 3য় দিনা আফগানিস্তানে ফলো অনৰ সন্মুখীন হৈছে। কমনৱেলথ সংসদীয় সংস্থা চি পি এ জোন টুৰ সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কিছু সময় পূৰ্বে চণ্ডীগড়ত উপস্থিত হয়। তেওঁ হাৰিয়ানাৰ লোকভৱনত ৰাজ্যপাল অসীম কুমাৰ ঘোষক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ 15খন বিধানসভাৰ প্ৰিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণে ভাষণ দিব। অনুষ্ঠানত হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনীয়ে ভাষণ দিব। ভাৰতে কাইলৈৰ পৰা 13 জুনলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। ভূপালত আজি এখন সংবাদমেল সম্বোধন কৰি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতৰ চলিত বছৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা সূত্ৰে এই বৈঠকসমূহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে সম্প্ৰতি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠী শক্তিশালী গোলকীয় মঞ্চ হিচাপে পৰিগণিত হৈছে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে বিশ্বৰ কৃষিভূমিৰ 42% অধিকাৰ কৰি আছে আৰু গোলকীয় খাদ্য উৎপাদনৰ 45% বৰঙণি যোগাই আহিছে। শ্ৰীচৌহানে এই বৈঠকসমূহে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ কৃষি সম্পৰ্কীয় সহযোগিতাক নতুন দিশ দিব বুলি আশা প্ৰকাশ কৰে। এই বৈঠকসমূহত কৃষকৰ উপাৰ্জন, নিয়োগ, জীৱিকা, কৃষি ঋণ আৰু বজাৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হ'ব। তদুপৰি খাদ্য সুৰক্ষা, কৃষি, বাণিজ্য, জলবায়ু, সহনশীলতা আৰু কৃষি ক্ষেত্ৰৰ উদ্ভাৱন আদি বিষয়েও বৈঠকত স্থান লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৰ্তমানলৈ 4 কোটিতকৈও অধিক ঘৰ নিৰ্মাণ

কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰীয় পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কয় যে শৌচাগাৰ, ৰন্ধন গেছ আৰু পানীৰ নল সংযোগেৰে তথা সকলো আধুনিক সা সুবিধাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণ কৰা হৈছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই সফলতাই দেশৰ গৃহখণ্ডৰ সংস্কাৰৰ ৰূপ প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি জনসাধাৰণৰ মুখত সন্মান, নিৰাপত্তা আৰু আশাৰ ভাৱ ফুটি উঠিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সৰ্বাত্মক উন্নয়ন সম্ভৱ হৈছে। দেশত দুখীয়া শ্ৰেণীৰ কল্যাণ কাৰ্যসূচীৰ বাবে যি আৰ্হি প্ৰস্তুত কৰা হৈছে সেয়া সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাদায়ক হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয় কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আকাশবাণীৰ সৈতে জড়িত হৈ আছে। আকাশবাণীৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা অধিক শক্তিশালী হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসমূহক আহান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মেত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মেত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দ্ৰ শেখৰে আজি দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। শ্ৰীৰয়ে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাই নহয় বৰং দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ ঘোষণা কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত শ্ৰীৰয়ে তৃণমূল কংগ্ৰেছ দলটো দুৰ্নীতি, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কাম কাজ বৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৰ্থ হোৱাৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যোগ, নিযুক্তি আৰু আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে শেহতীয়াকৈ অনুষ্ঠিত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনলৈ আঙুলিয়াই দি বিগত 15 বছৰ ৰাজ্যক শাসন কৰা দলটোৱে ভোটযুদ্ধত সম্পূৰ্ণভাৱে পৰাস্ত হয়। পশ্চিমবংগৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ পৰিমাণৰ আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰে। মন্ত্ৰী শ্ৰীৰয়ে লগতে কয় যে নতুন তথা নিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে যথেষ্ট কাম কৰি আহিছে। তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক আজি পুৱা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নেপাল সীমান্তৰ ওচৰত তেওঁক আটক কৰা হয়। সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা অৱস্থাতে SCFA গোপন সূত্ৰৰ পম খেদি গৈ তেওঁক আটক কৰে। সম্প্ৰতি খানক অধিক সোধা পোছাৰ বাবে কলকাতালৈ লৈ অহা হৈছে। উল্লেখযোগ্য যে যোৱা 21 মেত অনুষ্ঠিত ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সময়ত ঘটনা কেন্দ্ৰ কৰি খানক গ্ৰেপ্তাৰ কৰা হয়। এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ 48 ঘণ্টা পূৰ্বে জাহাংগীৰ খানে প্ৰাৰ্থিত্ব

0: প্ৰত্যাহাৰ কৰি এখন সংবাদমেলত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰতিশ্ৰুতি দিয়া উন্নয়নৰ বিশেষ পেকেজৰ সমৰ্থনত তেওঁৰ প্ৰাৰ্থিত্বৰ পৰা আঁতৰি আহিছে বুলি প্ৰকাশ কৰিছিল। প্ৰত্যাহাৰৰ পাছতো বেলটত তৃণমূল কংগ্ৰেছৰ প্ৰতীকৰ বিপৰীতে খানৰ নাম সন্নিৱিষ্ট থাকে যদিও বিজেপিৰ প্ৰাৰ্থীয়ে সমষ্টিটোত জয়লাভ কৰে। এই পৰাজয়ৰ পাছতে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকী লোকচক্ষুৰ পৰা আঁতৰত থকাৰ লগতে নিজৰ বাসগৃহ আৰু দলীয় কাৰ্যালয়তো অনুপস্থিত আছিল। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনাৰ খেলত আফগানিস্তানে নিজৰ প্ৰথম ইনিংছত 152 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰে। দলটোৱে সম্প্ৰতি দ্বিতীয় ইনিংছত দুটা উইকেটৰ বিনিময়ত 77 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কমনৱেলথ সংসদীয় সংস্থা চি পি এৰ জোনটোৰ সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আজি কিছু সময় পূৰ্বে চণ্ডীগড়ত উপস্থিত হয়। ভাৰতে কাইলৈৰ পৰা 13 জুনলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত বৰ্তমানলৈ 4 কোটিতকৈ অধিক ঘৰ নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত হোৱা ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা আফগানিস্তানে ফল' অনৰ সন্মুখীন হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু লোকগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে নিৰ্মালী চৌধুৰীৰ কণ্ঠৰ দুটি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনির্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰা সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ অনুজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জল সম্পদ আৰু ন্যায় বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া, আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মন আজি ফাষ্টট্ৰেক আদালতত হাজিৰ কৰোৱা হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। মন কৰিবলগীয়া যে এই গোচৰত সাক্ষী হিচাপে 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জীয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ বাবে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। উল্লেখযোগ্য যে ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62 গৰাকী সদস্যৰ উপস্থিতিত 2 ঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ লগতে সত্ৰীয়া নৃত্যগীতো পৰিৱেশন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাইষ্টক এই সন্মানেৰে সন্মানিত কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্মলাভ কৰা শ্ৰীমতী লেকথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অব মেলডি উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধনাগাৰে লুইট

0: গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 চনত এগৰাকী কিংবদন্তী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেখথেপি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যা সিং ৰংপি আদিৰ দৰে জনপ্ৰিয় শিল্পীসকলৰ লগতো গীত পৰিৱেশন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলী পুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া ছগৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা জনসমুদ্ৰৰ বুকুত পৰা ঋদীপ দত্তৰ কণ্ঠৰ দুটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ঋদীপ দত্তৰ কণ্ঠৰ আধুনিক গীত শুনিছে।

0: luôn
1: dùng hiệu rồi
0: cái sao bố tôi luôn thiệt lắm
2: anh tệ hát là bằng sơ hút xì lông lông xì
3: নমস্কার আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। গৃহ ৰাজনৈতিক পৰিক্ৰমা লোক নিৰ্মাণ শক্তি তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 3 ৰাণত পৰাজিত কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
2: আনপে নন গা বাংকে দাদা গুৱাহাটী লং চিনাং দল দাকিপা থিৰ ল আজাৰ ল এ হালা বাং চপেন নন লাদা গুৱাহাটী বাং দেট পেন আফি মাছ চকে প্ৰেক লাপোচন কাৰ্য তুম থেকদম লং
4: প্ৰেক হলো নমকে নেকি কাইটা দাক গুৱাহাটী পেন ব্ৰডকাষ্ট কে কৰি লোন কপেনে আৰু জুপ আকৌ আনিমলতে ডিফু চেণ্টাৰ লোন এ পখিলাল দেখতে পি বাড়ি রং ফারপি স্যামসন ইংটি প্রসেন ফাংচু লাহাই আলুন আজুপ ননকে মানে মিউজিক্যাল কেনে এটা ইনস্ট্রুমেন্ট ও আকো মানে ননতে আরো এসন আলাম পহিল মানে নেলা কেনে দি আর্লিং এতুম কার্বি সমার্তুম এদি মানে ভয়েসে জুমিপি মানে কাপড়ে গাছন কালি মানে ইং চামজিন আকৌ মানে কপিলমা চুইট চুইটনেছ দু ভইচ এদি সুমাৰ এটা মানে ধৰি লওক কপিনী লতা মংগেশকাৰ আছন কপেনী লচন একদম মানে কপেনী লচন মানে কাপ্ৰে আছন কালি ভইচ নহয় ও আকৌ মানে ইনষ্ট্ৰুমেণ্ট কপিন দিব পাৰে জুমি চেনকে কিচিৰো লওঁ আমি চিলাম এটা মেলাং দানি কিচিৰো লওঁ মানে এলাং চব বস্তু মানকে লিটুম নন কি থুমি তুম চুমাৰ তুম চিৰুম দুম ল লোন কপেনী হুটকে এনেকে আধুনিক মডাৰ্ণ চং লোন কেমি মুখা পিনা বচি ললৈকে মিচেন
2: নন লাপান যে কেপা জুমে লাপেন আলিরা চাম কে পিঠেলো থে যে ফানা বাংকে লা লুন কি মি আফাতং আর দি কি পিনা জি মা মান তে হালা এ হাকো লা লুন বারিম এ বং ওয়া লুন তাহ এ মি চংক্রে লা লুন তাহ পেনে ওসু কে পাদ গা লুন তাহ পু হাল হায়া বাং তা আর দি কো পুয়ান পিনা জি
4: কালি হালে এটা তিনি নুলো আতেকে এটো মানে হালাছে জুতাং জুবান কপেনে আকৌ পেণ্টা মানে লাইন নহয় লোন লোন লোন কেমিকে বেলেগ বেলেগ নানে পেনে মডাৰ্ণ কপেনে ইংলিছ কেনে এটা বাংপ মানে কপেনে ৱেষ্টাৰ্ণ মিউজিক এটা বাংপ মানে লাই মাকে এলিটুম কাৰি দাঁতকে দি খালি ইচি মানে নন এজকে মানে ইচিবা এটা দুবাই থাকি থাকে কালচাৰ বস্তুকে লচোন মানে লোন বাৰিম কপিনে লাহে তাননকে ইজিৰ যেনে আজো লওঁ মানে লোন বাৰিম লওঁ তাক কপিনী আলিৰা চাম কি কন পেন মানে পাজুমিচান

वागई दाहा थायो दैमा थैबोला वागई रेगा थायो ओजा थैबोला वागई बे

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে 5:15 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12 মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ, ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন, ব্ৰিটিছ সংসদত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ

0: ডক্টৰ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্ল বৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকা কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণুজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰো দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু একতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডাৰ হেচেলছৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু ৰাজ্যজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ বাবে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্ৰিটিছ সংসদৰ বক্তৃতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ এই বিষয়লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। আৰু ব্ৰিটিছ যিটো অপেন ছেচন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এম পিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে সেই গৃহত পোন্ধৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে। আৰু তাত 62জন এম পি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এম পি তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় দুঘণ্টা ধৰি হ'ব। সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইণ্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে আৰু বাকী তেওঁলোকে যিখিনি নৃত্যগীত প্ৰদৰ্শন কৰিব সেইখিনিৰ কাৰণে এঘণ্টা।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি অনুষ্ঠিত হয়। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্ট্ৰেক আদালতত উপস্থিত হৈছে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। মন কৰিবলগীয়া যে এই গোচৰৰ সাক্ষী হিচাপে 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।

0: জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
1: আমাৰ যিখন পুৰণি জিয়াঢল সংৰক্ষিত বনাঞ্চল আছিল, এটা সময়ত বানপানী, গৰাখহনীয়া বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় দহটা বছৰত বন বিভাগৰ প্ৰচেষ্টাত জিয়াঢল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে। কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে, তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে।
0: জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত এই কাৰ্যসূচী ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ

0: গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছগৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ জোজেছ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেখথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পৰকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেখথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 2018 চনত গুৱাহাটীৰ শোধনাগাৰে লুইত গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি স্নিগ্ধা ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ নামৰ এখন ঔষধ বিক্ৰী কৰা প্ৰতিষ্ঠানৰ পৰা অবৈধভাৱে মজুত ৰখা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল আৰু টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি প্ৰতিষ্ঠানখনৰ গৰাকী ধ্ৰুৱ চৰকাৰক আটক কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' নামেৰে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 300 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত 35 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 112 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে 152 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন। ব্ৰিটিছ সংসদত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কার।
1: মিডামুইভোৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া আমাৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জুৰি মদাহী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কুমাৰ বুঢ়াগোহাঁই, পপী চন্দ, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, ৰমেন কুমাৰ শৰ্মা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই শিখামণি দত্ত। নিবেদন কৰিছোঁ গয়া শ্ৰোতাৰ অনুষ্ঠান।
2: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ অৰৰা অঞ্চলৰ কৃষি বিভাগৰ উপ পৰিদৰ্শক পংকজ কুমাৰ মজুমদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।
3: আমাৰ সৈতে এতিয়া আছে অৰৰাৰ কৃষি বিভাগৰ উপ পৰিদৰ্শক পংকজ কুমাৰ মজুমদাৰ। নমস্কাৰ শ্ৰী মজুমদাৰ। আজি আহি আপোনাক ইয়াত লগ পাইছোঁ। আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ ইয়াত কৃষি বিভাগৰ কি কি আঁচনি চলি আছে বাৰু।
4: ইয়াত কৃষি বিভাগৰ আঁচনি আপোনাৰ কিষাণ সন্মান নিধি, পিএম কিষাণ কাৰ্যাত, পেটি প্ৰকুপমেণ্ট, এইটো চেণ্ট্ৰেলৰ হেৰি, ষ্টেটৰ ইয়াতে হেৰি আছে। তাৰপিছত আপোনাৰ এই হেৰি আপোনাৰ যিটো কৃষি লোন আমাৰ কে চি চি কয়। তাৰপিছত RKVI ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, PMFBY প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চয় যোজনা আঁচনি, এইবিলাক আৰু NFSM এইবিলাক আঁচনিৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ বীজ, সা সঁজুলি এইবিলাক আমাৰ দিয়া হয়। এইবিলাক আঁচনিৰ জৰিয়তে খেতিয়কে যথেষ্ট উপকৃত।

0: এপিসি আছে, এপিসির আন্ডারত মানে যেখানে কৃষক আছে মোটামুটি এখন এপিসির আন্ডারত 500 হেৰি থাকে, এল আর পি আন্ডারত 500 কৃষক থাকে, মানে সেই হেৰিৰ জৰিয়তে ডিপার্টমেন্টৰ জৰিয়তে মানে ডাইরেক্টর অফ এগ্রিকালচারের জৰিয়তে আমাৰ জৈবিক যেটো কেঁচু সাৰৰ যেটো প্ৰজেক্ট মানে কেঁচু সাৰৰ যেটো হেৰি বনাব লাগে সেইবিলাক টেংকি বনাই দিছে, বনাই দি যাৰ ফলত কেঁচু সাৰৰ উৎপাদনটো নিজৰ ঘৰতে কৰিব পাৰিছে, কৰাৰ ফলত সেইটো ফালেদি যথেষ্ট উপকৃত হ'ব বুলি মই অনুভৱ কৰিছোঁ। নিশ্চয় ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে, তাৰোপৰি আমাৰ কৃষি বিভাগৰ জৰিয়তে আমাৰ যিটো মানে যিটো ইউৰিয়াৰ যিটো হেৰি আছে আমাৰ নেনো ইউৰিয়া, নেনো ইউৰিয়াটো আমাক কৃষকখিনিক আমি দিব পাৰিছোঁ, কৃষকখিনি লৈছে তেওঁলোকে ব্যৱহাৰো কৰিছে, আৰু আমাৰ যিবিলাক কেঁচু সাৰ আহে সেইবিলাকো আমি কৃষকখিনিক দিওঁ। কিন্তু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে কৰে যদিও মানে খুব কম পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়।
1: এই বিষয়ে আপোনালোকে জনাই নিব যে কিমান পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগে আচলতে?
0: নিশ্চয় জনাওঁ কৃষকখিনিক, আমি জনাওঁ ৰাসায়নিক সাৰ কিমান পৰিমাণে ব্যৱহাৰ কৰিব লাগে, বা যিখিনি পেষ্টিচাইড পেষ্টিচাইড মাৰিলে তাৰ মানে কেনেকৈ ছিষ্টেমত মাৰিব লাগে, মুখত মাস্ক পিন্ধি পেলাই পেষ্টিচাইড মাৰিব লাগে, হাতত গ্লভছ ল'ব লাগে, আৰু সদায় পেষ্টিচাইড ব্যৱহাৰ কৰি পেলাই হাত মুখ ভালকৈ ধুব লাগে, আৰু পেষ্টিচাইডটো মৰাৰ আগতে আমি কেনেকৈ দৰৱটো দি পেলাই কিমান পৰিমাণত দি কেনেকৈ তাক হেৰি মিশ্ৰণ কৰিব লাগে, এই আটাইখিনি টেকনিকেল যিখিনি কথা সেইখিনি খেতিয়কক আমি মানে বুজাই দিওঁ। গতিকে আৰু ৰাসায়নিক সাৰ প্ৰয়োজন অনুপাতেহে মানে পাৰিলে আমাৰ জৈৱিক পদ্ধতিতে মানে যিটো কণ্ট্ৰল কৰিব লাগে সেই কণ্ট্ৰলখিনি জৈৱিক পদ্ধতিও কৰিব দিওঁ, কাৰণ ৰাসায়নিক সাৰৰ বা পেষ্টিচাইডৰ প্ৰভাৱত আমাৰ গোটেই মানৱ জাতিটো বা এনভাইৰনমেণ্টটো গোটেই এটা নষ্ট হৈ যায়। গতিকে আমি প্ৰথমতে জৈৱিক পদ্ধতিৰ কথাখিনিৰ ওপৰত যিটো গুৰুত্ব দিওঁ, বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেও যিটো জৈৱিক পদ্ধতিৰ ওপৰতে গুৰুত্ব দি আছে, গতিকে আমি কৃষকখিনি যিমান পাৰোঁ সেইখিনি তেওঁলোকক সেইখিনি আগতে ব্যৱহাৰ কৰিব দিওঁ, উপায় নাপালে শেষত মানে আমি ৰাসায়নিক পদ্ধতিত তেওঁলোকক পেষ্টিচাইড ব্যৱহাৰ কৰিম।
1: এতিয়া স্থানীয় কৃষকসকলে বীজ ক'ৰ পৰা পায়, আৰু বীজ যদি আপোনালোকে ধৰক যিকোনো দোকানৰ পৰা যদি বীজ কিনি আনে খেতিডৰা তেওঁৰ ভাল নহ'ব, গতিকে আপোনাৰ যিবিলাক আপোনালোকৰ বিভাগে ঠিক কৰি দিছে এই বীজটোহে আচলতে ব্যৱহাৰ কৰিব লাগে, এই ধৰণৰ কিবা ব্যৱস্থা আছেনে বাৰু ইয়াতে?
0: আছে, আমাৰ আকৌখন মানে লাইচেঞ্চ আছে আৰু দোকান যিবিলাক আমাৰ অনুজ্ঞাপত্ৰ দিয়া আছে কৃষি বিভাগৰ পৰা, সেই অনুজ্ঞাপত্ৰ দিয়া ইয়াতে মোটামুটি আমাৰ ইয়াতে 3খনমান আছে মোৰ এইটো এলেকাৰ হেৰিত আণ্ডাৰত। আৰু তেওঁলোকক কৃষকখিনিক এটা কথাই কওঁ যে সদায় বীজটো আনিলে যিটো মেনুফেকচাৰ ডেট বা এক্সপাইৰি ডেট সেইটো সদায় চাই আনিব লাগে, কাৰণ তাত বহুত কথা থাকে, মানে এক্সপাইৰি পাৰ হৈ গ'লে তাত গুণাগুণটো নোহোৱা হ'ব, গতিকে তেওঁলোকে সেনেকৈ উপলব্ধ ইয়াতে আছে প্ৰায় দোকানতে। আৰু কিছুমান আমাৰ কৃষকে নলবাৰীত মানে যিখন পুৰণি যিখন দোকান থাকে গণেশ বীজ ভণ্ডাৰ বুলি বা সেইবিলাক ৰিপুটেড কিছুমান সাৰৰ দোকান আছে তাতে গৈ পেলাই তেওঁলোকে তাৰ পৰা আনে।
1: আৰু ৰাসায়নিক সাৰ তেওঁলোকে ক'ৰ পৰা গ্ৰহণ কৰে বা ক'ৰ পৰা পায়?
0: ৰাসায়নিক সাৰটো আমাৰ এই অনুজ্ঞাপত্ৰ দিয়া এই সাৰৰ দোকান বা বীজৰ দোকানৰ পৰা আনে আছে পায়।
1: এতিয়া আপুনি কৃষি বিভাগৰ উপ পৰিদৰ্শক, সেই হিচাপে আপোনাৰ সমগ্ৰ দায়িত্ব কেনেকুৱা ধৰণৰ হয়?
0: মই কৃষি বিভাগৰ উপ পৰিদৰ্শক হিচাপে এতিয়া মোক আমাৰ যিহেতু এনে আমাৰ যিবিলাক ফিল্ডৰ যিবিলাক এইয়ে মানে এইয়ে হিচাপে আছে যিটো আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এচিষ্টেণ্ট কয়, গতিকে তেওঁলোকৰ যিহেতু ইয়াতে হেৰি নাই মানে যিটো প্ৰয়োজনীয় অনুপাতে মানুহ নাই, গতিকে আমাক চোৱা চিতা কৰিব পাৰিছে যে কৃষকখিনিক কেনেকৈ উপকৃত কৰিব পাৰি, যে আমাৰ প্ৰডাকশ্যন প্ৰডাক্টিভিটি কেনেকৈ বঢ়াব পাৰি কৃষকৰ মাজত, সেই হেৰিখিনি মোক আমাক চোৱা চিতা কৰিব পাৰিছে। আৰু যিটো টেকনিকেল যিটো বৈজ্ঞানিক পদ্ধতিত যিটো লাষ্ট যিবিলাক টেকন'লজি কৃষকৰ মাজত আমি উপস্থাপন কৰিব লাগে, কৃষকক বুজাব লাগে, মটিভেশ্যন কৰিব লাগে, এইবিলাক কাম আমাৰ দায়িত্ব আছে, এইবিলাক আমি অনুষ্ঠিতভাৱে চেষ্টা কৰি আছোঁ কৰাৰ কাৰণে। তাৰোপৰি আমাৰ কেন্দ্ৰীয় যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো স্কীম বা ষ্টেটৰ যিটো স্কীম সেইবিলাকো আমি কৃষকৰ মাজত কেনেকৈ নো দিব পাৰোঁ, তেওঁলোকক কেনেকৈ উপকৃত কৰিব পাৰোঁ সেইবিলাকতো আমি জড়িত হৈ থাকিব লগা হৈছে। তাৰোপৰি আমাৰ অলপতে এটা ডিজিটেল ছাৰ্ভে চলি গৈছে ক্ৰপ ছাৰ্ভে, সেই ডিজিটেল ক্ৰপ ছাৰ্ভেটো আমি জড়িত হ'ব লগা হৈছে, ডিজিটেল ক্ৰপ ছাৰ্ভেত আমি জড়িত হৈ আছোঁ বিভিন্ন ধৰণৰ হেৰিত, আমি য'তে কৃষক উপকৃত হয় বুলি হেৰি কৰে চৰকাৰে য'তে হেৰি কৰে আমি তাতে ডিপাৰ্টমেণ্টে য'তে পঠাই তাতে আমি।
1: এই যে ডিজিটেল ক্ৰপ ছাৰ্ভে আপোনালোকে কৰিছে কি কি ক্ৰপৰ ওপৰত কৰিছে বাৰু?
0: ডিজিটেল ক্ৰপ ছাৰ্ভে কথাটো এনেকুৱা ধৰণৰ, আমি আমাৰ যিবিলাক হেৰিত আহি যায় আমাৰ মোবাইলত এপছত ডাউনলোড কৰিলে আমাৰ আহি যায় সেই নিৰ্দিষ্ট

0: তো ডাক নম্বরটো লোকেশনটোত আমাৰ সেই আমি স্পটত আহিব লাগে। আহি পেলাই তাতে আমি কি কি পালোঁ, খালি মাটি কিমান পালোঁ, তাতে খেতি থকা মাটি কিমান পালোঁ, ঘৰ এৰিয়াটো কিমান আছে, এই গোটেইখিনি ডাটা আমি তাত ভৰাব লাগে। ভৰাই পেলাই আমি আপলোড কৰি পঠাই দিব লাগে। সেইখিনি আমি কৰিলোঁ,
1: কৰি আছোঁ,
0: আমি খাৰী ভোটো কৰিলোঁ, ৰাবিটো কৰিলোঁ এবাৰ। সেইখিনি কাম মানে বিভিন্ন ধৰণৰ আঁচনিৰ কামবিলাক আমি কৰিব লাগে।
1: এই আঁচনিবিলাক আপোনাৰ আগবঢ়াই নিব লাগে,
0: নিশ্চয় আমি আঁচনিবিলাক আগবঢ়াই নিব লাগে।
1: আপোনাৰ কৰ্মস্থলীৰ কিমান বিস্তৃতি কেনেকুৱা?
0: মোটামুটি কৰ্মস্থলী মোটামুটি 4 কিলোমিটাৰ ৰেহাৰ ভিতৰত মোৰ কৰ্মস্থলী
1: আছে। আপোনাৰ
0: ফাৰ্ম ফেমিলিটো 800, মানে মোৰ এটা এলেকাত আছে 800 ওপৰত আছে, 6,500 ওপৰত আছে পপুলেশ্যনটো। বাকী খেতি মাটি কাল্টি এৰিয়া আপোনাৰ 3-4 বিঘাৰ ওপৰত।
1: আপুনি খেতি মাটিৰ কথা ক'লে, ইয়াৰ খেতি মাটিৰ গুণাগুণটো কেনেকুৱা বাৰু?
0: ইয়াৰ খেতি মাটিটো ইয়াতে প্ৰধানতে ধান শস্যটো ভাল হয়, ধান খেতিটো খুবেই ভাল হয়। মানে এভাৰেজ আপোনাৰ 15 দিনৰ ওপৰত থাকে, 15 দিনৰ ওপৰত থাকে, আৰু মেক্সিমাম মানে ৰঞ্জিত ধানৰ খেতিটো কৰে। ৰঞ্জিত ধানৰ খেতিটোত খুব আগ্ৰহী খেতিয়কখিনি আৰু উপকৃত হ'ব আছে। আৰু চৰকাৰে ৰঞ্জিত ধানটো মানে যিহেতু চৰকাৰে এটা ৰেট দিব ৰাখি আছে, গতিকে ৰঞ্জিত ধানৰ খেতিটো কৰে, আগৰ পিছে কৰে, লগাল ধানটো অলপ চলপ কৰে আৰু।
1: আপোনাৰ যিটো চৰকাৰী আঁচনি হিচাপেতো তেওঁলোকে চৰকাৰৰ পৰা ধান বিক্ৰী কৰিলে, এনেই বজাৰখন আছে নে নাই বাৰু ইয়াতে?
0: বজাৰখন আছে, চৰকাৰে যেতিয়া ধানৰ দাম বঢ়াই দিলে তেতিয়া অন্যান্য যিবিলাক ব্যৱসায়ী আছে, বেপাৰী বুলি কওঁ আমি, তেওঁলোকেও ধানটোৰ দামটো বঢ়াই দিব লগা হৈছে, বাধ্য হৈছে। গতিকে আল্টিমেটলি খেতিয়কখিনিয়ে উপকৃত হৈছে, খেতিয়কখিনি সেনেকৈ উপকৃত হৈছে, নিশ্চয় লাভান্বিত হৈছে খেতিয়কখিনি। চৰকাৰে বঢ়াই দিয়াৰ লগে লগে বাকী অন্যান্য হেৰিবিলাকো বঢ়াই দিয়ে। খেতিয়কখিনি যেতিয়া গম পাইছে, আমি প্ৰচাৰ কৰি দিছোঁ যে ধানৰ দাম বাঢ়িছে, গতিকে আপোনালোকে ধান দামটো কমাই নিদিব, বেলেগত বেপাৰী আহিলেও এনেকুৱা ৰেট, এনেকুৱা ৰেটত যদি কোনোবাই দিয়ে তেতিয়া দিব আপোনালোকে, এনেকৈ তাতকৈ কমত নিদিব। গতিকে তেওঁলোকক গম পাই পেলাই মানে সেইটো ৰেটতে ধানটো দি দিয়ে।
1: ৰবি শস্যৰ সময়ত আপোনাৰ যথেষ্টখিনি উৎপাদন ইয়াতে হয় নহয় জানো, সেইখিনিৰ বজাৰখন পায়নে বাৰু?
0: ৰবি শস্যৰ বজাৰখন পায়, ৰবি শস্যৰ আমাৰ ইয়াত লোকেলিও ভাল বিক্ৰী হয়, আৰু বাকী ওচৰতে নলবাৰী চহৰখন আছে, ইয়াতে আমাৰ বিশেষকৈ এইবিলাক হেৰিৰ সময়ত, ৰবিশ্বৰ সময়ত আলু খেতি কৰে, ৰঙালাও খেতি কৰে, বিলাহী কৰে, আৰু এতিয়া খাৰিফৰ আপোনাৰ জিকা, লেচেৰা, তিয়ঁহ এইবিলাক খেতি কৰে আৰু। মানে অন্য হ'লেও নিজৰ খোৱাখিনি হ'লেও যথেষ্ট, কাৰণ মই যদি প্ৰতি ঘৰে 10-20 ঘৰ মানুহৰ যদি 15 ঘৰে কিনিব নালাগে, আল্টিমেটলি সেইটো এটা ডাঙৰ এটা বেনিফিটটো, গতিকে সেইটো এটা ডাঙৰ কথা। গতিকে সেনেকৈ বহুতে কৰে কম বেছি কৰি, মানে কিনিব লগা পাৰ্চেণ্টেজটো কম, মানে নিজে কোনোবাই বিক্ৰী কৰিব নোৱাৰিলেও নিজে উৎপাদন কৰি নিজে খাব পৰা এটা হেৰিটো ইয়াতে আছে আৰু, সেইখিনি এটা আমাৰ কাৰণে ভাল কথা আৰু।
1: ধন্যবাদ ভূজনদা ডাঙৰীয়া, আপুনি আজি আপোনাৰ নিজৰ অঞ্চল, আপোনাৰ কৰ্মস্থলী, সেই কৰ্মস্থলীত কৃষি বিভাগে কি কি ধৰণৰ আঁচনিৰ কাম কৰি আছে, কৃষকসকলক আপোনালোকে কি ধৰণে সহায় কৰি আছে, এই বিষয়ে আমাক বিতংভাৱে ক'লে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে অৰোৰা অঞ্চলৰ কৃষি বিভাগৰ উপ পৰিদৰ্শক পংকজ কুমাৰ মজুমদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। আমাৰ আজিৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগেদি আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 7:45 প্ৰণামী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। নিশা 9:30 নাট্যানুষ্ঠানত ঋতুপৰ্ণ মোহন বৰুৱা ৰচিত নাটক কমলা। নাটখনিৰ পৰিচালনা কৃষ্ণ ভূঞাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, পৰিৱেশন কৰিব বিহপুৰীয়াৰ ৰঙাভূমিৰ কলাকুশলীসকলে। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ বিজ্ঞান পাঠ গতিৰ দ্বিতীয় খণ্ড, পাঠ প্ৰস্তুতকৰ্তা অংকুমণি বৰা। 6:10 কৃষি জগত, নিয়োগ বাতৰিৰ সময় সন্ধিয়া 7:00। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ।

এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহু যোগেদি কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ড। ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 5:20 চাহগছৰ মাজে মাজে অনুষ্ঠানত শিশু শ্ৰমিক প্ৰতিৰোধী আইন এই বিষয়ে সুৰজিৎ কুৰ্মীৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ, লগতে শংকৰ কিষাণ আৰু সংগীবৃন্দই গোৱা ঝুমুইৰ। দিনৰ 12:30 আইডেউৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত থাইৰয়ডৰ সমস্যা কাৰণ আৰু চিকিৎসা এই বিষয়ে ডাক্তৰ ৰুণজুন তেৰণপীৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ পৰিণীতা শইকীয়াৰ। 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পীসকল ক্ৰমে তৰালী শৰ্মা, জয়ন্ত শৰ্মা, পূৰবী গগৈ, পংকজ দত্ত আৰু তৃষা শইকীয়া।

0: পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা আগবঢ়াব লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:15 জিলাৰ ৰেহৰূপ, 9:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰিয়ব্ৰত লহকৰ, 8:15 আৰু প্ৰযোজক সীমান্ত বাৰ্মা। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং। দিনৰ 11:05 পৰাগ মালা লাইভ, অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞান বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ গতি শীৰ্ষক পাঠটি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী অংকুমণি বৰাই। আজি শুনা এই পাঠৰ দ্বিতীয় খণ্ড।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে আগৰ পাঠত দূৰত্ব, সৰণ, বেগ আৰু দ্ৰুতিৰ বিষয়ে গম পালা। সকলোবোৰ কথাই পদাৰ্থ বিজ্ঞানৰ গতি বিজ্ঞানৰ অন্তৰ্ভুক্ত। আজি আমি সেইবোৰ কথাই লেখচিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। তোমালোকে জানা যে যিকোনো এটা বিজ্ঞানৰ বা গণিতৰ কথা লেখৰ যোগেদি প্ৰকাশ কৰিলে বুজিবলৈ সহজ হয়। গতিকে

আমি প্ৰথমে দূৰত্ব আৰু সময়ৰ সম্পৰ্ক থকা লেখৰ বিষয়ে আলোচনা কৰোঁ। তোমালোকে জানা যে লেখত এক্স আৰু ৱাই অক্ষ থাকে। এতিয়া দূৰত্ব আৰু সময়ৰ লেখত এক্স অক্ষত আমি সময় আৰু দূৰত্বক ৱাই অক্ষত ৰাখি অংকন কৰিম। যেতিয়া সুষম দ্ৰুতিৰ কথা আহে, তোমালোকে পাই আহিছা যে সময় আৰু দূৰত্বৰ ব্যৱধান সদায় সমান। এনে ক্ষেত্ৰত আমি মানবোৰ বহুৱাই গ'লে এই মান সংযোগী ৰেখাডাল সৰল ৰেখা হয়। ধৰা এটা বস্তুৱে প্ৰথম 20 মিনিটত 10 কিলোমিটাৰ, 40 মিনিটত 20 কিলোমিটাৰ, আকৌ 60 মিনিটত 30 কিলোমিটাৰ অতিক্ৰম কৰিছে। লেখত এই মানবোৰ আমি ক্ৰমান্বয়ে বহুৱাই গ'লে সকলোবোৰ বিন্দু সংযোগী ৰেখাডাল কেনে হ'ব? সৰল ৰেখা হ'ব, নহয় জানো? অন্যহাতে যদি সমান সমান সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰাৰ বাবে আমি লেখ অংকন কৰোঁ, তেতিয়া সেই লেখডাল কেনে হ'ব গম পাইছানে বাৰু? ধৰা 20 মিনিটত 10 কিলোমিটাৰ, 40 মিনিটত 30 কিলোমিটাৰ, আকৌ 60 মিনিটত 60 কিলোমিটাৰ অতিক্ৰম কৰে। তেতিয়াহ'লে সেই গাড়ীখনৰ যিবোৰ অতিক্ৰম কৰা বিন্দু হ'ব, সেই বিন্দুবোৰ আমি যদি লেখত বহাই যাওঁ, সেই মান সংযোগী ৰেখাডাল কিন্তু এবাৰ সৰল ৰেখা নহয়। সুষম দ্ৰুতিৰ বাবে আমি অংকন কৰা লেখৰ চিত্ৰত আগৰ তথ্য অনুসৰি এক্স অক্ষত 20 মিনিট, 40 মিনিট আৰু 60 মিনিট সময়ৰ বিপৰীতে ৱাই অক্ষত 10 কিলোমিটাৰ, 20 কিলোমিটাৰ আৰু 30 কিলোমিটাৰ দূৰত্বক লৈ আমি মানবোৰ বহুৱাই যাওঁ। এই মান সংযোগী সৰল ৰেখাত আমি দুটা বিন্দু ল'ম, এ আৰু বি। এ আৰু বিৰ পৰা ৱাই অক্ষৰ সমান্তৰালকৈ দুডাল ৰেখা অংকন কৰিম। এইবাৰ এ বিন্দুৰ পৰা এক্স অক্ষৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰা হৈছে। এই ৰেখাডালে বিৰ পৰা এক্স অক্ষলৈ অংকন কৰা ৰেখাডালক চি বিন্দুক কাটি এ বি চি ত্ৰিভুজ গঠন কৰিছে, গম পাইছা? এতিয়া দেখিবা যে এ চি এক্স অক্ষৰ সমান্তৰাল হোৱা বাবে ই টি টু মাইনাছ টি ওৱান সময়ৰ ব্যৱধান বুজাব। এক্স অক্ষৰ সময়ৰ ব্যৱধান কিমান? টি টু মাইনাছ টি ওৱান হ'ব। আনহাতে এ বিন্দুৰ ৱাই অক্ষত এছ ওৱান আৰু বিৰ এছ টু বুলি ধৰিলে এ বিৰ মান হ'ব এছ টু মাইনাছ এছ ওৱান। গতিকে আমি দেখিলোঁ এৰ পৰা বিলৈ স্থানান্তৰ হোৱা বস্তুটোৰ দ্ৰুতি হ'বগৈ ভি ইকুৱেল টু এছ টু মাইনাছ এছ ওৱান ডিভাইডেড বাই টি টু মাইনাছ টি ওৱান। এইবাৰ আমি আহোঁ বেগ আৰু সময়ৰ লেখৰ কথালৈ। ইয়াৰ বাবে আমি আগতে আলোচনা কৰাৰ দৰে এক্স অক্ষত সময় আৰু ৱাই অক্ষত বেগৰ মান নিৰ্দেশ কৰি লেখ অংকন কৰিম। ধৰা এখন গাড়ীৰ 1 মিনিটৰ পৰা 5 মিনিট সময়ৰ গতিৰ এটা লেখ অংকন কৰোঁ। এই বেগ যদি সুষম হয় আৰু তাৰ মান যদি 40 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়, তেন্তে তোমালোকে অংকন কৰা চিত্ৰত দেখিবা যে 1 মিনিটৰ পৰা 5 মিনিটৰ মানৰ পৰা পোৱা বেগৰ লেখ সৰল ৰেখা হৈছে। এই ৰেখাডাল এক্স অক্ষৰ সমান্তৰাল। সৰল ৰেখাৰ যিকোনো দুটা বিন্দু আমি এ বি লওঁ আৰু তাৰ বিপৰীতে এৰ বাবে এক্স অক্ষত টি ওৱান সময়ত আৰু বিৰ বাবে টি টু সময়ত আমি ধৰি লৈছোঁ। এই টি ওৱানত এক্স অক্ষত পোৱা বিন্দুটো চি বুলি লৈছোঁ আৰু বিৰ বাবে টি টুৰ যিটো বিন্দু হ'ব সেইটো ডি বুলি লৈছোঁ। তেতিয়া আমি কি দেখিম? এ চি বা বি ডিয়ে বেগ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু এ বি বা চি ডিয়ে সময় টি টু মাইনাছ টি ওৱান বুজাব। তেতিয়া দূৰত্ব কি হ'ব? দূৰত্ব হ'বগৈ এছ ইকুৱেল টু এ চি ইনটু এ বি। এ চি আৰু এ বিৰ পূৰণফল এ চি ইনটু এ বি বা চি ডি লিখিব পাৰোঁ, কাৰণ এ বি আৰু চি ডি সমান্তৰাল। তাৰমানে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা ইনটু টি টু মাইনাছ টি ওৱান। আনহাতে বিষমভাৱে গতি কৰা বস্তুৰ বেগ সময় লেখ সৰলৰৈখিক নহয়, কাৰণ বেগৰ মান সময় সাপেক্ষে সলনি হৈ গৈ থাকে। ধৰা তুমি অংকন কৰিব খোজা লেখচিত্ৰত সময় আৰু বেগৰ মান এনেধৰণৰ 10 ছেকেণ্ডত 20 কিলোমিটাৰ, 15 ছেকেণ্ডত 25 কিলোমিটাৰ, আকৌ 20 ছেকেণ্ডত 35 কিলোমিটাৰ হৈছে। এনে ক্ষেত্ৰত তোমালোকে

পত্ৰ কেনেকৈ উলিয়াবা? আগৰ দৰেই আমি সেই বিন্দু সংযোগী ৰেখাত দুটা বিন্দু ধৰি ল'ম, যেনে এ ই। এই এ ইৰ পৰা এক্সলৈ ৱাই অক্ষৰ সমান্তৰালকৈ ৰেখা অংকন কৰোঁ। এতিয়া এক্স অক্ষত সংযোগ কৰা ৰেখাডাল আমি পালোঁ এ বি আৰু ই চি। এৰ পৰা এক্স অক্ষৰ সমান্তৰালকৈ অংকন কৰা ৰেখাডালে ই চি ৰেখাডালক ডি বিন্দুত কটাকটি কৰিব। তাৰ পৰা আমি কি পাম? এ ডি ই ত্ৰিভুজ আৰু এ বি চি ডি আয়ত। এতিয়া দূৰত্ব নিৰ্ণয় কৰিবলৈ হ'লে ত্ৰিভুজ এ ডি ই আৰু এ বি চি ডি আয়তৰ কালি যোগ কৰিব লাগিব। তাৰমানে দূৰত্ব এছ ইকুৱেল টু এ বি চি ডি যোগ ত্ৰিভুজ এ ডি ইৰ কালি। এ বি চি ডিৰ কালি কি হ'ব? এ বি ইনটু বি চি যোগ হাফ এ ডি ইনটু ডি ডি ই। এইটো ত্ৰিভুজ এ ডি ইৰ কালি। ইয়াৰ পাছত আমি আহোঁ গতিৰ সমীকৰণলৈ। লৈখিক পদ্ধতিৰে আমি বেগ, সময় আৰু দূৰত্বৰ মাজত কিছুমান সম্বন্ধ নিৰ্ধাৰণ কৰিব পাৰোঁ। এই তিনিওৰে সম্পৰ্কক আমি তিনিটা প্ৰধান সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰোঁ। সেইকেইটা হ'ল ভি ইকুৱেল টু ইউ প্লাছ এ টি, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ আৰু ভি স্কুৱাৰ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ টুৱাইছ এ এছ। ইয়াৰ প্ৰথম সমীকৰণে প্ৰাৰম্ভিক বেগ ইউ, অন্তিম বেগ ভি আৰু টি সময়ৰ লগত ত্বৰণ এৰ মাজত সম্বন্ধ নিশ্চিত কৰে। দ্বিতীয় সমীকৰণত অৱস্থান, সময় আৰু ত্বৰিত গতিৰ সম্পৰ্ক নিৰ্ণয় কৰিছে। তৃতীয় সমীকৰণত সময়ৰ মান নোহোৱাকৈ অৱস্থান, বেগ আৰু ত্বৰণৰ সম্পৰ্ক দেখুওৱা হৈছে। এতিয়া প্ৰথম সমীকৰণৰ বাবে এক্স অক্ষত সময় আৰু ৱাই অক্ষত দূৰত্ব ধৰি সুষম বেগৰ মান বহুৱাই গ'লে আমি কেনে দেখা পাম চোৱাচোন বাৰু। প্ৰথমে এডাল আমি সৰল ৰেখা পাম এ বি। আকৌ দেখিবা এক্স অক্ষত অ চিৰ সমান্তৰালকৈ প্ৰাৰম্ভিক বেগৰ বাবে এ ডি আৰু অন্তিম বেগৰ বাবে ই বি অংকন কৰিব পৰা হৈছে। লেখৰ পৰা আমি দেখা পাম বি চি ইকুৱেল টু বি ডি প্লাছ ডি চি। আৰু ডি চি আৰু অ এ দুয়োটা সমান্তৰাল হোৱাৰ কাৰণে আমি লিখিব পাৰিম বি ডি প্লাছ অ এ। এতিয়া তোমালোকে চিত্ৰত দেখা পাবা বি চি ইকুৱেল টু অন্তিম বেগ ভি আৰু অ এ এইটো প্ৰাৰম্ভিক বেগ তাৰমানে ইউ। গতিকে আমি লিখিব পাৰোঁ ভি ইকুৱেল টু বি ডি প্লাছ ইউ। যিহেতু ত্বৰণ তোমালোকে জানা যে বেগৰ পৰিৱৰ্তন আৰু অতিবাহিত কৰা সময়ৰ হৰণফল, গতিকে এ হ'ব বি ডি বাই এ ডি। আকৌ এ ডি আৰু অ চি সমান্তৰাল, গতিকে আমি লিখিব পাৰোঁ এ ইকুৱেল টু বি ডি বাই অ চি। তাৰমানে অ চি হ'লগৈ আমাৰ টি সময়, এইটো এক্স অক্ষত আছে, গতিকে এ ইকুৱেল টু বি ডি বাই টি। ইয়াৰ পৰা আমি পাম এ টি ইজ ইকুৱেল টু বি ডি। বি ডিৰ মানটো আমি আকৌ ভি সমীকৰণত বহাই দিম, ভি ইকুৱেল টু বি ডি প্লাছ ইউ আছিল, তাতে আমি লিখিব পাৰিম ভি ইকুৱেল টু এ টি প্লাছ ইউ। তাৰমানে আমি সমীকৰণটো পালোঁ ভি ইকুৱেল টু ইউ প্লাছ এ টি। একেধৰণে একে লেখচিত্ৰৰ পৰা অৱস্থান, সময়ৰ সম্পৰ্কৰ সমীকৰণ আমি নিৰ্ণয় কৰিব পাৰোঁ। তাৰ বাবে আমি এটা গতিশীল বস্তুৰ সহায় ল'ম, যি টি সময়ত এই সুষম ত্বৰণেৰে এছ দূৰত্ব অতিক্ৰম কৰিছে। এতিয়া তোমালোকে চিত্ৰত দেখিবা যে সময় আমি পাইছোঁ অ এ, ইউ অ ই সেইটো হ'ব ভি, ই বি অ চি আৰু এ ডিৰ মান হ'ব টি, আৰু বি ডি আমি আগতে পাই আহিছোঁ এ টি বুলি, গতিকে দূৰত্ব এছ হ'ব অ এ বি চিৰ কালি। অ এ বি চিৰ কালি কিমান? অ এ ডি চি প্লাছ এ ডি বি ত্ৰিভুজৰ কালি, গতিকে অ এ ইনটু অ চি প্লাছ হাফ অফ এ ডি ইনটু বি ডি। আৰু অ এ মানে ইউ, অ চি মানে টি, গতিকে ইউ টি প্লাছ হাফ, এইফালে এ ডি ইনটু বি ডি মানে টি ইনটু এ টি, গতিকে আমি পাম এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ।

0: এনেধৰণেৰে আকৌ আমি এই সুষম ত্ৰয়ণেৰে গতিশীল বস্তুটোৱে টি সময়ত অতিক্ৰম কৰা দূৰত্ব পামগৈ ও এ বি চি ট্ৰেপিজিয়ামৰ সমান। গতিকে এছ হ'ব ও এ বি চি ট্ৰেপিজিয়ামৰ কালি, মানে ও এ প্লাছ বি চি ডিভাইডেড বাই টু ইনটু অ' চি। গতিকে পাম ইউ প্লাছ ভি ইনটু টি ডিভাইডেড বাই টু। আকৌ আমি জানো ভি ইকুৱেল টু ইউ প্লাছ এ ডি, তাৰ মানে টি হ'ব ভি মাইনাছ ইউ বাই এ। গতিকে এছ হ'বগৈ এছ ইকুৱেল টু ইউ প্লাছ ভি বাই টু ইনটু ভি মাইনাছ ইউ বাই এ, তাৰ মানে ভি স্কুৱাৰ মাইনাছ ইউ স্কুৱাৰ বাই টুৱাইছ এ। গতিকে পাম ভি স্কুৱাৰ ইকুৱেল টু ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ। লেখচিত্ৰৰ সহায়ত সৰলৰৈখিক গতিৰ খুঁটিনাটিবোৰ আমি জনাৰ পাছত এতিয়া আমি অকণমান বৃত্তীয় গতিৰ বিষয়ে কথা পাতিম। ইমান পৰে আমি বেগৰ পৰিৱৰ্তনৰ কথা পাতি আছোঁ, মানে সৰলৰৈখিক গতিত বেগ আৰু তাৰ মান দিশ দুয়োটাই পৰিৱৰ্তন হোৱাটো আমি দেখিছোঁ। কিন্তু যদি বেগৰ মান সলনি নহয়, অকল দিশৰহে সলনি হয়, তেন্তে সেইটো সৰলৰৈখিক গতিত সম্ভৱ হ'বনে বাৰু? তোমালোকে এডাল ৰছীত এটা শিলগুটি বান্ধি তাক যদি জোৰেৰে ঘূৰাই থাকা, তেন্তে সেই শিলগুটিটোৰ যি বেগ হ'ব তাত মানৰ পৰিৱৰ্তে দিশৰহে পৰিৱৰ্তন হোৱা দেখা পাবা। এনে বৃত্তাকাৰ গতিত যোৱা বস্তুৰ গতিক আমি কওঁ ত্বৰিত গতি, বৃত্তাকাৰ পথত হোৱা ত্বৰিত গতি। যদি তোমাৰ ৰছীডাল বৃত্তাকাৰ পথৰ ব্যাসাৰ্ধ আৰ বুলি ধৰোঁ, তেন্তে পথটোৰ পৰিধি হ'ব টুৱাইছ পাই আৰ। টি ছেকেণ্ডত এপাক ঘূৰিবলৈ তাৰ বেগ হ'ব ভি ইকুৱেল টু টুৱাইছ পাই আৰ বাই টি। এনে গতিক কোৱা হয় সুষম বৃত্তীয় গতি। এতিয়া তোমালোকে নিশ্চয় সৰলৰৈখিক গতিৰ লগতে সৰল বৃত্তীয় গতিৰ বিষয়েও ধাৰণা কৰিব পৰা হ'লা। সৰলৰৈখিক গতিৰ দ্ৰুতি, বেগ তথা ত্বৰণৰ বিষয়েও তোমালোকে উদাহৰণ আৰু লেখচিত্ৰৰ জৰিয়তে ভালদৰে বুজি পালা। ঠিক তেনেকৈ সৰলৰৈখিক গতিৰ লগত বৃত্তীয় গতিৰ পাৰ্থক্যৰ ধাৰণাও নিশ্চয় তোমালোকৰ হ'ল। গতিকে তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই ইমানখিনি আলোচনাৰে আজিৰ পাতি সামৰণি মাৰিছোঁ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্রগতির পর্যালোচনা, মুখ্যমন্ত্রীর রাজ্যিক মন্ত্রীসভার 12 গৰাকী মন্ত্রীর মাজত দপ্তরসমূহ বিতরণ, ইউরোপীয় সংঘৰ উচ্চ পর্যায়ৰ প্রতিনিধি দলৰ জাগেৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্প পৰিদৰ্শন আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্রীয়ে কৃষকসকলে সৰ্বাধিক লাভ অর্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্রীয়ে কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্রীর আত্মনির্ভর অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অর্থাৎ নাবার্ডকে ধৰি সকলো অংশীদারক একত্ৰিত কৰি বিস্তৃত কৰ্মশালাৰ আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জিআই টেক লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বাধীন রাজ্যিক মন্ত্রীসভার 12 গৰাকী মন্ত্রীর মাজত দপ্তরসমূহ আজি বিতরণ করা হৈছে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনির্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্য

0: মন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্ল বৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকা কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণুজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু একতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাকিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ লগতে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্ৰিটিছ সংসদৰ বক্তৃতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ, এই বিষয়লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। আৰু ব্ৰিটিছ যিটো অপেন ছেচন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এম পি যিটো এটা নিৰ্দিষ্ট গৃহ থাকে, সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে। আৰু তাত 62জন এম পি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এম পি, তেখেতে তাৰ সঞ্চালনা কৰিব। আৰু সেই অনুষ্ঠানটো প্ৰায় 2 ঘণ্টা ধৰি হ'ব, সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি। তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইণ্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে, আৰু বাকী তেওঁলোকে যিখিনি নৃত্যগীত প্ৰদৰ্শন কৰিব সেইখিনিৰ কাৰণে 1 ঘণ্টা।
0: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তুলিৰাম ৰংহাঙে আজি পাহাৰীয়া জিলাখনত নিৰ্মাণ হ'বলগীয়া জলবিদ্যুৎ আঁচনিৰ পাম্প ষ্টৰেজ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ প্ৰস্তাৱিত জলবিদ্যুৎ প্ৰকল্প কাৰ্যকৰী হলে জিলাখনৰ আৰ্থ সামাজিক উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰে। এই পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰী, অতিৰিক্ত মুখ্য সচিব কে কে দ্বিবেদী, সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব আৰু জিলা আয়ুক্ত উপস্থিত থাকে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জীয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ ৰণুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
2: আমাৰ যিখন পুৰণি জীয়াঢল সংৰক্ষিত বনাঞ্চল আছিল, এটা সময়ত বানপানী, গৰাখহনীয়া বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় 10টা বছৰত বন বিভাগৰ প্ৰচেষ্টাত জীয়াঢল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে, কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে, যিটো আজি আমি জিলা আয়ুক্ত, আমাৰ জিলা পৰিষদৰ গাঁও পঞ্চায়েতৰ সকলোৰে সহায় সহযোগিতাত আমি এই বনাঞ্চল

0: উন্নীকরণ প্রক্রিয়াটোৰ আজি আমি শুভারম্ভ করো।
1: উল্লেখযোগ্য যে ধেমাজি যুব সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী যাদৱ পায়াঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ এক নম্বৰ বছা চিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন লোকজন শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ফটা চিমলু নিবাসী বাহাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা 40টা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছগৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত ইয়াৰ পুনৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 300 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত 35 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 112 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে 152 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা, মুখ্যমন্ত্ৰীৰ ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ, ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। নমস্কাৰ, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতা সম্পৰ্কে। এই সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ নগেন্দ্ৰনাথ বৰ্মন, গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা বিষয়া ডাক্তৰ কৈলাশ চন্দ্ৰ চমুৱা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগৰ অধ্যাপিকা ডাক্তৰ অজন্তা শৰ্মা। আপোনালোক তিনিওকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। আৰম্ভণিতে মই সুধিব বিচাৰিছোঁ বৰ্মন ডাঙৰীয়াক যে নিৰাপদ মাংস উৎপাদন নিশ্চিত কৰাৰ ক্ষেত্ৰত কচাইখানাৰ নিশ্চয় গুৰুত্ব আছে, এই গুৰুত্ব কেনেধৰণৰ?
2: হয়, আমি উত্তৰ পূৰ্বাঞ্চল আৰু অসমকে ধৰি যদি দেখোঁ 90% মানুহে আমি মাংসহাৰী।
1: হয়,
2: মাংসৰ ওপৰত আমি নিৰ্ভৰ কৰিয়ে আমাৰ খাদ্যভাৰ সম্ভাৰ আমি গোটাওঁ আৰু এই মাংস আমাৰ স্বাস্থ্য লগতে ল'ৰা ছোৱালীৰ যিটো শ্ৰীবৃদ্ধি তাৰ লগতে দেখিছোঁ যে এটা জীৱিকাৰো এটা উৎস। কিন্তু এইটোও ঠিক, মাংস যেনেকৈ আমাৰ মানুহ

0: মোৰ কাৰণে আৱশ্যকীয়, আমাৰ সুস্বাস্থ্য গঢ়াৰ কাৰণে এই অণুজীৱবিলাকৰ কাৰণেও মাংস কিন্তু উপযোগী আহাৰ। গতিকে এই মাংস যদি আমি স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰি আমি গ্ৰাহকলৈ এৰি নিদিওঁ, তেতিয়াহ'লে ই আমাৰ বেমাৰ কঢ়িয়াই লৈ যাব পাৰে। সেই ক্ষেত্ৰত কচাইখানা হৈছে আমাৰ জনস্বাস্থ্যৰ কাৰণে এটা চেক পইণ্টৰ দৰে, কিয়নো সেই কচাইখানাতে নিৰোগী যিটো ছাগলী গাহৰি মুৰ্গীটো নিৰ্বাচন কৰা হ'ব। তাৰপিছত তাতে যিখিনি প্ৰস্তুত কৰি পেলাই মাংসৰ বনাই পেলাই আকৌ গ্ৰাহকক এটা মাংসৰ টোপোলা দিয়া যাব, এই গোটেইখিনি নিশ্চিত কৰিব কচাইখানাৰ বিজ্ঞানসন্মত পৰিচালনাৰ ওপৰত। গতিকে সেইভাগে কচাইখানা জনস্বাস্থ্যৰ কাৰণে অতি আৱশ্যকীয় এটা ব্যৱস্থা আৰু ই বিজ্ঞানসন্মত হোৱাটো খুবেই আৱশ্যকীয়।
1: হয়, মই এবাৰ ডাক্তৰ অজন্তা শৰ্মা বাইদেউৰ ওচৰলৈ আহিছো। মানৱ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কচাইখানাৰ যিটো অৱস্থা, সেই বিষয়ে মানুহে কিয় চিন্তা কৰা উচিত?
2: হয়, সাধাৰণতে দেখা যায় মাংসখিনি বজাৰৰ পৰা কিনি অনাৰ পাছত মানুহে ৰন্ধাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ইয়াৰ আগৰ পৰ্যায়টো য'ত কচাইখানাত জীৱ জন্তু বধ কৰা হয় আৰু মাংসখিনি প্ৰস্তুত কৰা হয়, সংৰক্ষণ কৰা হয় গ্ৰাহকৰ বাবে, সেই পৰ্যায়ৰ কথা মানুহে কেতিয়াও ভাবি নাচায় বা গুৰুত্ব নিদিয়ে। এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ এই মাংসখিনি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত মাংসখিনি দূষিত হ'ব পাৰে। আৰু কচাইখানাত যদি কেনেবাকৈ মাংসখিনি দূষিত হয়, তেতিয়াহ'লে ৰন্ধাৰ পিছতো এই মাংসখিনি কিন্তু খোৱাৰ বাবে সম্পূৰ্ণ নিৰাপদ নহ'বও পাৰে, অৰ্থাৎ এই মাংসখিনি সম্পূৰ্ণভাৱে জীৱাণুমুক্ত নহ'বও পাৰে। আৰু এই দূষিত মাংসৰ যোগেদি বিভিন্ন জীৱাণু যেনে বেক্টেৰিয়া, ভাইৰাছ বা পৰজীৱীৰ সংক্ৰমণ হয়, বিস্তাৰ হয়, আৰু সেইকাৰণে
1: ৰন্ধাৰ পাছতো
2: হ'ব পাৰে। এনেকুৱা বহুত বেক্টেৰিয়া ভাইৰাছ আছে, ৰন্ধাৰ পিছতো সেইবিলাক বেক্টেৰিয়া বা ভাইৰাছ ধ্বংস নহয়। উদাহৰণস্বৰূপে এটা কথা কওঁ, মাংস কটা ছিঙা কৰোঁতে যদি কেনেবাকৈ জীৱ জন্তুৰ অন্ত্ৰ, যাক আমি ইনটেষ্টাইন বুলি কওঁ, কেনেবাকৈ যদি ফাটি যায়, তেতিয়াহ'লে ইনটেষ্টাইনত থকা যিখিনি ক্ষতিকাৰক জীৱাণু সেইবিলাক মাংসৰ লগত মিহলি হয়। ইয়াৰ ফলত মাংসখিনি দূষিত হয় আৰু ইয়াক ভক্ষণ কৰাৰ পিছত মানুহৰ খাদ্যত বিষক্ৰিয়া দেখা দিয়ে বা পেটৰ অসুখ হ'ব পাৰে। বিশেষকৈ শিশু আৰু বয়সস্থ লোকসকলৰ, যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম, তেওঁলোকৰ গুৰুতৰ অসুখো হ'ব পাৰে। সেয়ে কচাইখানাসমূহৰ অস্বাস্থ্যকৰ পৰিৱেশ আমাৰ জনস্বাস্থ্যৰ ওপৰত এক প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। সেয়ে এই কচাইখানাসমূহৰ অৱস্থাৰ বিষয়ে চিন্তা কৰাটো মানুহৰ বাবে অতি প্ৰয়োজন।
1: হয়, পৌৰ নিগমৰ পশু চিকিৎসা বিষয়া হিচাপে ডাক্তৰ কৈলাশ চন্দ্ৰ সোমোৱা আপোনাক সুধিছো, পৌৰ নিগম কৰ্তৃপক্ষই কচাইখানা পৰিচালনা কৰাত কিবা ভূমিকা পালন কৰে নেকি?
3: নিশ্চিতভাৱে পালন কৰে। আমাৰ গুৱাহাটীত এটা আমাৰ অনুমোদিত কচাইখানা আছে জুৰিপাৰত, একে নিচিনাকৈ অসমৰ যোৰহাট আছে, ডিব্ৰুগড়ত আছে, তেজপুৰত আছে আৰু নগাঁৱত আছে। এই কচাইখানাত আমি আমাৰ যিখিনি জীৱ জন্তু তাতে স্লটাৰ কৰা হয় বা নিধন কৰা হয়, তাতে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৰা হয়। কেনেধৰণৰ কৰা হয় মই কথাখিনি ক'ব বিচাৰিছো। কচাইখানাত যিখিনি জন্তু নিধন কৰা হ'ব, নিধন কৰাৰ আগমুহূৰ্তত প্ৰায় 24 ঘণ্টা সময় ধৰি আমি সেই জন্তুখিনি আমি নিৰীক্ষণ কৰোঁ। জন্তুখিনি নিৰীক্ষণ কৰাৰ পিছত তেওঁলোকৰ আমাৰ যিখিনি যাৱতীয় পৰীক্ষা, যিখিনি এণ্টিমৰ্টম এক্সাম বুলি কয়, মানে নিধন কৰাৰ আগৰ পৰীক্ষাটো, সেই পৰীক্ষাটো কৰা হয়। তাৰপিছত পুনৰ এণ্টিমৰ্টমৰ পিছত নেক্সট পষ্টমৰ্টম এক্সামিনেশ্যন, মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষাত যদি কিবা বীজাণু ধৰা পৰে, তেতিয়াহ'লে আমি সেই যিটো মৰণোত্তৰ মাংসপেশী আছে সেইখিনি আমি কি আঁতৰাই দিয়াৰ ব্যৱস্থা কৰোঁ। এইখিনি কৰা হোৱাৰ পিছত এই গোটেই ব্যৱস্থাখিনি আমি কি কৰোঁ, এটা সুন্দৰ উন্নতমানৰ শ্লটাৰ হাউচ বুলি কওঁ ইংৰাজীত। সেই শ্লটাৰ হাউচত কি ব্যৱস্থা থাকে, তাতে পানী যোগানৰ ব্যৱস্থা থাকে, ফ্ৰিজিঙৰ ব্যৱস্থা থাকে, আৰু যিখিনি কচাই তাতে মাংসখিনি কাটে তেওঁলোকৰ যথেষ্ট সুৰক্ষা লৈ তাতে
1: পৰিষ্কাৰ
3: পৰিচ্ছন্ন কাটে। আৰু ইমান তেওঁলোকে মন কৰিব যে আমাৰ যিখিনি বজাৰত যিখিনি মাংস নিধন হয়, সেইখিনি তেওঁলোকে কচাইবিলাকে তেওঁলোকৰ কোনো ধৰণৰ উপযুক্ত যিখিনি সুৰক্ষাৰ ব্যৱস্থা ল'বলৈ সেইখিনি লোৱা দেখা নাযায়। কিন্তু আমাৰ যিখিনি বিজ্ঞানসন্মত কচাইখানা আছে, সেই কচাইখানাত তেওঁলোকে মাস্ক পৰিধান কৰে, গামবুট পৰিধান কৰে বা এপ্ৰন পৰিধান কৰে, এই গোটেই আৰু তেওঁলোকৰ যিখন কচাইখানাৰ যিখিনি আন্তঃ পৰিৱেশটো যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন হয়, যথেষ্ট হাইজিনটো মেইনটেইন কৰে। গতিকে এই ক্ষেত্ৰত আমাৰ কচাইখানাৰ এইখিনি কৰাৰ উপৰিও কচাইখানাৰ যিখিনি পেলনীয় বৰ্জনীয় পদাৰ্থ থাকে, সেই বৰ্জনীয় পদাৰ্থ সেইখিনি ইটিপিৰ জৰিয়তে এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লেন এটাত আছে, ট্ৰিটমেণ্টৰ জৰিয়তে আমি সেই বস্তুখিনি আমি বৰ্জনীয় পদাৰ্থখিনি নলা বা নৰ্দমাত, পাব্লিক যদি নৰ্দমা থাকে তালৈ আমি এৰি দিওঁ। নহ'লে কি হ'ব পাৰে, আমাৰ সেই পানীখিনিয়ে ওচৰৰ জলাশয়ত বা পুখুৰীত বা বিলত গৈ আমাৰ যিখিনি মাছ বা কাছৰ

0: ক্ষতি কৰিব পাৰে, তৃতীয়তে সেই পানীখিনি আকৌ কি হ'ব পাৰে আমাৰ দেহলৈ আহিব পাৰে বা আমাৰ খোৱা পানীৰ লগতো তাৰ কিছু পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। এই আটাইবোৰ দিশ আমাৰ কি হয় পৌৰ নিগম কৰ্তৃপক্ষ চোৱা চিতা কৰে।
1: হয়, আপুনি যিখিনি ক'লে যে আপোনালোকৰ নিজাববীয়াকৈ এটা কচাইখানা আছে,
0: এইটো আচলতে নিজাববীয়া ঠিক আমি ক'ব নোৱাৰোঁ। আমাৰ যিখন এটা অথৰিটি আছে এলপ' বুলি কয়, এইটো এছাম লাইফ ষ্টক পল্টি কৰ্পৰেশ্যন, এইটো তেওঁলোকে পোনপটীয়াকৈ চোৱা চিতা কৰে। কিন্তু আমি এই গোটেই কথাখিনি আমি তেওঁলোকক আমি মনিটৰিং কৰোঁ, তেওঁলোকে সঠিকভাৱে কামখিনি কৰিছে নে নাই। কাৰণ আমাক চাবৰ কাৰণে আমাৰ এখন আইন এটা আছে, তুমি আমাৰ যিখন এছাম শ্লটাৰ হাউচ এক্ট, আমাৰ যিখন জে এম চি এখন শ্লটাৰ হাউচ এক্ট কৰিছে 2012 চনত হৈছে এই এক্টখন, সেই এক্টখনে আমাক গোটেইবোৰ দিশ যিবোৰ আইনগত যিবিলাক দিশ আছে আইনগত দিশ লক্ষ্য কৰি এই আইনখন বনাইছে, আৰু এই আইনৰ জৰিয়তে আমি এই গোটেই কথাখিনি চোৱা চিতা।
1: হয়, সেই যিটো শ্লটাৰ হাউচ বুলি ক'লে বা কচাইখানা আছে আপোনালোকৰ নিৰীক্ষণত, সেইটোৱে যিটো আপুনি জুৰি পাৰত থকা বুলি ক'লে, সেইটোৱে আমাৰ গুৱাহাটীৰ যিটো মাংসৰ চাহিদা কিমান পূৰাব পাৰে বুলি আপুনি ভাবে?
0: আমাৰ যিটো শ্লটাৰ হাউচৰ তাৰ ডেইলি যিটো কেপাচিটি, তাৰ ক্ষমতা প্ৰায় 500-700 আছে। কিন্তু আমাৰ প্ৰব্লেম এটা কিছু আছে, কি হয় আমাৰ গোটেই মানুহবিলাকে আমাৰ জনসাধাৰণৰ মনত এটা যিটো সতেজ মাংসৰ যিটো ধাৰণা, মানুহে ভাবে যে সতেজ মাংস মানে কি, যে ছাগলীটো মানুহজনৰ ফ্ৰণ্টত কাটি দিব লাগিব, তাৰ দেহত তাজ তেজ লাগি থাকিব লাগিব, তাৰপিছত সেই মাংসটো সতেজ বুলি ভাবে। কিন্তু আমাৰ যিটো মাংসৰ যিটো ধাৰণা, এই ধাৰণাটো মানুহৰ মনত বা নাগৰিকৰ মনত এতিয়াও সঠিকভাৱে তেওঁলোকৰ মনত অহাগৈ নাই। তাৰমানে আচলতে সেই যিটো ধাৰণা, এই ধাৰণাটো আচলতে এইটো মাংস পেশী হৈ থাকে, মাংসলৈ উপায়িত নহয়। তাৰমানে এইটো ফ্লেচ বুলি কয় ইংৰাজীত, ফ্লেচৰ পৰা মৃতলৈ পৰিৱৰ্তিত হ'বৰ কাৰণে যিটো সময় লাগে বা যিটো ৰাসায়নিক পৰিৱৰ্তন হয় সেইটোৰ কাৰণে মানুহে ৰৈ নাথাকে। তাৰমানে আচলতে কি হয়, জীৱ জন্তু যেতিয়া এটা নিধন কৰা হয়, নিধন কৰাৰ পিছত তাৰ পৰা যিখিনি তেজখিনি গুচি যোৱাৰ পিছত গোটেই দেহত এক ধৰণৰ বিক্ৰিয়া হয়, মানে গ্লাইক'লাইছিছ বুলি কয় ইংৰাজীত। সেই গ্লাইক'লাইছিছ হোৱাৰ ফলত কি হয়, তাৰ যিখিনি পি এইচ থাকে, দেহৰ যিখিনি পি এইচটো কি অদমিত হয়, তো তললৈ নামি আহে। নামি অহাৰ ফলত কি হয়, তাৰ গোটেই এক ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন এটা হয়, বা আপোনাৰ ৰাইগৰ বুলি কয়, এইটো ৰাইগৰ হয়। এই ৰাইগৰখিনি হৈ তাৰ পৰা গোটেই প্ৰক্ৰিয়াখিনি হৈ মাংসলৈ ৰূপান্তৰিত হওঁতে প্ৰায় 6-7 ঘণ্টা সময় লাগে। তাৰমানে এইখিনিলৈকে মানুহে ঠিক অপেক্ষা কৰিব ধৈৰ্য নাথাকে। তাৰমানে
1: হয়, আমিতো কচাইখানাৰ পৰা কিনি নি চকুৰ আগত কুকুৰাটো বা ছাগলীটো মাৰোঁ, কিনি নি আমি লগে লগে ৰন্ধা বঢ়া কৰি পেলাওঁ।
0: সেইটো আচলতে আমি ঠিক মাংস খোৱা নহ'লগৈ, তাৰমানে আমাৰ সেইটোতো ফ্ৰেছ খোৱাই হৈ গ'ল। তাৰমানে আমাৰ আচলতে কি হয়, সঠিক ৱেট সঠিকভাৱে যদি আমি মাংসটো শীতলীকৰণ কৰোঁ, প্ৰিজাৰ্ভ কৰোঁ, আমাৰ প্ৰিজাৰ্ভ কৰাৰ যিটো একজেক্ট টেম্পাৰেচাৰ 3-5 ডিগ্ৰী উষ্ণতাত আমি প্ৰিজাৰ্ভ কৰি 3-5 দিন আমি ৰাখিব পাৰোঁ। -180 ডিগ্ৰী টেম্পাৰেচাৰত আমি 6 মাহ পৰ্যন্ত মাংস আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। তাৰমানে গতিকে এই গোটেই কথাবিলাক আমি বিজ্ঞানসন্মত কথাবিলাকে আমাৰ নাগৰিকৰ মাজলৈ নিব পাৰিলেহে আমি আচলতে এই শ্লটাৰ হাউচৰ যাৰ পৰা পৰীক্ষিত শ্লটাৰ হাউচত অনুমোদিত মাংস খোৱাৰ প্ৰতি মানুহৰ জনসাধাৰণৰ সজাগ সৃষ্টি কৰিব পাৰিম।
1: হয়, আপুনি ক'লে যে প্ৰিজাৰ্ভ কৰি ৰাখে, প্ৰিজাৰ্ভ কৰোঁতে নিশ্চয় কিবা প্ৰিজাৰ্ভেটিভ
0: ব্যৱহাৰ নকৰে, তেওঁলোকে ডিপ ফ্ৰিজত ৰাখি দিয়ে। ডিপ ফ্ৰিজত ৰখাৰ ফলত কি হয়, তাৰ পৰা এই মাংসৰ যিখিনি গাঁথনিত যিখিনি পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তনখিনি হয়, তাৰপিছত সেইখিনি এই মাংসখিনিকে আমাৰ যিবিলাক মাংসৰ দোকানী আছে, ট্ৰেড পইণ্ট আছে, সেই ট্ৰেড পইণ্টখিনি লৈ যায় বিক্ৰী কৰিব লাগে। বহুত সংখ্যক কচাই কি কৰে, তেওঁলোকৰ প্ৰায় ধৰক গোটেই দিনত যদি 10টামান প্ৰয়োজন হয়, তেওঁলোকে 5-6টামান তাৰ পৰাই নিয়ে, বাকীখিনি তেওঁলোকে নিজে খেতি কৰে। এইটো ক্ষেত্ৰত আমাৰ জে এম চি কৰ্তৃপক্ষ যথেষ্ট সচেতন হৈছোঁ। আমাৰ এক ধৰণৰ ডিষ্ট্ৰিক্ট ট্ৰাঞ্চফৰ্চ এটা কৰা হৈছে, এই ডিষ্ট্ৰিক্ট ট্ৰাঞ্চফৰ্চত আমাৰ ফুড ছেফটি অফিচাৰ থাকে, জে এম চি অফিচাৰ থাকে, আমাৰ পেৰেণ্ট ডিপাৰ্টমেণ্টৰ এনিমেল হাজবেণ্ডেৰী ভেটেনাৰী, আমাৰ ডক্টৰ থাকে, আমাৰ চিভিল অথৰিটি মানুহ থাকে, গোটেইবোৰ লগ লাগি আমি টাইম টু টাইম ইনস্পেকশ্যন কৰি আছোঁ। যিমান দূৰ সম্ভৱ আমি এই ক্ষেত্ৰত আমি মানুহক এটা হোলছাম মিট দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।
1: হয়, যিবোৰ আমাৰ সাধাৰণ বজাৰবোৰ থাকে তাত আপোনালোকে মানে মাজে সময়ে নিৰীক্ষণ কৰে?
0: আমি নিৰীক্ষণ কৰোঁ, আমি তাৰ হাইজিন মেইনটেইন হৈছে প্ৰপাৰলি তেওঁলোকে ৰাখিছেনে নাই। আমি যেতিয়া এখন মাংসৰ দোকানীক আমি যে টেট লাইচেন্স দিওঁ, আমি এই কথাখিনি মন কৰোঁ, তেওঁলোকে তেওঁলোকৰ ফ্লৰটো ঠিকে পাকা হয়নে নহয়, তেওঁলোকৰ ৰানিং ৱাটাৰ ফেচিলিটি আছেনে নাই, ইলেক্ট্ৰিচিটি আছেনে নাই, তেওঁলোকৰ ডিপ ফিজ আছেনে নাই, বা ওচৰত কিবা চিমেণ্টৰ দোকান আছে নেকি, বা ওচৰত কিবা নাপিতৰ দোকান আছে নেকি, এই কথাবিলাক আমি মনিটৰিং কৰোঁ। বা সেই দোকানখন একদম হিউমেন হেবিটেশ্যনৰ ওচৰত নেকি, বা তাৰ পানীখিনি যাবৰ কাৰণে নলাৰ সুবিধা আছেনে নাই, এই আটাইবোৰ কথা আমি অনুধাৱন কৰাৰ পিছতহে আমি তেওঁলোকক লাইচেন্সটো দি দিওঁ।
1: হয়, মই পুনৰ বৰ্মন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে প্ৰধান যিটো আন্তঃগাঁথনিক সমস্যা কচাইখানাৰ, আপুনি কি বুলি ভাবে?
2: সময় বহুতখিনি কথা ক'লেই যে আমাৰ স্বাস্থ্যসন্মত যিটো কচাইখানাৰ আৱশ্যকতাটো আমি দুইজনে তাৰ সেইখিনি ক'লোঁ কি আৱশ্যক, ই যাতে জনস্বাস্থ্যৰ কাৰণে ভাবুকি নহয়, তাৰ কাৰণে এতিয়া অসম চৰকাৰে বহুতখিনি স্বাস্থ্যসন্মত কচাইখানাৰ ব্যৱস্থা কৰিছে। তাৰ ভিতৰত গুৱাহাটীত এখন আছে, আৰু সেইখনত হৈছে কি, যিমানখিনি চাহিদা আছে সেই অনুপাতে এনিমেল তাত যোৱা নাই, বা বহুত শ্লট

0: যিটো মিটৰ টেণ্ডাৰনেছ বহুত ক্ষেত্ৰত দেখিব বজাৰৰ পৰাই লগে লগে লৈ যোৱা মাংসটো নি আমি যেতিয়া সিজাই খালো বহুত ক্ষেত্ৰত আমি কওঁ যে টান হৈ থাকিল। সেইটোৰ কাৰণটো এইটো যে আচলতে টেণ্ডাৰনেছটো হবলৈকে আমি সময়টো নিদিলোৱে। এইটো হোৱাৰ কাৰণে যিটো ৰাসায়নিক প্ৰক্ৰিয়াটো যত সমাপ্ত হব লাগিছিল সেই মানসিকতাটো আমাৰ গঢ় লৈ উঠা নাই। আৰু সেইটোৰ কাৰণে যিটো স্বাস্থ্যসন্মত কচাইখানাৰ চেলেঞ্জেছ খিনিত যদি চাই যে তেওঁ যিটো কথা ক'লে যে এটা কচাইখানা হোৱাৰ আগে আগে কিছুমান তাৰ পৰ্যায় আছে যে এনিমেলখিনি আনি পেলাই অভাৰনাইট নিৰীক্ষণ কৰিব লাগে, তাৰ ব্যৱস্থা এটা থাকিব লাগিব, তাৰপিছত নিধন কৰি তাৰ ছাল বা নোমবিলাক আঁতৰাৰ কাৰণে এটা ব্যৱস্থা থাকিব লাগিব, তিনি নম্বৰ অৱস্থাটো হৈছে য'ত মানে চফা কৰা মাংসখিনি আনি পেলাই কচাইজনে সৰু সৰুকৈ কাটি পেলাই গ্ৰাহক দিব বা প্ৰিজাৰ্ভ কৰি থ'ব। এই চাৰিটা পৰ্যায়ৰ ফেচিলিটিজ এটা কচাইখানাত সাধাৰণতে উপলব্ধ নহয়। তাৰ দুটা পাৰ্ট থাকে, এটা হৈছে লেতেৰা পাৰ্ট য'ত মানে এনিমেলটো আনি ৰাখিলে, এনিমেলটো আনি পেলাই চাফ চিকুণ কৰি ল'লে সেইখিনি এটা লেতেৰা পাৰ্ট পৰি যায়, আৰু এটা হৈছে চফা পাৰ্ট। এই চফা পাৰ্টখিনিও কিমান দূৰ আমি চাফ চিকুণকৈ ৰাখিছোঁ, ইয়াত দেখা যায় যিখিনি লাইচেঞ্চ দিছে লাইচেঞ্চ দিয়াৰ উপৰিও বহুতখিনি লাইচেঞ্চ নোলোৱাকৈ স্লটাৰ পইণ্ট আছে, ৰাস্তাৰ কাষতে সৰু এটা কাঠৰ টুকুৰা লৈ পেলাইও মাংস কাটি আছে, তাৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ লেতেৰা যিটো পৰিৱেশ সেই বস্তুটো আমি মানে ইগনোৰ কৰি পেলাই কাম কৰি আছোঁ। এইখিনি মানে আমাৰ প্ৰশাসন ৰাইজ গোটেইবিলাকে সজাগ হৈ কাম কৰিলে তাক উন্নত ব্যৱস্থালৈকে আনিব পৰা যাব।
1: হয় হয়, এই পৰিস্থিতিত তৎক্ষণাত কোনো জনস্বাস্থ্যজনিত চিন্তা বা বিপদ সৃষ্টি কৰে নেকি, মানে আমাৰ স্বাস্থ্যৰ প্ৰতি কিবা ভাবুকি আনে নেকি, বাইদেউ কি ক'ব?
2: হয়, এই এই যিটো এতিয়া পৰিস্থিতি চলি আছে সেই পৰিস্থিতিটোৱে আমাৰ জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি হৈ পৰিছে। কাৰণ যেতিয়া স্বাস্থ্যবিধি লংঘিত হয় তেতিয়া এনে এক পৰিস্থিতিৰ সৃষ্টি হয় যিবোৰ আমাৰ অনুজীৱ বা জীৱাণু থাকে সেইবিলাকৰ সহজে বৃদ্ধি হয় বা বিস্তাৰিত হয়, আৰু ইয়াৰ ফলত কি হয়, দূষিত মাংসৰ নষ্ট হোৱাৰ যিবোৰ স্পষ্ট লক্ষণ দেখা দিয়ে সেই স্পষ্ট লক্ষণ দেখা নিদিয়া অৱস্থাতেই মানুহে নজনাকৈয়ে এই মাংসখিনি বজাৰত সোমাই পৰে আৰু গ্ৰাহকে সেই মাংসখিনি খায়ো। ই এটা ভাবুকি হৈ পৰিছে। আৰু ইয়াৰ উপৰিও এই পৰিৱেশত যিসকল কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ বাবেও এই ৰোগ সংক্ৰমণৰ বিপদৰ আশংকা থাকে বা তেওঁলোক এই ৰোগ সংক্ৰমণৰ চিকাৰ হ'ব পাৰে বা তেওঁলোকৰ পৰা আন লোকলৈও ৰোগৰ সংক্ৰমণ হ'ব পাৰে, যেনে তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকল বা ওচৰ চুবুৰীয়াসকল তেওঁলোকলৈ ৰোগৰ সংক্ৰমণ হ'ব পাৰে। সেয়ে এই সমস্যাটো কেৱল কচাইখানাতে সীমাবদ্ধ নহয়, ই গোটেই সমাজতে সমগ্ৰ জনস্বাস্থ্যতে এক বিস্তাৰিত প্ৰভাৱ পেলাইছে।
1: হয়, এই ধৰণৰ সমস্যাৰ পৰা কেনে ধৰণৰ ৰোগ হ'ব পাৰে?
2: এই ধৰণৰ সমস্যাৰ পৰা সাধাৰণতে খাদ্যজনিত ৰোগ হোৱা দেখা যায়। কিছুমান বেক্টেৰিয়া যেনে ছালমনেলা, ইকলাই, কেম্পাইলোবেক্টাৰ আদি বেক্টেৰিয়া বা পৰজীৱী সংক্ৰমণৰ দ্বাৰা সংঘটিত হয়। এইবিলাকে সাধাৰণতে মাইল্ড ডায়েৰিয়াৰ পৰা ছিভিয়াৰ ডিহাইড্ৰেশ্যন বা হস্পিটেলত ভৰ্তি হ'বলগীয়া অৱস্থালৈকে বিভিন্ন লক্ষণৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও কিছুমান জুনটিক ৰোগো আছে যিবোৰ জীৱ জন্তুৰ দেহৰ পৰা মানুহৰ দেহলৈ সংক্ৰমণ হয়, যেনে ব্ৰুচেলোচিছ বা কিছুমান পেৰাচাইটিক ডিজিজ, সেইবিলাকৰ সংক্ৰমণ হ'ব পাৰে। আৰু কেতিয়াবা যদি এই সংক্ৰমিত জীৱ জন্তুবোৰ সঠিকভাৱে পৰিচালনা কৰা নহয় তেতিয়াহ'লে কৰ্মচাৰীসকলে প্ৰত্যক্ষভাৱে এই জীৱাণুবোৰৰ সংস্পৰ্শলৈ আহে আৰু পিছত সেইবোৰ অন্য মানুহৰ দেহলৈও সংক্ৰমিত হ'ব পাৰে। সেয়ে অস্বাস্থ্যকৰ কচাইখানাই জীৱ জন্তু আৰু মানুহৰ মাজত ৰোগ সংক্ৰমণৰ এক সেতু হিচাপে কাম কৰে। সেয়ে আমাৰ এনেকুৱা এটা সূক্ষ্ম নিৰীক্ষণ ব্যৱস্থা, পৰ্যবেক্ষণ ব্যৱস্থা থাকিব লাগে যাতে আমি এই ৰোগবিলাক অতি সোনকালে চিনাক্ত কৰি জীৱ জন্তুৰ পৰা মানুহৰ দেহলৈ বা মানুহৰ পৰা জীৱ জন্তুৰ দেহলৈ সংক্ৰমণ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। এই ক্ষেত্ৰতে মই এটা কথা জনাব বিচাৰিছো, ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থা বা ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ এটা প্ৰগ্ৰামত আমি যুটীয়াভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী পৌৰ নিগমে যুটীয়াভাৱে আমি কেইটামান ছিলেক্টেড কচাইখানাত আমি কাম কৰি আছো। এই প্ৰগ্ৰামৰ অধীনত আমি জীৱ জন্তুবোৰ এই ছিলেক্টেড কচাইখানাৰ আমি সাপ্তাহিকভাৱে নিৰীক্ষণ কৰোঁ, তেওঁলোকৰ নমুনা সংগ্ৰহ কৰে পশু চিকিৎসা মহাবিদ্যালয়ে আৰু আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তাত কাম কৰা কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ বুজ লওঁ আৰু ৰোগৰ লক্ষণ দেখা থাকিলে লগে লগে আমি নমুনা সংগ্ৰহ কৰি বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসাৰ গুৱাহাটী মেডিকেল কলেজত আমি এইটো সুবিধা কৰি দিওঁ। এইটো বৰ্তমান চলি আছে,
1: খুব ভাল ব্যৱস্থা এটা। নিশ্চয় কেইখনমানত নহয় সমগ্ৰ গুৱাহাটীতে বিয়পি পৰিলে আৰু নিশ্চয় আমাৰ স্বাস্থ্যকৰ হৈ পৰিব।
0: অজন্তা মেডামে কথাখিনি কলে।

0: এইখিনিৰ আদ্যৰিমা অলপমান আৰু ক'ব বিচাৰিছোঁ, এই যিটো এটা এক স্বাস্থ্য ওৱান হেল্থ কনচেপ্টটো ইয়াত সম্পূৰ্ণভাৱে মানে ব্যৱহাৰ হৈছে। এই যিটো আমি এটা প্ৰজেক্ট লৈ পেলাই কাম কৰিছোঁ য'ত মেডিকেল তেখেতে আমাৰ কৰ্মচাৰীখিনিৰ নমুনাবিলাক লৈ পেলাই পৰীক্ষা কৰিছে, আমি ভেটেনাৰীয়ে সেই যিখিনি এনিমেল তাতে বধ কৰিছে তাৰ নমুনা লৈছোঁ আৰু প্ৰশাসনে তাত মানে সহযোগ কৰি দিছে যে মানুহখিনিক যাতে তাতে কোঅপাৰেট কৰে। এইটো আমাৰ এবছৰৰ বেছি হৈ গ'ল। এই অধ্যয়নটোৱে এটা সুন্দৰ ধাৰণা এটা দিছে যে জীৱ জন্তুৰ পৰাও মানুহলৈকে বীজাণুটো যাব পাৰে কচাইখানাত, তাৰ উপৰিও কচাইখানাত কাম কৰা মানুহজনৰ পৰাও যিটো মানে এনিমেল শ্লটাৰ কৰিলে তালৈকে যাব পাৰে। তাৰ উপৰিও পৰিৱেশ, যিখিনি পৰিৱেশ তাৰমানে সৃষ্টি হ'ল কচাইখানাৰ পৰা যিখিনি বৰ্জিত পদাৰ্থ আছে, ইনটেষ্টাইন, ব্লাড, এইখিনি বস্তু যদি সঠিকভাৱে নিষ্কাশন কৰা নাযায় তাৰ পৰাও আকৌ মানে বেমাৰৰ বীজাণুটো উভতি আহি পেলাই মানুহ বা এই মানে মাংসলৈকে আহিব পাৰে। এই চক্ৰত আমি তিনিটামান বীজাণু ইতিমধ্যে নিৰ্ণয় কৰি উলিয়াইছোঁ। এটা হৈছে ব্ৰুচেলা, আনটো কেম্পাইলোবেক্টাৰ। এই দুটা বীজাণু আমি দেখিছোঁ যে জন্তুৰ পৰা মানুহলৈকে গৈছে, যিটো জুনচিছৰ এটা সুন্দৰ মানে এক্সাম্পল, আৰু দুই এটা মানে মানুহৰ পৰাও হয়তো আহিছে, সেইটো আমি এতিয়ালৈকে সঠিকভাৱে কৰিব পৰা নাই। এইটো এটা অল ইণ্ডিয়া বেচিছৰ ষ্টাডি, ইয়াত মানে নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি, তাৰপিছত আই চি এম আৰ দিল্লী, তেওঁলোকে আমাৰ লগত সহযোগ হৈ আছে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আপুনি উচিতভাৱেই কৈছে, ইয়াক আমি সম্প্ৰসাৰণ কৰিব লাগিব। কিন্তু আমি আৰু দুই তিনি বছৰ কৰি পেলাই এটা যদি আমি স্থায়ীভাৱে এটা ধাৰণা ল'ব পাৰোঁ যে বেমাৰটো কেনেকৈ বিয়পে, তাৰপিছত আমি সজাগতা ছাইড বাই ছাইড কৰি আছোঁ আৰু আমি তেতিয়াহে সেই বিয়পা প্ৰক্ৰিয়াটো আমি বন্ধ কৰিব পাৰিম। আমি মানুহক সুস্বাস্থ্য বা স্বাস্থ্যসন্মত মাংস যোগান ধৰিব লাগিব। স্বাস্থ্যসন্মত বা পৰিষ্কাৰ মাংস যোগান ধৰিব লাগিলে যিটো জন্তু বা মুৰ্গী, সেই মুৰ্গীটো স্বাস্থ্যৱান হ'ব লাগিব। গতিকে সেই স্বাস্থ্যটো নিৰীক্ষণ কৰাটো খুবেই দৰকাৰ। তাক আমি যিটো ধৰণে আমি আচলতে বধ কৰাৰ আগে আগে 24 hours বা তাতকৈ বেছি সময় আমি এটা জেগাত ৰাখি থৈ দিওঁ, সেইটো লেইৰেজ বুলি কয় ইংৰাজীত, তাত আমি ৰাখি গোটেই দিন বা ৰাতি তাক আমি তাৰ লক্ষণ পাতি আমি অনুধাৱন কৰোঁ। দেখিছোঁ যে এই কোনো ধৰণৰ লক্ষণ নাই বা ছালত ঘাঁহ আছে বা তাত ডায়েৰিয়া হৈ আছে, নাকেৰে পানী ওলাইছে, তেতিয়াহ'লে আমি সেইটো আৰু মানে কচাই মানে বধ কৰিবৰ কাৰণে আমি এৰি নিদিওঁ। কেইটিমান হ'ব কি লক্ষণ আমি দেখা নাই, কিন্তু আমি যেতিয়া ছালটো গুচালোঁ, তাৰপিছত এনিমেলটো কাটি পেলাই তাৰ ভিতৰৰ অংগ প্ৰত্যংগখিনি নিৰীক্ষণ কৰিলোঁ, কেতিয়াবাখিনি দেখা যাব যে অংগ প্ৰত্যংগটো কিছুমান মানে আমি বেমাৰৰ ৰোগৰ লক্ষণ আমি দেখা পাওঁ, তেনেকুৱা ক্ষেত্ৰতো আমি মানে বাধা। এই যিটো ইনস্পেকশ্যন, নিৰীক্ষণ কৰা প্ৰক্ৰিয়াটো সঠিকভাৱে আৰু অনেষ্টলি যদি কৰা যায় তাৰ ক্ষেত্ৰত আমাৰ পশু চিকিৎসকৰ যথেষ্টখিনি ভূমিকা আছে। সেইখিনিতে আচলতে আমাৰ দায়িত্বটো আমি দেখুৱাব পাৰোঁ। ভাল ধৰণে যদি আমি পৰীক্ষা নিৰীক্ষা কৰি পেলাই তেতিয়া কচাইটোলৈকে যেতিয়া এৰি দিম, এইটো সঁচাকৈ সুস্বাস্থ্যৰ মাংস, গতিকে সেই মাংসখিনিয়ে মানুহক কেতিয়াও অনিষ্ট নকৰে।
1: হয়, পৰিৱেশগত কেনেধৰণৰ বিপদ হ'ব পাৰে চমুৱা ডাঙৰীয়া, আপুনি জনাওকচোন।
2: আমি যদি এটা বিজ্ঞানসন্মত কচাইখানা নিৰ্মাণ নকৰোঁ তেতিয়াহ'লে প্ৰথম কথা, আমাৰ যদি এটা জন্তু বেমাৰ আজাৰ হৈ থাকে, সেই বেমাৰ আজাৰ থকা জন্তুটো ভক্ষণৰ বাবে কচাইয়ে দিব পাৰে। আমি যদি তাৰ পৰা এণ্টিমৰ্টেম আৰু পষ্টমৰ্টেম বা জন্তুটো বধ কৰাৰ আগৰ পৰীক্ষা বা পিছৰ পৰীক্ষা নকৰোঁ, তেতিয়াহ'লে সেই ৰোগাক্ৰান্ত জন্তুক মানুহৰ খাদ্যৰ কাৰণে আমি আনিব পৰা কুৰুং এটা থাকি যায়। সেইকাৰণে এইটো এটা অত্যন্ত প্ৰয়োজনীয় কথা। দ্বিতীয় কথা, যদি আমি আমাৰ যিবিলাক দোকানবিলাক, সৰু সৰু যিবিলাক মিট শ্বপ আছে বা বজাৰ গৃহ আছে, তাতে যদি আমি জন্তুটো নিধন কৰাৰ ব্যৱস্থা কৰোঁ, তেতিয়া কি হ'ব, তাতে সেইখিনি আমাৰ প্ৰয়োজনীয় যিখিনি ব্যৱস্থা থাকিব লাগে বা ৰানিং ৱাটাৰ ফেচিলিটি, ফ্ৰিজৰ ব্যৱস্থা বা তাৰ মাংস কটা মানুহবিলাকৰ যিখিনি প্ৰিকচনাৰী মেজাৰ, এই কথাখিনি নাথাকিব। নাথাকাৰ ফলত কি হ'ব, আমাৰ আমি এটা কথা মই আপোনাক কৈ ল'ব বিচাৰিছোঁ, সাধাৰণতে মানুহ বা জন্তু এটাৰ জীৱিত অৱস্থাতে তাৰ বডি ইমিউনিটিয়ে কাম কৰে। বধ কৰাৰ পিছত তাৰ যিখিনি তেজটো গুচি যায়, তেজটো গুচি যোৱাৰ লগত তাৰ দেহত অক্সিজেনৰ লেভেলটো গুচি যায়, গতিকে তাৰ ইমিউনিটিও নাইকিয়া হয়। যেতিয়াই দেহত প্ৰতিৰক্ষা নাইকিয়া হয় তেতিয়া সি বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ যথেষ্ট অৱকাশ থাকি যায়। গতিকে সেনেকুৱা মুহূৰ্তত যদি আমি তেনেকুৱা বিজ্ঞানসন্মত কচাইখানাত সেইটো আমি বধ নকৰি আমি এটা কোনো ব্যৱস্থা নথকা এটা অস্বাস্থ্যকৰ পৰিৱেশত যদি আমি এই কামখিনি কৰোঁ, তেতিয়া দেখিম যে সেইটোৱে আমাৰ কি ক'ব জনস্বাস্থ্যৰ প্ৰতি এটা ভাবুকি কঢ়িয়াই আনিছে। অলপ আগতে আমাৰ বমন ছাৰ আৰু মেডামে ক'লে যে এই যিটো আমি যিখিনি চেম্পল কালেকশ্যন কৰিলোঁ, আমাৰ সেই চেম্পল কালেকশ্যনতে ওলাই পৰিছে যে বিভিন্ন বেমাৰৰ বীজাণু, কেম্পাইলোবেক্টৰ বা ব্ৰুচেলোচিছ, এই বেমাৰখিনি ধৰা পৰিছে আমি কেইটামান চেম্পলতে, জাষ্ট কেইটামান চেম্পলতে। এই যদি আমি গোটেই ৱাইডলি কৰোঁতে দেখিম যে এইটো এটা ডাঙৰ গোটেই জনস্বাস্থ্যৰ প্ৰতি এটা প্ৰবল মানে ভাবুকি স্বৰূপ হৈ যাব। গতিকে এইটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু গোটেই অসমতে আমাৰ এইটো আগবঢ়াই নিয়াৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত আমাৰ গোটেইবোৰ আন্তঃগাঁথনি বিকাশৰ প্ৰয়োজন আছে বা আমাৰ

0: যেবিলাক গোটেইবোৰ বিভাগে লগ লাগে এই ক্ষেত্রে আমাৰ যথেষ্ট করণীয় আছে বুলি মই ভাবোঁ।
1: হয়, কসাইখানাত কিছুমান নিশ্চয় আমি স্বাস্থ্যবিধি মানি চলাটো উচিত। কেনে ধৰণৰ স্বাস্থ্যবিধি মানি চলিব লাগে বৰমন ডাঙৰীয়া?
2: ইয়াত পরিবেশটো আকৌ অলপমান আপনি উনুকিয়াব পাৰে যে বহুত ক্ষেত্রত স্বাস্থ্যসন্মত যেবিলাক কসাইখানা যেবিলাকত নাই, এই যে স্লটাৰ পইণ্ট বিলাক কলো, তেওঁলোকৰ ব্যৱহাৰ কৰা পানীখিনি, সেই পানীটো যদি চফা পানী নহয়, বহুত সময় দেখা যায় জুৰি জানতে মানে মাংসটো চাফ কৰি পেলাই লৈ আহিছে বা উলিয়াই দিয়া যিখিনি আৱৰ্জনা আছে তাতেই ৰাখি থৈ দিছে,
1: একেখিনি
2: পানীটো কৰিছে। আৰু আপুনি দেখিব বজাৰত যিখিনি মুৰ্গী কাটি আছে ওচৰত এটা ডাষ্টবিন এটা ৰাখিছে, ঠিকে সেই ডাষ্টবিনত ৰাখা বা সেই যিখিনি কাপোৰ কানি ব্যৱহাৰ কৰিছে সেই যিকিজানি দিনৰ পিছত দিন সেনেকেই
1: চলি আছে,
2: তাত বীজাণুবিলাক গ্ৰ' হৈ আছে, সেই বীজাণুখিনি আকৌ ইয়াতে পুনৰ চক্ৰীকৰণ ব্যৱস্থাৰ দ্বাৰা ইয়ালৈকে আহি যাব। সেইটো এটা মানে পরিবেশ উন্নত করাটো খুবই দরকার। আৰু আপুনি যিটো লব লগা সাৱধানতাৰ ক্ষেত্ৰত আমি চাম, প্ৰথম কথা আহিব কসাইখানাৰ যিটো মানে ষ্ট্ৰাকচাৰটো, কসাইখানা এটা হ'বৰ কাৰণে প্ৰশাসনে কিছুমান নিয়ম নীতি ধৰি দিছে যে এটা পকা ফ্ল'ৰ হ'ব লাগিব, তাত সুন্দৰ এটা ড্ৰেইন থাকিব লাগিব, কটা যিখিনি আচবাব আছে সেইখিনি যাতে শুকান স্বাস্থ্যসন্মত হয়। বহুত ক্ষেত্ৰত দেখিব যে কটা যিটো মানে কাঠৰ টুকুৰা গোটেই দিনটো কাটি আবেলিলৈকে সেনেকৈ এৰি থৈ গুচি গ'ল, তাত মাংস থাকিল, তেজ থাকিল, এইবিলাক বস্তু যদি চাফ চিকুণ কৰি নাৰাখে আৰু যিখিনি সঁজুলি কটাৰী এই যিখিনি সঁজুলি থাকিলে সেই সঁজুলিখিনি যদি চাফ চিকুণ নহয়, মামৰে ধৰা হয়, সেইটো এটা ভাবুকিৰ সৃষ্টি কৰিব। তাৰপিছত আহক আপুনি মানুহজন, মানুহজনে যিজনে এইটো মানে কসাই হিচাপে তাত কাম কৰিব, মাংস কাটিব বা হাতেৰে সজাই পেলাই আপোনাক দিব, তেওঁ যদি এটা যদি এপ্ৰন পিন্ধি নলয়, মুখত মাস্ক লোৱা দৰকাৰ, হাতত গ্ল'ভছ লোৱা দৰকাৰ আৰু তেওঁ নিৰোগী হ'ব লাগিব। তাৰ ক্ষেত্ৰত প্ৰশাসনে কিছুমান ব্যৱস্থা কৰি দিব যে মাজে মাজে যাতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি ৰাখে। সেই চাৰ্টিফিকেট এখন লোৱাটো খুবেই দৰকাৰ, তেওঁৰ কাৰণেও দৰকাৰ, কিয়নো তেওঁ মাংসৰ পৰা কিছুমান বীজাণু আয়ত্ত কৰিব পাৰে, গতিকে সেইটো। তাৰ উপৰি শেষত যিখিনি সজাই মেলি মাংসখিনি যে দি দিলে সেইখিনি সময়ত মাংসখিনি যাতে ভালদৰে চাফ চিকুণ কৰি পেলাই চফা পলিথিন বা পলিথিনত কৰি আচলতে বেলেগ কণ্টেইনাৰত দিব পাৰিলে খুবেই ভাল। সেই ব্যৱস্থালৈকে যদি পালন কৰে মই ভাবো কিছু
1: ৰোগ
2: প্ৰতিৰোধ কৰাৰ ব্যৱস্থা আমি কৰিব পাৰিম।
1: হয়, এতিয়া মাংস পৰিচালনাৰ সময়ত কণ্টামিনেশ্যন ৰোধ কৰিবৰ কাৰণে ব্যক্তিগত স্বাস্থ্যবিধি কিমান গুৰুত্বপূৰ্ণ বাইদেউ কওকচোন?
3: প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে কিছুমান ব্যক্তিগত স্বাস্থ্যবিধি মানি চলা প্ৰয়োজন। আগতে এই কথাখিনি কোৱাই হৈছে, যেনে মাংস প্ৰস্তুতকৰণত কিছুমান পৰিষ্কাৰ আৰু অপৰিষ্কাৰ প্ৰক্ৰিয়া থাকে, এই দুয়োটা প্ৰক্ৰিয়াৰ যিখিনি ঠাই সেইখিনি মানে কঠোৰভাৱে পৃথকীকৰণৰ ব্যৱস্থা থাকিব লাগে। যেনে জন্তু বধ কৰা বা চাফা কৰা যিখিনি ঠাই সেইখিনি মাংস প্ৰস্তুত বা সংৰক্ষণ কৰা ঠাইৰ পৰা পৃথক হ'ব লাগে, আৰু কসাইখানাৰ যিখিনি কৰ্মী তেওঁলোকৰ হাত পৰিষ্কাৰ হ'ব লাগে, যিখিনি সঁজুলি মাংস কাটিবলৈ ব্যৱহাৰ কৰা হয় বা যিখিনি পৃষ্ঠত মাংস কটা হয় সেইখিনি সঘনাই পৰিষ্কাৰ কৰি থাকিব লাগে। আৰু কসাইখানাৰ তাপমাত্ৰা নিয়ন্ত্ৰণো অতি গুৰুত্বপূৰ্ণ, আৰু তাপমাত্ৰা সঠিকভাৱে নিয়ন্ত্ৰিত হ'লেহে ই আমাৰ যিবিলাক বেক্টেৰিয়া ক্ষতিকাৰক অনুজীৱ আছে সেইবিলাকৰ বৃদ্ধি ৰোধ কৰিব পাৰে আৰু মাংসখিনি সুৰক্ষিত হৈ থাকিব পাৰে। গোটেই প্ৰক্ৰিয়াটোত এটা সৰু সামান্য ভুলেও গুৰুত্বপূৰ্ণ প্ৰদূষণৰ কাৰণ হ'ব পাৰে।
1: হয়,
3: সেইকাৰণে ব্যক্তিগত ব্যৱস্থাৰ দৰকাৰ।
1: হয়, মই পুনৰ ডাক্টৰ চমুৱা ডাঙৰীয়াক সুধিছোঁ যে মিউনিচিপেল কৰ্তৃপক্ষ পৰ্যায়ৰ স্বাস্থ্যবিধি বজাই ৰাখিবলৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত?
0: এই কথাটো মই আগৰ বক্তব্যত দাঙি ধৰিছোঁ যে আমি যেতিয়া আমাৰ শ্লটা হাউচৰ পৰা আমাৰ যিবিলাক চেলিং পইণ্টলৈকে মাংসবিলাক বিক্ৰী ব্যৱস্থা হয় তাতে আমি এই কথাখিনি ষ্ট্ৰিক্টলি ফ'ল' কৰোঁ যাতে সেই যিখিনি মাংসখিনিত চিল লগোৱা আছেনে নাই, চিল লগোৱা মিনছ এনেকুৱা ধৰণৰ যে সেই মাংসখিনিতে চিল লগোৱা থাকিব, যি সেই মাংসখিনি যিখিনি মাংস এণ্টিমৰ্টেম আৰু পষ্টমৰ্টেম এক্সামিনেশ্যন হৈছে সেই কথাখিনি আমি সদায় নজৰত ৰাখোঁ। দ্বিতীয় কথাটো হৈছে কি, যিখিনি চেলিং পইণ্ট আছে সেই চেলিং পইণ্টত তেওঁলোকে ডিপ ফ্ৰিজ ব্যৱহাৰ কৰিছেনে নাই, কাৰণ এটা কথা ঠিক যে তেওঁলোকে যিখিনি মাংস আজি লৈ আহিলে সেই মাংসখিনি সেই পাৰ্টিকুলাৰ ডেটত বিক্ৰী নহ'বও পাৰে, গতিকে সেই মাংসখিনি যদি ভালকৈ প্ৰিজাৰ্ভ কৰি নাৰাখে তেতিয়াহ'লে নিশ্চয় নষ্ট হৈ যোৱাৰ অৱকাশ থাকে। তৃতীয় পইণ্টটো হৈছেগৈ তেওঁলোকৰ ৰানিং ৱাটাৰ ফেচিলিটি আছে আছেনে নাই আর তেওঁলোকে গোটেই হাউসটো গ্লাছেৰে আৱৰি ৰাখিছেনে নাই এই কথাখিনি আমি সদায় নজৰ দিওঁ আৰু এই নজৰটো এই কাৰণে যাতে এই কথাখিনি তেওঁলোকে যদি ষ্ট্ৰিক্টলি ফলো নকৰে তেতিয়া আমি তেওঁলোকক কি পেনাল্টি ভৰাই দিওঁ আৰু প্ৰয়োজন সাপেক্ষে আমি সেই পেনাল্টিৰ পিছতো তেওঁলোকে যদি সেই নিয়মটো তেওঁলোকে দীঘলীয়া সময়ে নাপালে তেতিয়াহ'লে আমি তেওঁলোকক কি কৰোঁ তেওঁলোকৰ লাইচেঞ্চটো আমি কেঞ্চেল কৰি দিওঁ বা কেতিয়াবা তেওঁলোকৰ দোকান আমি চিল কৰি দিওঁ
1: এতিয়া কৰ্মচাৰীসকলৰ মাজত সচেতনতা এটা চিন্তাৰ বিষয়

0: এইখিনি আপোনালোকে কৰিছে নেকি?
1: এই যিটো আমি ওৱান হেল্থ প্ৰজেক্টৰ কথা ক'লো, আই চি এম আৰে যিখন প্ৰজেক্ট আমাক দিছে, এবছৰ আমি কমপ্লিট কৰিলো, তাত সেই বস্তুটো আমি ৰাখিছো। সেইভাগে এটা সীমিত সংখ্যক কৰ্মচাৰীক, বিশেষকে যিটো আমাৰ জুৰিপাৰত থকা সংগঠিত কচাইখানা আছে তাৰ কৰ্মচাৰীসকলক আমি লৈছো, আৰু অসংগঠিত আমি ছয় মাইলৰ, তাৰপিছত বেলটনা, আৰু এতিয়া নতুনকে আমি লখৰাৰ, এইখিনিক লৈ পেলাই আমি দেখিছো তেওঁলোকক যেতিয়া কৈছো যে কেনেকে মাংসৰ পৰা মানুহলৈকে বেমাৰ বিয়পে বা আপোনালোকৰ পৰাও মাংসলৈকে কেনেকে যায়, সেই কথাখিনি কোৱাৰ পিছত তাত ল'ব লগা সাৱধানতা আমি দেখুৱাইছো। হাতৰ পৰা আমি কিছুমান মানে সোৱাব লৈ পেলাই গ্ৰ' কৰি দেখুৱাইছো যে কিমান বীজাণু তেওঁৰ হাতখনত, দেখাত খুবেই চফা কিন্তু হাতখনৰ পৰাই লোৱা বীজাণুখিনি আমি যেতিয়া তাত গ্ৰ' কৰি দেখুৱাইছো, তেওঁলোক মানে আচৰিত হৈছে। বা তেওঁলোকৰ যেতিয়া স্বাস্থ্য পৰীক্ষা কৰিছো, কৰি কিছুমান মানে তেওঁলোকে নজনা বেমাৰো আমি ধৰা পেলাইছো, এই সজাগতাখিনিয়ে তেওঁলোকক কিছুখিনি উন্নত কৰিছে। আৰু আমি তেওঁলোকক পি পি কিটখিনি দিছো, ডিছপ'জ কৰাৰ কাৰণে কণ্টেইনাৰ দিছো, তাত মানে প্লাষ্টিকবিলাক দিছো। এইখিনি ব্যৱহাৰ কৰাৰ লগে লগে কি হ'ল, তেওঁলোকতো বহুতখিনি মানে সজাগ হ'লে যে, আৰু মই ক'লো যে আপোনালোকে এইখিনি সজাই পি পি কিট পিন্ধি, মাস্ক পিন্ধি বা হেড গিয়ার পিন্ধি পেলাই যেতিয়া মাংসটো দিব, গ্রাহকখিনিও কনভিন্স হব হয় এইখন দোকানত ধুনিয়াকে মানে পরিচালনা করে পেলায় আমাক মাংসখিনি দিছে, ই নিশ্চয় ভাল হব। এই দুইটা বাণিজ্যিক দিকতো ইয়াক আকর্ষণ করেছে আর তেওঁলোকো, কিন্তু এটো এটা বৃহৎ পর্যায়ত আর বিভিন্ন অংশত আমি যদি লৈ যাব পারো, নিশ্চয় ই মানে মানুহখিনিক উপকৃত করব।
0: হয়, আমি এটা অতি গুরুত্বপূর্ণ বিষয় আজি আলোচনা করিলো যে বিজ্ঞানসম্মত কসাইখানার কিয় আবশ্যক। আমার শ্রোতা সকল নিশ্চয় এইখিনি আলোচনার যথেষ্ট উপকৃত হব। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰণি মাৰিছো। আপোনালোক তিনিওজনকে ধন্যবাদ জনাইছো। নমস্কাৰ। বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতা আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডাক্তৰ নগেন্দ্ৰনাথ বৰ্মন, ডাক্তৰ কৈলাশ চন্দ্ৰ চমুৱা আৰু ডাক্তৰ অজন্তা শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: সলাওক সলাওক, অভ্যাস সলাওক।
4: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
3: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ৰীড়া বাৰ্তা।

ক্ৰীড়া বাৰ্তা। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 300 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনাৰ খেলত নিজৰ দ্বিতীয় ইনিংছত 35 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 112 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে 152 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ প্ৰথম ইনিংছত মানৱ সুথাৰে সৰ্বাধিক 6টা উইকেট লোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে 4টা উইকেট দখল কৰে। গুৱাহাটী মহানগৰ দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ 2026ৰ কালি সামৰণি পৰে। মহানগৰৰ আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতা 13, 17 আৰু 19 বছৰ অনুৰ্ধ শাখাত অনুষ্ঠিত হয়। মুঠ 61 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানত গুৱাহাটী মহানগৰ দবা সন্থাৰ কাৰ্যকৰী সভাপতি ডাঃ শিৱেন দত্ত, সম্পাদক সঞ্জীৱ কুমাৰ দাসৰ লগতে আন আন বিষয়াসকল উপস্থিত থাকে। গোৱাৰ মাদগাঁৱত অনুষ্ঠিত দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশক 3-1 গলত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। 7 বছৰৰ পাছত পুনৰ এবাৰ ভাৰতীয় দলটোৱে খিতাপ

অর্জন কৰি অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। ফাইনেলৰ আৰম্ভণিৰে পৰা দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন কৰিছিল। প্ৰথমাৰ্ধত ভাৰতে পিয়াৰি চাকচাৰ গ'লৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছিল। অৱশ্যে বাংলাদেশেও ঋতুপৰ্ণা চাকমাৰ গ'লৰ সৈতে সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত ভাৰতৰ হৈ সানফিদাই এটা গ'ল দিয়াৰ লগতে লিণ্ডা কমে তৃতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। 3-1 গ'লত ভাৰতে খেলখনত বিজয় সাব্যস্ত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে প্ৰজন্মা চহৰীয়াই অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ একে সময়তে। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
2: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
3: আৰে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰোঁ বাইদেউ।
2: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
3: তেন্তে সঠিক নম্বৰটো
2: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
3: আপুনিতো বচাই দিলে বাইদেউ,
2: কামৰ পৰা নহয়।
4: RBI কয়
2: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰী নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 4গৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন মাছহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। বিত্ত বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
1: মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ

0: বিভাগ মাইন্স এন্ড মিনারেলৰ দৰে বিভাগ তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্রী ডাঙৰীয়াৰ দিক নিৰ্দেশনাৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ। এই কথাটো ইতিমধ্যে কলোৱে যে হাতী মানুহৰ সংঘাত, আনকি আজিৰ তাৰিখত বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ সন্ত্ৰাসো এক চিন্তনীয় বিষয় হৈ পৰিছে, বিশেষকৈ কৃষি ক্ষেত্ৰখনত। গতিকে এই কথাবিলাক আমি আগন্তুক দিনত ক'ত কেনেকে চলুচন আনিব পাৰোঁ, কাৰণ এইটো ইমান সহজ কথাও নহয়। ইয়াৰ লগত গোটেই পৰিৱেশ যন্ত্ৰটোৰ ৰিলেচন হৈ আছে। এতিয়া মই দায়িত্ব লৈ অলপ পৰ্যালোচনা কৰোঁ কেনেকে কি কৰিব পাৰোঁ।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু একান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতে আজি এই গোচৰৰ চাৰিগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত পক্ষৰ অধিবক্তা আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ ভাষ্য গ্ৰহণৰ পাছত আদালতে চাৰিগৰাকী অভিযুক্তক জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰে। উল্লেখযোগ্য যে ন্যায়াধীশগৰাকীৰ ফাষ্টটেগ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে হত্যাকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আজিৰ পৰা আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনটোত মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰা হয়। এই গোচৰত সাক্ষী হিচাপে 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াধল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
2: আমাৰ যিখন পুৰণি জিয়াধল সংৰক্ষিত বনাঞ্চল আছিল, এটা সময়ত বানপানী, গৰাখহনীয়া বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় 10 বছৰত বন বিভাগৰ প্ৰচেষ্টাত জিয়াধল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে। কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে, তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে, যিটো আজি আমি জিলা আয়ুক্ত, আমাৰ জিলা পৰিষদ, গাঁও পঞ্চায়তৰ সকলোৰে সহায় সহযোগিতাত আমি এই বনানীকৰণ প্ৰক্ৰিয়াটোৰ আজি আমি শুভাৰম্ভ কৰোঁ।
1: উল্লেখযোগ্য যে ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
3: ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰৰ কচুগাঁও বন সংমণ্ডলত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে বন্তি প্ৰজ্বলন আৰু জনপ্ৰতিনিধি, বন বিষয়া, গাঁৱৰ নেতা, বুদ্ধিজীৱীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত BTCৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, মৃত্যুঞ্জয় নাৰ্জাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 2021 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰা ৰাইমনা ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণৰ অন্যতম ক্ষেত্ৰ আৰু ভালেমান বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বিচৰণস্থল হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে উদ্যানখনৰ সংৰক্ষণ আৰু বিকাশৰ সৈতে জড়িত সকলো অংশীদাৰ, বনকৰ্মী, গৱেষক আৰু স্থানীয় লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে অসম গৌৰৱ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5 বছৰীয়া যাত্ৰাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ কাহিনী ৰচনা কৰিছে। সোণালী বান্দৰ, গুধাভুটুকি বাঘ আৰু অসংখ্য বন্যপ্ৰাণী নিৰাপদ বিচৰণস্থলী হিচাপে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা ৰাইমনা অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

0: কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস বীৰত্ব দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া ছগৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এইদৰে কয়।
1: অমৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি ৰাজ্য সৈনিক বোৰ্ড, ইয়াৰে যিটো জিলা আমাৰ অসমৰ ৰাজ্য সৈনিক বোৰ্ড, তেওঁলোকে যোৱা বছৰ আৰম্ভ কৰিছিল। ইয়াত আমাৰ যিবোৰ সেনাবাহিনীৰ যিবোৰে দেশ মাতৃৰ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণৰ আহুতি দিছে তেওঁলোকক সন্মান জনাবলৈ এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত তেওঁলোকৰ পৰিয়ালৰ মানুহক মাতি আনি পেলাই সন্মান জনোৱা হয় আৰু এই অনুষ্ঠানটো আমি বেলেগ বেলেগ স্কুলত পাতিবলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ যিটো বীৰত্বৰ কাহিনী, তেওঁলোকৰ ত্যাগৰ কাহিনী বা দেশৰ প্ৰতি যিটো সমৰ্পণৰ কাহিনী, এইটো আমি নৱপ্ৰজন্মৰ মাজত লৈ যোৱাটো প্ৰয়োজন।
0: ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ বাবে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্ৰিটিছ সংসদৰ বক্তৃতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ, এই বিষয় লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। আৰু ব্ৰিটিছ যিটো অপেন ছেশ্যন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এম পিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে, সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাত 62জন এম পি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এম পি, তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় 2 ঘণ্টা ধৰি হ'ব। সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি, তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইন্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে আৰু বাকী তেওঁলোকে যিখিনি নৃত্যগীত প্ৰদৰ্শন কৰিব সেইখিনি কাৰণে 1 ঘণ্টা।
0: ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' নামেৰে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ' দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত ইয়াৰ পুনৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে।
3: নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা 5 জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ পৰা কেইবাটাও মোবাইল ফোন, ভালেসংখ্যক ATM কাৰ্ড আৰু পাছবুক জব্দ কৰা হৈছে। লোককেইজন মৰিগাঁও জিলাৰ ইজাজুল হক, বানেছা খাতুন, ফাৰুক আহমেদ, নগাঁও জিলাৰ ইকৰামুল হুছেইন আৰু ৰাহুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে নগাঁৱৰ আইনুল হক নামৰ এজন লোকৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে 2,00,000 টকা লুটি নিছিল। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে আজি থৌবাল জিলা আদালত চৌহদত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ বিশেষ আদালতৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে মুকলি কৰা এই আদালতে ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই আদালত প্ৰতিষ্ঠাই ন্যায়িক পৰিকাঠামো শক্তিশালী কৰাৰ লগতে জনসাধাৰণক সহজে ন্যায় প্ৰদানত সহায় কৰিব বুলি তেওঁ কয়।

0: উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই প্ৰতিযোগিতাত গোলাঘাটৰ তৰাণী মুৱাই থাই ক্লাবৰ 11গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি 10জনে পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অঞ্জুমণি ঠেঙাল, নিশিতা ঠেঙাল, ছায়ামণি শইকীয়া আৰু অশ্বিন হাজৰিকাই সোণৰ পদক লাভ কৰাৰ লগতে আন 4গৰাকী খেলুৱৈয়ে ৰূপৰ আৰু 2জনে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 3 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনৰ খেলত নিজৰ দ্বিতীয় ইনিংছত 35 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 112 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে 152 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে KL ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ প্ৰথম ইনিংছত মানৱ সুথাৰে সৰ্বাধিক 6টা উইকেট লোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে 4টা উইকেট দখল কৰে। অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস জুডো ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচিত হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত সাধাৰণ সভাত হোৱা নতুন সমিতি নিৰ্বাচনত শ্ৰীদাস বিজয়ী হয়। প্ৰসিদ্ধ চেতাৰবাদক প্ৰদ্যুম্ন দাসৰ যোৱা নিশা গুৱাহাটীৰ এখন হস্পিতালত মৃত্যু হয়। শিলচৰত জন্ম লাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁও আৰু পৰৱৰ্তী কালত দিল্লীত চেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্বপ্ৰসিদ্ধ চেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা 5 বছৰ কাল চেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণীৰ শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত ডঃ সমবিতৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 4গৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ। ৰাইমনৰ ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
3: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
2: হৈ গল বাজেট? অঁ, 5,000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
3: নলওঁ।
2: যোৱা মাহত সেইটো লৈছিলো। আৰু এযোৰ?
3: নলওঁ।
2: প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
4: RBI কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,000

0: 127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি বৃন্দগান।

0: অম্বিকাগিনী ৰায়চৌধুৰী ৰচিত বৃন্দগান্তি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 7:10 বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। পশ্চিমবংগত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। যোৱা 9 দশক জুৰি ৰাষ্ট্ৰৰ বিশ্বাসযোগ্য কণ্ঠ হিচাপে সেৱা আগবঢ়োৱা আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে আৰু ফিলিপাইনছত আজি পুৱা অহা 7.8 প্ৰাবল্যৰ ভূমিকম্পত কমেও 32 জন লোকৰ মৃত্যু হয়। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সামৰিক বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীৰ ব্যক্তিসকলৰ মাজত এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয়। লেফটেনেণ্ট কমাণ্ডাৰ সুৰজ পৰাশৰ, লেফটেনেণ্ট কৰ্ণেল নীতিশ ভাৰতী শুক্লা, মেজৰ আদিত্য প্ৰতাপ সিং, আৰক্ষী পৰিদৰ্শক লক্ষ্মণ কেৱত আৰু ৰামেশ্বৰ দুৰ্গা দেশমুখক শৌৰ্য চক্ৰ প্ৰদান কৰা হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী আৰু সামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়া এই অনুষ্ঠানত উপস্থিত থাকে। পশ্চিমবংগ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত উপযুক্ত হিতাধিকাৰীসকলৰ প্ৰতিটো পৰিয়ালক 5 লাখ টকা পৰ্যন্ত চিকিৎসা সুবিধা আগবঢ়োৱা হয়। পশ্চিমবংগৰ চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষই আজি নতুন দিল্লীত ৰাজ্যখনত এই আঁচনিৰ ৰূপায়ণৰ সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাড্ডাই কয় যে আয়ুষ্মান ভাৰত বিশ্বৰ ভিতৰতে স্বাস্থ্যসেৱাৰ

সুবিধা আগবঢ়োৱা সৰ্ববৃহৎ আঁচনি। তেওঁ পূৰ্বৰ তৃণমূল চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক স্বাস্থ্যসেৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। পশ্চিমবংগৰ বাহিৰত বসবাস কৰা ৰাজ্যখনৰ জনসাধাৰণেও আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী শ্ৰী অধিকাৰীয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণত ৰাজ্যখনৰ উপযুক্ত হিতাধিকাৰীসকলে ব্যয়বহুল চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত বিত্তীয় সাহায্য লাভ কৰিব। ব্যয়সাধ্য স্বাস্থ্যসেৱাৰ এই পদক্ষেপে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰিব। এই আঁচনিৰ অধীনত 36,000তকৈও অধিক চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয় সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে এই পৰ্যন্ত সমগ্ৰ দেশত 44 কোটিতকৈও অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্ল বৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰী নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰৰ সফল কাৰ্যকৰীকৰণৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এলানি অনুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে 2016 চনৰ 9 জুন তাৰিখে আৰম্ভ কৰা এই অভিযানৰ জৰিয়তে দেশৰ গৰ্ভৱতী মহিলাসকলক নিশ্চিত, বিস্তৃত আৰু সুসংহত প্ৰসৱপূৰ্ণ বিনামূলীয়া সেৱা প্ৰদান কৰি অহা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন ধৰণৰ সজাগতা সভা তথা জনসংযোগমূলক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ জৰিয়তে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহক প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰোৱা হ'ব। এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই 75 টকাৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকা মূল্যৰ ডাক টিকট মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ানক দেশখনৰ সংসদীয় নিৰ্বাচনত তেওঁৰ দল চিভিল কণ্ট্ৰেক্ট পাৰ্টীয়ে জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে নিকোল পাছিনিয়ানৰ এই জয়লাভে দেশৰ জনসাধাৰণৰ তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি থকা বিশ্বাসকে প্ৰতিফলিত কৰিছে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আৰ্মেনিয়াৰ মাজত থকা ঐতিহাসিক বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্ৰীপাছিনিয়ানৰ সৈতে একেলগে কাম কৰি যোৱাৰ বাবে ভাৰত আগ্ৰহী। বিশ্ব সমুদ্ৰ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সাগৰ তথা সাগৰীয় জীৱকুলৰ সুৰক্ষাৰ হকে কৰ্তব্য পালন কৰিবলৈ অংগীকাৰবদ্ধ হবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীসিঙে কয় যে সমুদ্ৰই কেৱল সমুদ্ৰ তীৰকে সংযোগ নকৰে, বৰঞ্চ বিভিন্ন দেশৰ বিভিন্ন প্ৰজন্মক সংলগ্ন কৰি ৰাখে আৰু সেয়েহে তেওঁ জনসাধাৰণক ভৱিষ্যৎ প্ৰজন্মৰ বাবে স্বচ্ছ পানীৰ উৎস হিচাপে সমুদ্ৰসমূহক সুৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনায়। তেওঁ লগতে পৃথিৱীক এটা সুস্থ গ্ৰহ হিচাপে গঢ় দিবলৈ সকলোকে একেলগে কাম কৰি যাবলৈকো আহ্বান জনায়। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান
টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিছৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামাকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক

0: সেৱাৰ সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতেই প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষা দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আহিছে। আকাশবাণী বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আৰু আকাশবাণীৰ সৈতে জড়িত হৈ আছে। আকাশবাণীৰ জৰিয়তে এখন ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা অধিক শক্তিশালী হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নাগালেণ্ডৰ ৰাজ্যপাল নন্দকিশোৰ যাদৱে 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰি আছে। সামাজিক মাধ্যমৰ এক্সত দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে তথ্য প্ৰদান, শিক্ষা, মনোৰঞ্জন, ৰাষ্ট্ৰীয় একতা আৰু দেশৰ চহকী সাংস্কৃতিক ভাষা সাহিত্য সংৰক্ষণৰ ক্ষেত্ৰত যোৱা 9 দশকজুৰি আকাশবাণী ৰাষ্ট্ৰৰ বিশ্বাসযোগ্য কণ্ঠ হৈ আছে। ফিলিপাইনছত আজি পুৱা দক্ষিণ অঞ্চলৰ উপকূলৰ দূৰৱৰ্তী অঞ্চলত অহা 7.8 প্ৰাবল্যৰ ভূমিকম্পত কমেও 32 জন লোকৰ মৃত্যুৰ লগতে 200 জন লোক আহত হৈছে। জেনেৰেল সন্তোষ চহৰত ভূমিকম্পৰ ফলত বহু বাসগৃহৰ ধবংসস্তূপত পৰিণত হোৱাৰ লগতে ভূমিকম্পৰ ফলত অহা চুনামীয়ে উপকূলীয় গাঁওসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। পশ্চিমবংগত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। আৰু ফিলিপাইনছত আজি পুৱা অহা 7.8 প্ৰাবল্যৰ ভূমিকম্পত কমেও 32 জন লোকৰ মৃত্যু হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আকৌ শুনোৱা হওক অনুষ্ঠানটি। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো মৃদুলা দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নুৰুল হকৰ, প্ৰযোজনা জিতেন দেৱৰ।

মৃদুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পৰাগ কুমাৰ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰী। আকৌ শুনো আহক অনুষ্ঠানত এইবাৰৰ শিল্পী হৃদয়ানন্দ গোস্বামী, গীতৰ কথা আনিছুজ্জামানৰ, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ গীতটিৰে সামৰা হ'ল আজিৰ আকৌ শুনো আহক অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো পূবালীৰ সুৰ অনুষ্ঠানটি। অনুষ্ঠানত আজি শুনাবলৈ লৈছো শিৱবৰ লং ফিল্মৰ কণ্ঠ ফিল্ম আৰু সংগীতবৃন্দৰ কণ্ঠৰ কীৰ্তিমান কাৰ্বি গীত।

পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে শিৱবৰ লং ফ্লাং আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা।

0: পূবালীৰ সুৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটিত শ্ৰোতাসকলে চিব্বৰ, লং ফ্লাং আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰণামী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীতৰ কথা বংকিম শৰ্মাৰ। শিল্পীৰ লগত বাদ্যযন্ত্ৰত সংগত কৰিছে তাবলা জিতেন চেতিয়া, গীটাৰ দেৱজিৎ কুমাৰ ব্ৰহ্ম আৰু বাঁহীত পৱন ৰাভায়।

প্ৰণামী বৰঠাকুৰৰ কণ্ঠত বংকিম শৰ্মা ৰচিত গীতটি শুনিলে। শিল্পীৰ লগত বাদ্যযন্ত্ৰত সংগত কৰিছে তাবলাত যতীন চেতিয়া, গীটাৰ দেৱজিৎ কুমাৰ ব্ৰহ্ম আৰু বাঁহী পৱন ৰাভা। শিল্পীকণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ প্ৰাঞ্জল শইকীয়া ৰচিত এটি গীত।

0: প্ৰণামী বৰঠাকুৰৰ কণ্ঠত আধুনিক গীতকেইটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 4গৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভেণ্ডাৰ হেছেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচাং সিঙে আজি থৌবাল জিলা আদালতত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ বিশেষ আদালতৰ শুভাৰম্ভ কৰে। শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ 1 নম্বৰ বচাচিমল অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে 1937 চনৰ এই দিনটোতেই ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামাকৰণ কৰা হৈছিল আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এটা মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: পৰিয়াল কল্যাণ অনুষ্ঠান

পৰিয়াল কল্যাণ অনুষ্ঠানৰ আজি আৰম্ভণিতে আপোনালোকক শুনাবলৈ লৈছো এটি কথোপকথন, আৰু বিষয় হৈছে যোগ চৰ্চা আৰু স্বাস্থ্য। ইয়াত ভাগ লৈছে দুগৰাকী যোগ প্ৰশিক্ষক, দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰে। তেখেতসকলৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যয়।

0: কাৰণে আমাৰ কি হয়, যেতিয়া আমি প্ৰাণায়াম এটা কৰোঁ, আমি যদি ভাৰসাম্যটো ৰাখি পেলাই নকৰোঁ, বেলেঞ্চিং প্ৰাণায়ামখিনি লগতে নকৰোঁ, তেতিয়াহ'লে আমাৰ গাটো খুব বেয়া লাগে পিছলৈ গৈ পেলাই। মানুহে বুজি নাপায় যে মূৰটোনো কিয় ঘূৰাইছে বা এনেকৈ প্ৰাণায়ামখিনি এতিয়া কৰিলোঁ, ইমানখিনি কৰিলোঁ, এতিয়া কিয় হৈছে। কিন্তু আমাক কৰাৰ যিটো এটা অৰ্ডাৰ থাকিব লাগে, সেই অৰ্ডাৰটো আমি ফ'ল' কৰা নাই, সেইটো কাৰণে বহুত প্ৰব্লেম হয়। সেইকাৰণে সেই বস্তুখিনি আচলতে জানি লৈ পেলাই যদি মানুহে কৰিবলৈ লয়, খুব বেনিফিট পায়,
1: তেতিয়াহ'লে অন্য অসুবিধাবিলাক সন্মুখীন নহয়। এতিয়া মই যোগ বুলি ক'লে আমি অকল প্ৰাণায়ামৰ কথাই পাতিলে নহ'ব, কিন্তু আমাৰ সময়ৰ সীমাবদ্ধতা আছে, মই সেইকাৰণে প্ৰাণায়ামতে কথাখিনি আবদ্ধ ৰাখিব খুজিছিলোঁ। তথাপি আপোনালোকে দুটামান আসন কওক যিটো সকলো বয়সৰ পুৰুষ নাৰী সকলোৱে বা শিশু তেওঁলোকে কৰিব পাৰে, য'ৰ পৰা তেওঁলোকৰ দিনটোৰ যিটো মানে কৰ্মক্ষমতা সেইটো অটুট থাকে, তেনেকুৱা দুটামান আসন কওকচোন।
0: আমি যিকোনো কাম আৰম্ভ কৰাৰ আগতে আমি কওঁ যে শৰীৰটো শিথিলীকৰণ কৰিব লাগে, সংস্কৃতত কোৱা হয় শিথিলীকৰণ আসনা। তাৰ কাৰণে কিছুমান সূক্ষ্ম ব্যায়াম থাকে, সূক্ষ্ম ব্যায়াম বুলি কয়, সূক্ষ্ম ব্যায়াম, সেইখিনি হ'ল কিছুমান শিথিলীকৰণ এক্সাৰচাইজেছ যিটোৱে আমাক আমাৰ যিখিনি লক থাকে, বডিৰ যিখিনি লক থাকে, সেই লকখিনি খোলাত সহায় কৰে। আৰু সেইখিনি যেতিয়া খুলি যায় আমাৰ দিনটোলৈ যিটো আমাৰ যিখিনি আমাৰ কাৰ্যকলাপ থাকে, সেইখিনি আমাৰ কেৰি কৰাত খুব সহায় হয়। গতিকে আমি যেতিয়া শিথিলীকৰণ কৰোঁ, তেতিয়া আমি এটা এটা যেনেকৈ আমি প্ৰত্যেকডাল হাড়ৰ কাৰণে, প্ৰত্যেকটা জইনৰ কাৰণে আমি কৰি যাওঁ। গতিকে গ্ৰীৱমুদ্ৰা যিখিনি আমি ডিঙিৰ কাৰণে কৰোঁ, সেইটো খুব ইম্পৰ্টেণ্ট। তাৰপিছত আমি কৰোঁ স্কন্ধমুদ্ৰা, যিটো আমি শ্বল্ডাৰৰ কাৰণে কৰোঁ, খুব ইম্পৰ্টেণ্ট। আমি হিপ ৰোটেশ্যন কৰোঁ আমাৰ হিপ এৰিয়াৰ কাৰণে, সেইখিনি খুব ইম্পৰ্টেণ্ট। ভৰিৰ কাৰণে থাকে পদমুদ্ৰা, ভৰিৰ নাৰ্ভখিনি এক্টিভ ৰাখিবলৈ পদমুদ্ৰা বহুতকেইটা ভাগ আছে, সেইখিনি খুব ইম্পৰ্টেণ্ট। হাতৰ কাৰণে আমাৰ থাকে হস্তমুদ্ৰা, সেইখিনিও খুব ইম্পৰ্টেণ্ট। গতিকে আমি যিমানবোৰ জইণ্টছ আছে আৰু যিমানবোৰ নাৰ্ভছ আছে, সেইখিনি ষ্টিমুলেট কৰিলোঁ, যাৰ কাৰণে আমাৰ দিনটোলৈ যিখিনি আমি এক্টিভিটি কৰি যাম, সেইটো কাৰণে আমাৰ সুবিধা হয়।
1: মই যিটো বিষয়লৈ কথা পাতিব খুজিছোঁ, এইটো আপোনালোকৰ লগত কথা পাতি মোৰ অনুভৱ হৈছে, এতিয়া আমি দুঘণ্টাৰ সময় ৰাখিলেও মানে পৰ্যাপ্ত নহ'ব। গতিকে সঁচাকৈ যোগ এটা খুব দীঘলীয়া বিদ্যা, দীঘলীয়া বিজ্ঞান। আজিৰ এইখিনি কথাই অন্ততঃ মানুহে যে বিজ্ঞানসন্মতভাৱে যোগ চৰ্চা কৰাটো উচিত, এনেই যেনে তেনে কোনোবাই কিবা এটা ক'লে সেইকাৰণে কৰিলোঁ, তেনেকৈ কৰা অনুচিত, সেই কথাখিনিকে বুজাবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে প্ৰাণায়াম যিটো সকলো মানুহে আজিকালি অলপ কৰাৰ মানে চেষ্টা এটা চলায়, সেইকাৰণে সেইখিনি কথা পাতিছিলোঁ। দীপিকা আৰু অংকিতা, ধন্যবাদ জনাইছোঁ আজি আমাক এইখিনি কথা জনোৱাৰ বাবে। আকৌ ভৱিষ্যতে লগ পাম আৰু এই ধৰণৰ কথাবিলাক পাতিম। নমস্কাৰ,
0: আপোনাক ধন্যবাদ থাকিল।
2: পৰিয়াল কল্যাণ অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে শিশুৰ বাবে ORSৰ প্ৰয়োজনীয়তা, এই শীৰ্ষক এটি কথোপকথন। ইয়াত ভাগ লৈছে ডাক্তৰ পৰশপ্ৰতিম বৰ্মন আৰু কৃতাঞ্জলি বৰ্মনে।
3: নমস্কাৰ ডক্টৰ বৰ্মন, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি প্ৰথমে জানিব বিচাৰিছোঁ ডিহাইড্ৰেশ্যন বা নিৰ্জলীকৰণ, বিশেষকৈ শিশুৰ ক্ষেত্ৰত এইটো কি অৱস্থা?
4: ডিহাইড্ৰেশ্যন, একচুৱেলি ডিহাইড্ৰেশ্যন বিভিন্ন কাৰণত হ'ব পাৰে, ডায়েৰিয়া অৰ্থাৎ পানী পায়খানা হ'লে হ'ব পাৰে, বমি কৰিলেও হ'ব পাৰে, আমাৰ এডাল্টৰ ক্ষেত্ৰত দেখা পাওঁ বহুত বেছি এক্সেচিভ চুৱেটিং হ'লেও হ'ব পাৰে, বা কেতিয়াবা কিছুমান মেডিকেশ্যনৰ কাৰণেও আমি এক্সেচিভ ডিহাইড্ৰেশ্যন হোৱা দেখিবলৈ পাওঁ। ORSটো একচুৱেলি আমি এডাল্টো ইউজ কৰিব পাৰোঁ বা আমি চিলড্ৰেনৰ ক্ষেত্ৰত বা শিশুৰ ক্ষেত্ৰতো আমি ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ প্ৰয়োজনীয়তা শিশুৰ ক্ষেত্ৰত বেছি বাঢ়ি যায়।
3: হয়, আপুনি ক'লে যে ডায়েৰিয়া হ'লে আমি ORSটো দিব লাগে শিশুসকলক, কিন্তু এই শিশুৰ ডায়েৰিয়া হোৱাৰ কাৰণ কি?
4: শিশুৰ ডায়েৰিয়া হোৱাৰ বিভিন্ন ধৰণৰ কাৰণ থাকে। বেচিকেলি ইয়াতে আমাৰ পাকস্থলীৰ লগত জড়িত যিখিনি খাদ্যনলী আছে তাত আমাৰ ইনফেকশ্যন হ'লে আমি ডায়েৰিয়া হোৱা দেখিবলৈ পাওঁ, আৰু ইয়াত মোষ্ট কমন কাৰণটো হৈছে আপোনাৰ ভাইৰেল ডায়েৰিয়া, অৰ্থাৎ ভাইৰাছৰ কাৰণে হয়। আৰু বিভিন্ন ধৰণৰ কাৰণ থাকে, বেক্টেৰিয়েল হ'ব পাৰে, পেৰাচাইটিক ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে, বা অন্য বেলেগ শিশুটিৰ কিবা অন্তৰ্নিহিত কিবা বেমাৰৰ কাৰণেও তেনেকুৱা ডায়েৰিয়া হোৱা দেখিবলৈ পাওঁ।
3: এতিয়া ডায়েৰিয়া হ'লেতো শিশুটোৰ শৰীৰৰ পৰা বহুত পৰিমাণৰ পানী ওলাই যায়গৈ, সেই তেতিয়া আমি মানে শিশুটোক কেনেধৰণৰ পানীয় দিয়াটো উচিত?
4: যিসকল শিশু মাকৰ গাখীৰ খাই থাকে তেওঁলোকক মাকৰ গাখীৰটোতো কণ্টিনিউ কৰিবলৈ দিয়া হয়, যিসকল শিশু ছয় মাহৰ ওপৰত মাকৰ গাখীৰো খায় বা অন্য খাদ্যও খায় তেওঁলোকক সেই খাদ্য আগতে যেনেকৈ খাই থাকে তেনেকৈ আমি লৈ থাকিবলৈ দিওঁ। তাৰ লগত আমি ডায়েৰিয়া হ'লে ORS আমি অৰ্থাৎ অৰেল ৰিহাইড্ৰেশ্যন ছল্ট চলিউশ্যন আমি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ প্ৰয়োজনীয়তাটো এইটো কাৰণে বাঢ়ি যায় কাৰণ যেতিয়া ডায়েৰিয়া হয় আমাৰ এক্সেচিভ এমাউণ্ট অফ ৱাটাৰ

0: তেওঁলোকে সম্পূৰ্ণ কৰে, সেইটোৰ কাৰণে আমি এনচিয়'ৰ কৰিব লাগে, চ' দেট পিছৰ যিখিনি এপিচড হ'বলগীয়া আছে সেইবিলাকৰ পৰা তেতিয়া কিছু পৰিমাণে সকাহ হয়।
1: আৰু যদি যিটো পৰিমাণ তাতকৈ যদি বেছিকৈ লোৱা হয় জিংকটো তেতিয়া অপকাৰ
0: হয়, অপকাৰটো কৰিব, কাৰণ মই কৈছোঁ এইটো এটা মেডিচিনেই হয়, গতিকে এক্সেচিভ ড'জ হ'লেও তাৰো ছাইড ইফেক্ট কিছুমান আহিব পাৰে। চ' সেইকাৰণে কোৱা হয় যে এইটো চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ আমি আৰম্ভ কৰিব নালাগে, এবাৰ তেওঁলোকে কৈ দিয়াৰ পিছত সেইমতে আমি ফ'ল' কৰিব। ডায়েৰিয়া হ'ল বা পানী পাইখানা বা বমি আৰম্ভ হয় তেতিয়া লগে লগে কোৱা হয় যে ঘৰতে অ আৰ এছ টো আৰম্ভ কৰি দিব লাগে। এতিয়া ঘৰত ঘৰুৱা যদি আপোনাৰ ঘৰত অ আৰ এছ নাই তেতিয়াহ'লে আপুনি সেইটোৱে আৰম্ভ কৰি দিয়ক লগে লগে, আৰু যদি আপুনি লগে লগে আনিব পাৰিছে ওচৰৰ পৰা তেতিয়াহ'লে আপুনি বা ডক্টৰৰ পৰামৰ্শ ল'ব পাৰিছে তাৰ পৰা সেই কৰি আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি ঘৰত আৰম্ভ

0: ঘৰুৱা যদি আপোনাৰ ঘৰত অ আৰ এছ নাই তেতিয়াহ'লে আপুনি সেইটোৱে আৰম্ভ কৰি দিয়ক লগে লগে, আৰু যদি আপুনি লগে লগে আনিব পাৰিছে ওচৰৰ পৰা তেতিয়াহ'লে আপুনি বা ডক্টৰৰ পৰামৰ্শ ল'ব পাৰিছে তাৰ পৰা সেই কৰি আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি ঘৰত আৰম্ভ কৰা হৈছে তেতিয়াহ'লে শিশুটি কিছুমান আমি হ'বলগীয়া কিছুমান ডেঞ্জাৰ চাইন বুলি কওঁ, যিবিলাক মানে ডেঞ্জাৰ চাইন মানে শিশুটিৰ কিছুমান ধৰক আগতীয়াকৈ কিছুমান জাননী জাতীয় কিছুমান লক্ষণ দেখা দিব পাৰে। ধৰক আপোনাৰ শিশুটি খুব শুই থাকিব বিচাৰিব পাৰে, পেচাবৰ পৰিমাণটো কমি যাব পাৰে, শিশুটি ধৰক আমি যোনটো অ আৰ এছ দিব বিচাৰিছোঁ বা গাখীৰ খুৱাব বিচাৰিছোঁ আগতে পৰ্যাপ্ত পৰিমাণে নাখাবও পাৰে, বা লগতে শিশুটি ধৰক যদিও অ আৰ এছ দিছোঁ প্ৰত্যেকবাৰে বমি কৰি দিছে, শিশুটিয়ে বাৰে বাৰে বমি কৰি আছে। চ' সেনেকুৱা যদি আমি দেখা পাওঁ বা পায়খানাৰ লগত কিবা তেজ আহিছে বা এনেকুৱা ধৰণৰ যদি বেলেগ বেলেগ ধৰণৰ অলপ লক্ষণ এনেকুৱা ধৰণৰ দেখা দিয়ে সেইবিলাক আমি ডেঞ্জাৰ চাইন বুলি এক্সপ্লেইন কৰি দিব লাগে। তেতিয়া ঘৰতেই তেওঁলোকে মাক দেউতাকে সেইটো ডিচিশ্যন ল'ব পাৰে যে আমি শিশুটিক হস্পিটেল সোনকালে লৈ যোৱা উচিত, কাৰণ ঘৰত তেতিয়া দি থাকিলে হয়তো ডিহাইড্ৰেশ্যনৰ পৰিমাণটো আৰু যদি বাঢ়ি যায় তেতিয়াহ'লে সেই অ আৰ এছৰ পৰিমাণটো সেইখিনি ডিহাইড্ৰেশ্যন তেওঁ কাৰেক্ট কৰিব নোৱাৰিব পাৰে, তেতিয়া সোনকালে আমি লৈ যোৱা উচিত
1: মানে চিকিৎসালয়লৈ
0: সোনকালে ততাতৈয়াকৈ লৈ যাব লাগে।
1: এইটো অৱস্থা পালে তেতিয়া শিশুটিক এণ্টিবায়'টিকৰ প্ৰয়োজন হয় নেকি?
0: ঠিক এণ্টিবায়'টিকৰ ৰোল যদি ক'বলৈ যাওঁ তেনেকুৱা কোনো ডাইৰেক্ট এণ্টিবায়'টিকৰ ৰোল ডায়েৰিয়াত শিশুৰ ক্ষেত্ৰত নাই। বিশেষকৈ 5-6 বছৰীয়া তলৰ শিশুবিলাকো মেক্সিমাম আমাৰ ভাইৰেল ডায়েৰিয়া দেখা পাওঁ, কিন্তু মানে আমি এতিয়া সচৰাচৰ দেখা পাওঁ যে মাক দেউতাকে ওচৰ ফাৰ্মাচীৰ পৰা মেডিচিন লৈহে তেতিয়া এই এণ্টিবায়'টিকটো ইউজ কৰি দিয়ে। চ' সেইকাৰণে এণ্টিবায়'টিক যিমান পাৰে সিমান আঁতৰত থাকিব লাগে, কাৰণ এণ্টিবায়'টিকৰ ইয়াত কোনো ৰোল নাই প্ৰথম কথা। আৰু এণ্টিবায়'টিকটো ইভেন কেতিয়াবা ইউজ কৰিলে পিছলৈ এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ হোৱাৰ পচিবিলিটি থাকে, সেই এণ্টিবায়'টিকৰ ফলত হোৱা কিছুমান ছাইড ইফেক্ট হোৱাৰ চান্স থাকে। চ' ইয়াতে মেইন আমাৰ ট্ৰিটমেণ্টটো বুজিব লাগিব সেইটো অ আৰ এছ আৰু জিংক। ইয়াত অৱশ্যে কিছুমান এণ্টিবায়'টিকৰ ৰোল থাকে, সেইটো আমাৰ চিকিৎসালয়ত অহাৰ পিছত আমি কেতিয়াবা কিছুমান ডিচিশ্যন লওঁ। ধৰক শিশুটিৰ ধৰক পুষ্টিহীনতা আছে, লগত শিশুটিৰ বেলেগ ইনফেকশ্যন আছে, ধৰক ছালৰ কিবা ৰোগ আছে বা কাণৰ কিবা ইনফেকশ্যন হৈ আছে, নিমনীয়া হৈ আছে, পেচাবৰ ইনফেকশ্যন আছে, তেনেকুৱা ধৰণৰ কিবা এছ'চিয়েটেড বেলেগ যদি ইনফেকশ্যন দেখা পাওঁ তেতিয়াহ'লে আমি আমি আমি এণ্টিবায়'টিকটো ইউজ কৰিবলগীয়া হয়। সেইটো অকল আমি হস্পিটেলতহে ডক্টৰৰ পৰামৰ্শ
1: অৱস্থা
0: চাই পেলাই সেইটো হস্পিটেলৰ ডক্টৰে বা এখন এজন শিশুৰ বিশেষজ্ঞৰ পৰামৰ্শ মতেহে আমি ব্যৱহাৰ কৰিব লাগে।
1: হয়, এতিয়া কিছুমান দেখা যায় যে শিশুৰ এবাৰ হ'ল ভাল হ'ল আকৌ হয়, মানে বাৰে বাৰে ডায়েৰিয়াটো হৈ থাকে, এনেকুৱা ধৰণৰ হ'লে এইটো অৱস্থা হ'লে প্ৰতিৰোধৰ কাৰণে আমি কি ব্যৱস্থা ল'ব লাগে?
0: হয়, একচুৱেলি যেতিয়া এবাৰ ডায়েৰিয়া হয় প্ৰথম কথা শিশুটিৰ যোনটো নিউট্ৰিশ্যন অৰ্থাৎ পুষ্টিটো কমি যায়, কমি যোৱাৰ ফলত শিশুটিৰ নেক্সট হ'ব লগা নেক্সট আকৌ ডায়েৰিয়া হোৱাৰ প্ৰৱণতাটো আৰু বাঢ়ি যায়। চ' সেনেকুৱা ক্ষেত্ৰত আমি প্ৰিভেণ্ট কৰাৰ কাৰণে অৰ্থাৎ ৰখোৱাৰ কাৰণে আমি প্ৰথম আমি নিউট্ৰিশ্যনটোৰ কেয়াৰ ল'ব লাগে, শিশুটি যাতে সেই ডায়েৰিয়া হৈ থকা অৱস্থাত তেওঁৰ খাদ্যৰ পৰিমাণটো বিশেষ কমি নাযায়। চ' তাৰ কাৰণে আমি প্ৰথম গুৰুত্ব দিব লাগে, আৰু ডায়েৰিয়া হোৱাৰ পিছতো শিশুটিৰ যাতে খাদ্যৰ পৰিমাণটো আমি বেছি কমাই নিদিওঁ, বা আমাৰ কেতিয়াবা কানি পৰম্পৰাগতভাৱে কেতিয়াবা ডায়েৰিয়াৰ সময়ত খাদ্যৰ পৰিমাণটো কমাই দিয়া দেখিবলৈ খাবলৈ নিদিয়ে যে খালে বেছি পায়খানা হ'ব। চ' সেইবিলাকৰ পৰা আমি অলপ আঁতৰত থাকিব লাগে, সেইবিলাক কথা একচুৱেলি ভুৱা হয়। আৰু দুই নম্বৰতে হৈছে আমাৰ যোনটো হাইজিন পাৰ্চনেল আমাৰ হাইজিন পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটো আমি যোনটো ভালকে কৰিব লাগে সেইটো আমি নকৰাৰ ক্ষেত্ৰত আকৌ বাৰে বাৰে ডায়েৰিয়া হোৱা দেখিবলৈ পোৱা যায়। আমাৰ এনভাইৰনমেণ্টটো চাফা হ'ব লাগিব, শিশুটি ব্যৱহাৰ কৰা বাচন বৰ্তনবোৰ চাফা হ'ব লাগিব, যদি শিশুটি কেতিয়াবা বটল ফিডিং কৰি আছে সেই বটলটো ভালকে ষ্টেৰিলাইজ কৰিব লাগিব খোৱাৰ আগত, তাৰপিছত শিশুটি যোনে খুৱাইছে তেখেতে নিজৰ হাতবোৰ ভালকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ ধুব লাগিব। চ' এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'ব লাগিব। তাৰ লগতে আপোনাক জিংকৰ কথাটো কৈছোঁ, জিংক সম্পূৰ্ণ 14 দিনৰ কাৰণে যোনটো কোৰ্চ ডক্টৰৰ পৰামৰ্শ মতে দিয়া হৈছে সেইটো কমপ্লিট কৰিব লাগিব। আৰু শেষত যদি ক'বলৈ যাওঁ আমি শিশুটিক ভেকচিনেশ্যনৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে, কাৰণ এতিয়া বৰ্তমান গভৰ্ণমেণ্টৰ ফালৰ পৰাও এইটো ৰোটা ভাইৰাছ ভেকচিনৰ ভেকচিন প্ৰদান কৰে দি থাকে প্রথম জন্মৰ পিছত তিনিটা ডোজ দিয়া হয় তাৰপিছত আপোনাৰ আঠ মাহলৈকে সময় থাকে সো তাৰ আগতে এই কোর্সটো কমপ্লিট কৰি ৰাখিব লাগে আৰু দুই নম্বৰতে যোনটো মিজেলস অৰ্থাৎ বসন্তৰ যোনটো চিটা সেইটো ন মাহত দিয়া হয় সেইটো বেজি যাতে সময়মতে দিয়া হয় সেই দুটা বস্তু ভালকে এনচিয়ৰ কৰিব লাগে সো এইখিনিয়ে আমি প্ৰতিষেধক হিচাপে আমি এইখিনি কৰিলে নেক্সট হোৱাৰ যোনটো প্ৰবেবিলিটি সেইটো কম হোৱা দেখিবলৈ পোৱা যায়
1: সেইটো শিশুৰ কাৰণে হ'ল

0: বহুতো ডাঙৰৰো হয়, আমাৰ এই ডায়েৰিয়াটো যেতিয়া ডাঙৰৰ হয় তেতিয়া দেখা যায় যে খোৱাটো বন্ধ কৰি দিয়ে, নিমখ ভাত খায় বা কাচকল খালে, এইটো উচিত জানো?
1: সেইটো উচিত নহয়। আমাৰ শিশুটিৰ ক্ষেত্ৰত আৰু ডাঙৰৰ ক্ষেত্ৰত ডায়েৰিয়া বা ডিহাইড্ৰেশ্যনৰ ডিফাৰেঞ্চ বিশেষ একো নাই, গোটেই প্ৰক্ৰিয়াটো একেই হয়। কিন্তু শিশুৰ ক্ষেত্ৰত অলপ সোনকালে চিৰিয়াছ বা বেছি সোনকালে বেছি জটিল অৱস্থালৈ যোৱাৰ বেছি প্ৰৱণতা থাকে। সেইকাৰণে আমি তাৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিব লাগে।
0: আপোনাৰ পৰা আমি বহুতখিনি কথাই জানিলো ORSৰ বিষয়ে আৰু ORSৰ ব্যৱহাৰৰ বিষয়ে। আপোনাক ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো।
1: নমস্কাৰ।
2: ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো প্ৰীতি উপহাৰ এলবামটিৰ পৰা পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা পুৰুষোত্তম দাসৰ।

পুৰুষোত্তম দাসৰ ৰচনাৰে আধুনিক গীতৰ অনুষ্ঠানত সেয়া আছিল পুলক বেনাৰ্জী। এইবাৰ শুনাবলৈ লৈছোঁ সুৰৰ আৱেশেৰে এলবামটিৰ পৰা গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ।

গায়ত্রী হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰিব ৰিব মলয়া এলবামটিৰ পৰা কবিতাৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা অপূৰ্ব বেজবৰুৱাৰ।

0: द्रौपदी मुर्मू ने राष्ट्रपति भवन में रक्षा अलंकरण समारोह में सशस्त्र बलों और पुलिस कर्मियों को वीरता पुरस्कार प्रदान किए। पश्चिम बंगाल के आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना में शामिल होने के साथ ही ये योजना पूरे देश में लागू। आंध्र प्रदेश के विशाखापट्टनम इस्पात संयंत्र में भीषण अग्निकांड में 8 लोगों की मौत। भारत को इस वर्ष सितंबर के बाद भी यूरोपीय संघ को मत्स्य उत्पाद, शहद और अंडे निर्यात करने के लिए बाजार उपलब्ध रहेगा। और क्रिकेट में भारत ने अफगानिस्तान को एकमात्र टेस्ट मैच में पारी और 300 रन से हराकर अपनी सबसे बड़ी जीत दर्ज की। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 739 কিলো হাৰ্জত আৰু এফএম বেণ্ডৰ 101.6 মেগা হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো তুমি আহিবানে ছবিখনৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি।

0: শাহিবানে চিনেমাখনৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অভিমন্যু চিনেমাখনৰ পৰা অংগৰাগ পাপন মহন্ত আৰু ভাস্বতী ভাৰতীৰ কণ্ঠৰ এটি গীত।

0: অভিমন্যু চিনেমাত সেয়া আছিল অংগৰাগ পাপন মহন্ত আৰু ভাস্বতী ভাৰতী। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সুন্দৰপুৰ কেওছ ছবিখনৰ পৰা গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এটি গীত।

সুন্দৰপুৰ কেৱাচ ছবিখনত সেয়া আছিল গায়ত্ৰী হাজৰিকা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো নদী মাথো বয় চিনেমাখনৰ পৰা ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ কণ্ঠৰ এটি গীত।

0: নদী মাথু বয় চিনেমাখনত ৰূপম ভূঞা, তৰালী শৰ্মা, সুবাসনা দত্ত আৰু সৌৰভ মহন্তৰ গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আজি নিশা 9:30 বজাৰ নাট্যানুষ্ঠানত ঋতুপৰ্ণা মোহন বৰুৱা ৰচিত নাটক কমলা, নাটখনিৰ পৰিচালনা কৃষ্ণ ভূঞাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, পৰিৱেশন কৰিব বিহপুৰীয়াৰ ৰঙাভূমি কলাকুশলীসকলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলি। মুখ্যমন্ত্রী ডক্টর হিমন্ত

0: সংযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবোৰক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসনৰ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকা কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায় বিভাগৰ দায়িত্ব দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবিন্দ পুৰকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমুকৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেকথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অফ মেলোডি উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধনাগাৰে লুইট গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰী যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণহুতি দিয়া 6 গৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104 গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক আৰু কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগৰ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 4 গৰাকী অভিযুক্ত অমিত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
1: নিজামৈভোৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়া।

0: Híjole, pobre pavo.
1: আকাশবাণী গুৱাহাটী, আজিৰ নাট্যানুষ্ঠানৰ নিবেদন কমলা। নাটৰ ৰচনা ঋতুপৰ্ণা মোহন বৰুৱাৰ, পৰিচালনা কৃষ্ণ ভূঞাৰ। নাটখনি পৰিৱেশন কৰিছে বিহপুৰীয়াৰ ৰংগভূমিৰ শিল্পীসকলে। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক কমলা।

হেল্ল', মই সাংবাদিক মণীন্দ্ৰনাথে ক'লোঁ। কাচিকটা গ্ৰাণ্ট নামৰ সেই ভিতৰৰ ঠাইখনত কিছু সময়ৰ আগতে এটা নৃশংস ঘটনা সংঘটিত হৈছে। খবৰটো আপোনাক জনালোঁ। যিমান পাৰে সোনকালে থানাৰ মানুহ তাত উপস্থিত হ'লে ভাল হয়, নহ'লে ঘটনাই অন্য মূৰ ল'ব।

0: গ্ৰাণবাসী, আমি ঠিকমতে চাহি চালামত জীয়াই থাকিবলৈ দেৱী মাৰ আশীৰ্বাদ লাগিবই। আজি দুটা বছৰ আমি গ্ৰামবাসীয়ে বহু মুস্কিল সামনা কৰিব লগা হ'ল, হয় কি নহয় ৰাইজ? আমাৰ গৰু ছাগলী মৰিল, পথাৰ উদং হৈ পৰিল, খোৱা লোৱাৰ কাৰণে জামালা বাঢ়িল, চাৰি পাঁচটা ল'ৰা ছোৱালীয়ে সেইখন জংঘলৰ গছত খোৰচা লগাই মৰিল, মৰিল কি নাই মৰা? সেই হাবিখনত মাজে মাজে যে এটা বাঘ ওলাই, মই তহঁতক কৈছিলো নে? সেয়া সেই বাঘ পঠাই দেৱী মায়ে আমিবোৰে যিমান পাপ কৰিছো চব খবৰ পাই থাকে। দেৱী মাৰ খং উঠিছে আমাৰ ওপৰত, তামাম খং। দেৱী মাৰ খঙত সাৰা গাঁচথলী জ্বলি যাব, চব মৰি সাষ্টাং হৈ গ'লোহেঁতেন। কিন্তু আজি এই ঘটনাৰ পৰা মই ভাবিছোঁ দেৱী মাৰ খং ধীৰে ধীৰে কমিব। মনত ৰাখিব ৰাইজ, দেৱী মায়ে বিচাৰিলে আমাক চবকে মাৰিও নিব আৰু কৃপা কৰিলে আমাক বচাইও দিব। জয় দেৱী মাৰ!
1: জয়!
0: পুলিচ আহিছে, পুলিচ আহিছে, চব মনে মনে থাকিবি, তহঁতক যা তা সুধি দম দিব, ভয় খুৱাই মাৰিবলৈ দাণ্ডা উঠাব। কিন্তু সাৱধান, কোনেও মুখ নুখুলিবি, আৰু কোনোবাই যদি এটা শব্দও ক, মই চাবুল মাৰি মাথা ফালি দিম, বুজিলি নে নাই? ঠিক আছে, পুলিচক যি ক'ব লাগে মই ক'ম। আহক ছাৰ, আহক আহক, মই মুনু ছাৰ, মুনু। আপোনাক খবৰটো দিম বুলি ভাবিছিলোঁ, কিন্তু আপুনি আগতে খবৰটো পাই গ'ল।
2: আচ্ছা, মোক টাউনৰ সাংবাদিক মুনীন্দ্ৰনাথে ফোন কৰিলে, তেখেতে হয়তো কোনোবা চ'ৰ্চৰ পৰাই খবৰটো পালে। বাৰু ঘটনাটো কি? গোটেই গাঁৱৰ মানুহ দেখোন জুম বান্ধি আছে।
0: হয় ছাৰ, সেই বহুত ডাঙৰ ঘটনা, ওচৰলৈ গ'লে আপোনালোকে নিজেই দেখিব।
2: আচ্ছা, এইটো কাৰ ঘৰ?
0: কমলাহঁতৰ ঘৰ ছাৰ। আহক আহক ছাৰ, আহক। ঐ গুচ, তহঁতে চালা গোটেই চোতালটো ঘেৰি পেলাইছ, ছাৰ আহিছে দেখা নাই, এই কমচে কম ছাৰক যাবলৈ ৰাস্তাটো উলিয়াই দে। গুচ গুচ, ঐ ভাগুনি, বাৰাণ্ডাৰ পৰা কাঠৰ মোৱাটো লৈ আহ, ছাৰক বহিব দে।
2: এক মিনিট, এক মিনিট,
0: আহক আহক ছাৰ, আহক, বক বক ছাৰ, বক বক।
2: ইচ ৰাম, এইটো কি হৈছে? এইটো মাৰ্ডাৰ নে অন্য কিবা?
0: বলি ছাৰ, বলি দিয়া গ'ল।
2: হোৱাট ননচেন্স, কি ভালটো কথা কৈছে?
0: হয় ছাৰ, ঐ সেই মূৰাটো এইখিনিতে দে।
2: হ'ব হ'ব ছাৰ,
3: ছাৰ পালেহি।
2: অ' নাথ ডাঙৰীয়া, আপুনি আহিলে?
3: হয় হয়, আপোনাক খবৰটো দিয়েই মই বাইক ষ্টাৰ্ট দি দিলোঁ, টাউনৰ পৰা ইয়াত পাওঁতে কিছু সময় লাগিল।
2: আৰু খবৰটো পোৱাৰ লগে লগে মই কনিষ্টেবল দুজনকে লৈ গাড়ী ষ্টাৰ্ট দিলোঁ। চাওকচোন বাৰু, কি যে এটা সাংঘাতিক ঘটনা,
3: ৰিয়েলি বৰ জঘন্য, কিমান নৃশংস ঘটনা।
2: বাচ্চাটো চাই পাঁচ ছয় মাহৰ বেছি হ'ব যেন নালাগে।
4: কি হৈ আছে? কোন আছে তাত? কোন আছে তাত?
0: একেবাৰে দেৱীবালম্বী আছে গাত,
4: কি ঘটনা ঘটে সেইটো মই চাম। তোমালোক তোমালোক সকলো টাইৰ্ছৰ পৰা আঁতৰি যোৱাচোন, যোৱা।
0: কিন্তু
4: মনে মনে থাকা, হে মনে মনে থাকা। আৰু আপোনালোকে আপোনালোকে এইবিলাক কি কৰে?

0: ৰাখিছে হা দেখিছে নে নাথ মাকজনীক দেৱী লম্ভাৰ নামত বাৰান্দাৰ খুঁটাত মেৰিয়াই বান্ধিটো ৰাখিছেই আনকি মুখেৰে মাতিব নোৱাৰাকৈ মুখখনো বান্ধি থৈছে
1: মানুহবোৰৰ বলিয়ালিয়ে সীমা চেৰাই গৈছে অ ভাইটি তোমাৰ নাম কি আছিল
2: মুনু মুনু মুনু
1: যচোন তুমি খুলি দিয়াগৈ যোৱা
2: ঐ ৰামলাল খুলি দে কিন্তু হাত দুখন ভালকৈ ধৰি ৰাখিবি যাতে কেনিও যাব নোৱাৰে আৰে চাওক না ছাৰ তাৰ মুখখন গাটো তেজে ৰঙা হৈ আছে বাচ্চাটো বলি দি ছাৰে তেজ তাই পি খাই দিছে পুৰা দেৱী মাৰ কামেই আছা
0: মনে মনে থাক আৰু বেছি কথা ক'লে তোৰ মূৰত লম্ভা দেৱী মাৰ ভূত ইয়াতেই মই গুচাই দিম এই যাওকচোন যাওক তাই আপুনি মোৰ ওচৰলৈ লৈ আনক এই গগৈ আপোনালোক দুজনো যাওকচোন লৈ আহক
3: ঐ মোক এৰি দে এৰি দে বুলিছো মোক মোৰ ল'ৰাটোৰ ওচৰত যাবলৈ দে এৰি দে
0: ৰ'ব ৰ'ব ৰ'ব আপুনি অকণমান শান্ত হওকচোন আমি পুলিচ পালোহি যেতিয়া আপোনাৰ একো অসুবিধা নহয়
3: হুজুৰ মোক মোৰ কেঁচুৱাটো আনি দিয়ক তেতিয়াৰে পৰা মই তাক গাখীৰ খুৱাব পৰা নাই মোৰ বুকুখন বৰকৈ বিষাইছে হুজুৰ মোক মোৰ কেঁচুৱাটো আনি দিয়ক হুজুৰ মোৰ কেঁচুৱাটো আনি দিয়ক
1: চাওকচোন বৰুৱা পৰিৱেশটো লাহে লাহে বেছি পিনি হ'বলৈ ধৰিছে মাছ চোতালত বস্তাটোৰ ওপৰত গড়ডাল কাষতে তেজ লাগি থকা কোঠাৰখন আৰু ঘৰডালৰ চাৰিওকাষে তেজত বৰ গৈ থকা কেঁচুৱাটিৰ দ্বিখণ্ডিত দেহ এফালে কান্ধৰ পৰা ভৰিলৈকে আৰু আনফালে অকণমানকৈ জিভাখন বাহিৰলৈ ওলাই থকা মূৰটো পৰি আছে আৰু তাৰ চাৰিওফালে ভয়াত্ম চাউনিৰে উদ্দিগ্ন মন লৈ থুপ খাই থকা সেই মানুহখিনি মোৰ বাবে পৰিৱেশটো কিবা অসহনীয় হ'বলৈ ধৰিছে
0: এৰা কোঠাৰৰ ঘাপত মূৰটো এহাতমান আঁতৰত ছিটিকি পৰিছেগৈ তেজৰ লোৰটো তিনিহাতমান দূৰত ডুঙা বান্ধিছে নিজকে এখন বলিশালৰ সন্মুখত থিয় দি থকা যেন লাগিছে হে
1: আৰু এক হাতী মানুহে গুহাৰ পৰা ওলাই আহি পৈশাচিকভাৱে নৰৰক্ত পান কৰা চাবলৈ এই মানুহখিনিয়ে জুম বান্ধিছেহি
0: এৰানাথ বাইদেউ আমি বেছি দেৰি কৰাটো উচিত নহ'ব আপুনি আপোনাৰ নিউজৰ বাবে প্ৰয়োজনীয় ভিজুৱেলখিনি লৈ লওক মই মোৰ কামখিনি আগবঢ়াওঁ
1: ঠিক আছে
0: আচ্ছা একেটাৰ ঘৰৰ মানুহ ইয়াত কোন কোন আছে
2: ৰামধন আছে এই মাইকীটোৰ গিৰিয়েকটো এই পিয়ালিতে জোপোকা মাৰি বহি আছে আৰু এজনী ছোৱালী আছে সেয়া সেয়া ছাৰ সেই দুৱাৰ মুখৰ বেৰত যে আজি আছে তাই তাই ছাৰ
0: আচ্ছা ঠিক আছে বাৰু গগৈ বডিটো আপুনি বস্তাত ভৰোৱাৰ ব্যৱস্থা কৰক আৰু চাব সন্দেহজনক যাতে একো বস্তু থাকি নাযায় গড় কোঠাৰ বস্তা এইবিলাক সকলো লৈ লওক ছোৱালীজনীক বাৰু বৰ্তমান নালাগে প্ৰয়োজন হ'লে তাইক আমি পিছত মাতিম এতিয়া মাকৰ লগতে দেউতাককো উঠাই লওক হা শুনক শুনক শুনক শুনক আপোনালোক সকলো ঘৰা ঘৰি যাওকচোন ইয়াত জুমবাদী নাথাকিব আৰু শুনক এই কেছটোৰ বাবে প্ৰয়োজনত আপোনালোকৰ মাজৰ দুই এজনক আমি বিচাৰিম তেতিয়া কিন্তু আপোনালোক যাব লাগিব হ'ব শইকীয়া আপুনি মাকজনীক গাড়ী উঠাওকচোন ৰামধন আপুনিও তেখেতক ধৰি দিয়ক গগৈ বলা
3: হুজুৰ মোক কেঁচুৱাটো দিয়ক মোৰ বুকুখন বৰকৈ বিষাইছে অ হুজুৰ মই মই মৰি যাম এতিয়া
0: গগৈ গাড়ী

0: হেৰি, সন্ধিয়া লাগিবৰ হ'ল।
1: আপুনি এতিয়াও বাহিৰৰ বাৰান্দাতে বহি আছে। মই দিনৰে পৰা মন কৰিছোঁ কিবা এক গভীৰ চিন্তাই আপোনাক উদ্বিগ্ন কৰি ৰাখিছে।
2: মণি, মোৰ মনটোত দুটা শব্দই আউল টানিছে। তেজৰ আদিম চিনাকি চিনাকি গোন্ধ এটা মোৰ নাকত লাগি আছে। সন্মুখত মই এখন বলিশাল প্ৰদৰ্শন কৰিছোঁ। নাজানো সেইখন কিহৰ বলিশাল, নৈতিকতাৰ বলিশাল, প্ৰগতিৰ বলিশাল নে দৰিদ্ৰতাৰ বলিশাল। ৰক্ত স্নান কৰি এটা নিৰ্দয় শিশু হত্যাক মই তাৰ মৃত্যুৰ বৰ্ণনা কেনেকৈ কৰিম? সেই মৃত্যুৰ বাবে তাৰ মাকক দোষী সাব্যস্ত কৰিব পৰাকৈ মই একো নিলিখোঁ, কিন্তু কি লিখিম? জনবাৰ্তাৰ এজন ষ্টাফ ৰিপৰ্টাৰ হিচাপে সংবাদ বিচাৰি ফুৰা মোৰ অনুসন্ধিৰ্য মনটো এক জয়াল পেটহ লোকৰ বিভৎসতাৰ লগত মুখামুখি হৈ এক গভীৰ নিৰাশাত

0: কাপোৰ গৈ আছে। কেমেৰাৰ এংগল মিলাই থাকোঁতে মোৰ হাতখন কঁপিছিল। মন ডাঠ কৰি এটা শ্বট ল'লোঁ, তাৰপাছত আকৌ এটা শ্বট, কনফাৰ্মেশ্যন শ্বট। কালিলৈ ফটোখন পেপাৰত ওলাব, দেশখনত আলোড়ন তুলিব, ৰাজনৈতিক ব্যক্তিৰ পৰা ভিক্ষাৰীলৈকে সকলোৱে ক'ব দেশলৈ দুৰ্দিন আহিল, ইয়াৰ প্ৰতিকাৰ লাগে।
1: নিউজ চেনেলবোৰে পৰ্টেলবোৰে ঘটনাটোত নিজাকৈ ৰহণ সানি এক অনাকাংক্ষিত চমক সৃষ্টি কৰিব। বিৰোধীয়ে চৰকাৰখনলৈ দুখ ঠেলি ৰাজনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিব। বজাৰে সমাৰে ইজনে সিজনক লগ পালেই এই ঘটনাটোকেই চৰ্চা কৰিব। দুদিনমান এনেকৈ চলিব। হত্যাকাৰী হিচাপে মাকজনীক জেললৈ পঠিয়াব। লাহে লাহে সকলোৱে পাহৰি যাব ঘটনাটো।
0: সময়ৰ লগে লগে ঘটনা এটা সাধাৰণ ঘটনা হিচাপে চোৱাটো মানুহৰ প্ৰৱণতা হৈ পৰিছে। নহ'বই নে কিয়? পৃথিৱীৰ চুকে কোণে ঘটনা এই ঘটনাবোৰ এতিয়া তেনেই সাধাৰণ। কাৰাগাৰৰ বন্ধ কোঠৰীত যেতিয়া কমলাৰ বুকুত উন্দলি উঠা গাখীৰে তন্তনাব, তাৰ বিষত যেতিয়া দুহাতেৰে বুকুখন খামুচি ধৰি যন্ত্ৰণাত গেঙাই গেঙাই মজিয়াত পাগুৰি পৰিব, তেতিয়া তাইৰ মনত এই ঘটনাটোৱে ন ৰূপত ধৰা দিব। যেতিয়া উজাগৰি ৰাতি বা নিসংগ মুহূৰ্তত সেই কেঁচুৱাটোৰ গাৰ কোমল গোন্ধ, তাৰ অপৈণত স্পৰ্শবোৰে তাইৰ গাত কিল পেলাই থাকিব, তেতিয়া তাই এই ঘটনাটো নতুনকৈ আৱিষ্কাৰ কৰিব আৰু মনৰ দহনত হিয়া ডাকুৰি ডাকুৰি কান্দিব। অন্যথা কোনো মানুহেই কোনোৱেই নিজৰ লগত নঘটা ঘটনা এটাক উপলব্ধি কৰিব নোৱাৰিব। মনে, সন্ধ্যা লাগিল, ঘৰৰ লাইটবোৰ জ্বলাই লোৱা, মই এপাক থানাৰ পৰা আহোঁ।

0: নাহ ডাঙৰীয়া দেখোন কিয় দুৱাৰ মুখতে ৰল যে, আহক আহক সোমাই আহক, বহক বহক।
1: হ'ব ধন্যবাদ। থানাৰ সন্মুখত মানুহৰ ভিৰ এটা দেখিলোঁ।
0: নক'ব আৰু নাথ, সেই যে মনু নামৰ ল'ৰাটো, সিয়ে আপোনাৰ কাচিকতা গ্ৰান্তৰ কিছুমান মানুহ লগত লৈ থানাৰ সন্মুখত গোট খাই আছে। গোটেই ঘটনাটোত এটা তান্ত্ৰিক ৰহন সানিবলৈ সি চেষ্টা কৰিছে। সিহঁতৰ মতে কমলাৰ গাত দেৱীমা লম্ভাৰ বাবেই হেনো এই ঘটনাটো ঘটিবলৈ পালে।
1: আজিৰ যুগতো
0: চাওকচোন বাৰু নাথ, আজিৰ যুগ বুলি হয়তো আপুনি আধুনিকতাৰ বাদৰ কথাই কৈছে, কিন্তু আধুনিক যুগৰ এই বৈজ্ঞানিক বিশ্লেষণৰ সন্মুখত থিয় হৈ আমি জানো এই অনাকাংক্ষিত আৰু অপ্ৰয়োজনীয় ধৰ্মীয় কূপটোৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিছো।
1: হয়, আপোনাৰ কথাখিনি যথেষ্ট যুক্তি আছে। প্ৰগতিৰ পথত এতিয়াও বহু দুৱাৰদলি পৰি আছে, ভিন্ন ৰঙৰ ভিন্ন দুৱাৰ। সেইবোৰ কাৰোবাৰ উদ্দেশ্য প্ৰণোদিতভাৱেই থিয় কৰাই ৰাখে আৰু তাৰ মাজেৰে একোটা ঘটনা পাৰ হৈ যাওঁতেই ভিন্ন ৰং লাগি ভিন্ন ৰূপী হৈ পৰে, ফলত ঘটনা এটাই আচল ৰূপ ক'ৰবাতে হেৰুৱাই পেলায়।
0: নহ'ব বুজিছে, কেতিয়াও নহ'ব। যেতিয়ালৈকে আমাৰ চৰিত্ৰ সলনি নহ'ব তেতিয়ালৈকে একোৱেই নহ'ব আমাৰ। চাওকচোন বাৰু, গোটেই ঘটনাটোৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছেহে, কেইটামান পৰ্টেলে মিডিয়াত নিউজ বজাই দিলে আৰু তাৰে কেইটামানে এতিয়া প্ৰশাসনকো আজৰিছে। প্ৰশাসনৰ দোষ বুলি কোৱাৰ লগে লগে এইখন থানাৰ অ'চি হিচাপে মোৰেই ওপৰত প্ৰেছাৰ বাঢ়িছে।
1: মাকজনী মানে কমলাৰ বৰ্তমান অৱস্থা কেনেকুৱা?
0: কেইবা ঘণ্টা ধৰি কেঁচুৱাক গাখীৰ দিব নোৱাৰা হোৱাত তাই প্ৰচণ্ড বুকুৰ বিষত ভুগিছিল। আমি তৎকালে মেডিকেল ছাপৰ্ট ললোঁ। অন্ততঃ মানৱতাৰ খাতিৰত আছামীক কেৱল আছামীৰ দৃষ্টিৰে নাচাই সেয়া আমি কণ্টিনিউ কৰিম যেতিয়ালৈকে আমাৰ কাষ্টডিত ৰাখিম।
1: তেওঁক জেৰা কৰা হৈছে নেকি?
0: সুবিধা বুজি আমি সোধপোছ অব্যাহত ৰাখিছোঁ আৰু সন্তানটোক যে তাই হত্যা কৰিছে সেইটো তাই স্বীকাৰ কৰিছে। তাৰ বাদে তাই একো কথাই ক'ব নোখোজে, মাথো কেঁচুৱাটোৰ কথা কৈ কান্দে, মাজে মাজে অস্ফুটভাৱে মুখেৰে কিবা ভুনভুনাই থাকে। কি ক'ব খুজিছে একো বুজিবই নোৱাৰি। আই মিন ডিপ্ৰেশ্যনত গৈছে যেন অনুমান হয়।
1: আৰু বাপেকজন,
0: তেওঁতো আমাৰ কথাবোৰ একেবাৰে আওকাণ কৰিছে। হয়তো পুলিচৰ আগত মুখ খুলিবলৈ তেওঁ ভয়ো কৰিব পাৰে।
1: মই বাৰু এবাৰ তেওঁক লগ পাব পাৰোঁনে, যদিহে আপোনাৰ কোনো আপত্তি নাই?
0: নাই নাই নাই, নিশ্চয় পাৰে নিশ্চয় পাৰে। তেখেত সৌ কাষৰ কোঠাটোৰ বেঞ্চতে বহি আছে।

0: আপুনি কমলাৰ গিৰিয়েক ৰামধন? নাই নাই নাই নাই,
1: উঠিব নালাগে, আপুনি বহক বহক বহক। মই কোনো পুলিচৰ মানুহ নহয়, আপোনাৰ দৰেই এজন সাধাৰণ মানুহ। বহক, মই বাৰু আপোনাৰ কাষতেই বহিছোঁ, কিবা অসুবিধা পাব নেকি?
2: নাই নাই নাপাওঁ, বহক।
1: ঠিক আছে,

0: এইয়া এইটো লওক লওক লওক লওক, মই ঘনাই পানী খাওঁ। সেয়ে মোৰ এই বেগটোত পানীৰ বটল এটা লৈ ফুৰোঁ। খাওক খাওক। এতিয়া গাটো কিছু হ'লেও ভাল লাগিব। নাই নাই, বটলটো মোক ঘূৰাই দিব নালাগে, আপুনি ৰাখি থওক, আপোনাকে প্ৰয়োজন হ'ব। বাৰু কওকচোন, আপোনাৰ ঘৰৰ মানুহ কেইজন? কওক, একো চিন্তা কৰিব নালাগে, মোৰ লগত কথা পাতিলে আপোনাৰ মনটো অলপ পাতল লাগিব।
1: মানুহ বুলিবলৈ বহুতে আছিলে, ছোৱালী তিনিজনী, সৰুজনী আমাৰ লগতে থাকে আৰু ডাঙৰ ছোৱালী দুজনী বোজন হোৱাৰে পিছৰে পৰা চহৰৰ দুঘৰ মানুহে কাম কৰিবলৈ বুলি লৈ গ'ল। তেতিয়াৰে পৰা সিহঁত তাতে আছে। যোৱা মেলা অসুবিধাত আমিও খবৰ কৰিবলৈ যাবই পৰা নাই। সিহঁতক লৈ বৰকৈ চিন্তা কৰা নাই। খাবলৈ ববলৈ দুসাজ পাইছে বুলিয়েই মনত শান্তি পাই আছোঁ।
0: আৰু ল'ৰাটো?
1: ডাঙৰ ছোৱালী দুজনীৰ তলৰে সি। সৰুৰে পৰা সি ভালেই আছিল, কিন্তু লাহে লাহে নাজানো কি হ'ল ল'ৰাটোৰ, কাকো মাত বোল নকৰা হ'ল। পুৱাই ঘৰৰ পৰা ওলাই যায় আৰু বহু ৰাতিলৈকে উভতিয়ে নাহে। গছৰ তলে বাঁহৰ তলে জোপোকা মাৰি বহি থাকে। এনেকৈয়ে থাকি থাকি এদিন গাঁৱৰ জাৰণী তৰাত সি চিপ লৈ মৰি থাকিল। আমি একোৱে বুজি নাপালোঁ, কিয় কৰিলে বা সি এনেকুৱা।
0: হেৰা, বৰ দুখ লগা কথা।
1: তাৰ তলৰজনী ছোৱালী ঘৰতে আছে। তাই তলৰে যিবা এটা ল'ৰা কেঁচুৱা আহিছিল ঘৰখনলৈ, তাকো আজি।
0: বুজিছোঁ, মই বুজি পাইছোঁ। আপোনাৰ জীৱনত নিবিচৰাকৈ বহু ঘটনাই ঘটি গ'ল। কি এক মানসিক কষ্টৰ মাজত আপুনি ছটফটাই আছে মই ভালদৰে বুজি পাইছোঁ।
1: মই বৰ বিপদত পৰিছোঁ অ' হুজুৰ, একেবাৰে অসহায় হৈ পৰিছোঁ মই।
0: এই সময়ত আপুনি ভাগি পৰিলে নহ'ব, ধৈৰ্য ধৰিব লাগিব।
1: এতিয়ালৈকেতো ধৈৰ্যই ধৰি আছোঁ।
0: এটা কথা কওকচোন, আপোনাৰ ল'ৰা ছোৱালীকেইটাই পঢ়া শুনা কিমান কৰিছিল?
1: ক'তনো পঢ়া শুনা কৰিব, পঢ়া শুনা কৰিবলৈ গাঁৱত পৰিৱেশ আছে জানো। পইচাৰ অভাৱত অলপ জনা বুজা হ'লেই ল'ৰা ছোৱালীবোৰ পইচাৰ কাৰণে সেই কামলৈ পঠিয়াই দিয়া হয়।
0: টকাৰ অভাৱত আপোনালোকৰ ল'ৰা ছোৱালী ভালকৈ খোৱাব নোৱাৰে, পিন্ধাব নোৱাৰে, সিহঁতক পঢ়াব নোৱাৰে। অথচ আপোনালোকৰ প্ৰায়বোৰ ঘৰতে চাৰি পাঁচটাকৈ ল'ৰা ছোৱালী জন্ম দিয়ে।
1: আমাৰ মানুহে সেয়া ভগৱানৰ দান বুলি বিশ্বাস কৰে।
0: এই ভ্ৰান্ত ধাৰণাবোৰ আপোনালোকৰ মূৰৰ পৰা আঁতৰাবলৈ চৰকাৰীভাৱেতো আপোনালোকৰ তালৈ মানুহ গৈছে।
1: বহুবাৰ গৈছে, বহুতবাৰ বুজাইছেও, কিন্তু যেতিয়াই সেই চৰকাৰী মানুহবোৰ গাঁৱৰ পৰা উভতি আহে, তাৰপিছতে গাঁৱৰ সকলোৱে বহি মেল পাতে, সকলোৱে আলোচনা কৰিছে। এই সন্তানবোৰ আমাক ভগৱানে দিছে, তাক এই দুনিয়ালৈ আহিবলৈ বন্ধ কৰা মানেই এক ডাঙৰ পাপ। সিহঁত ডাঙৰ দীঘল হৈ উপাৰ্জন কৰিব, আমাক খোৱাব বোৱাব সুখত ৰাখিব, বাচ লাগি গ'ল সকলোৰে মনত ফূৰ্তি।
0: আপোনালোক এটা ভুল ধাৰণাৰ বশৱৰ্তী হৈছে, এটা কুসংস্কাৰে আপোনালোকৰ মনবোৰ ভিতৰৰ পৰাই পংগু কৰি থৈছে। আজি আপোনাৰ ঘৰত এটা নৃশংস হত্যাকাণ্ড হ'ল, তাৰ কাৰণ কি আপুনি ভাবি চাইছেনে?
1: কি কাৰণ কি অকাৰণ এই সময়ত মই একোৱে ভাবি পোৱা নাই, কিন্তু কিন্তু এটা কথা মোৰ মনলৈ আহিছে।
0: কি?
1: আমাৰ গাঁৱত এখন থান আছে। এটা ঘটনাৰ পাছত থানখন বহুদিন ধৰি বন্ধ হৈ আছিল। তাত এটা নগ্ন দেৱী মাৰ মূৰ্তিও আছিল। দুই এটা ল'ৰা লগ লাগি মনুহতে থানখন পুনৰ খুলিবলৈ বিচাৰিছিল।
0: আজিৰ পৰা 7 বছৰ আগতে সেই থানৰ সন্মুখত এজন অচিনাক্ত মানুহক হত্যা কৰা হৈছিল, যিজন মানুহৰ শৰীৰৰ পৰা মূৰটো কাটি পেলোৱা হৈছিল, আৰু সেই কটা মূৰটো কোনোদিনেই বিচাৰি পোৱা নগ'ল। সন্দেহ কৰা হৈছিল সেয়া দেৱীৰ নামত কোনোবাই বলি দিছিল,
1: কিন্তু তাত হাঁহ পাৰ ছাগলী আগৰে পৰা বলি দিয়াৰ নিয়ম আছিল,
0: আৰু সেই বলিৰ মাংসৰে সুবিধাভাৱে কেইটামানে উদৰ পৰাইছিল, বেপাৰ কৰিছিল তাত। হয়তো সেই মানুহজন কাৰোবাৰ শত্ৰু আছিল, যাক দেৱীৰ নৰবলিৰে তুষ্টি কৰাৰ দোহাই দি হত্যা কৰা হৈছিল। বিভিন্ন কাৰণ চালি জাৰি চাই প্ৰশাসনে থানখন বন্ধ কৰি দিছিল, আৰু এতিয়া তাকে আৰম্ভ কৰিবলৈ মানুহবোৰক উঠি পৰি ৰাখিছে।
1: নাই, মানুহবোৰে সিহঁতৰ কথাত বৰকৈ হয়ভৰ দিব খোজাই নাই, কিন্তু এই ক্ষেত্ৰত কমলা যেন অলপ বেলেগ আছিল। তাই মাজে মাজে থানখনৰ ফালে গৈছিল, কেতিয়াবা মনুহতোক লগ ধৰিছিলগৈ। লাহে লাহে মই দেখিলোঁ তাইৰ কাম কাজবোৰ অলপ সলনি হৈছে।
0: কেনেধৰণৰ সলনি? উন্মাদ, খঙাল, চিঞৰি বাখৰি, গালি শপনি পাৰি থকা?
1: নাই, একেবাৰে শান্ত, শীতল,

0: মুখেৰে কাকো একো নমতাকৈ ঘৰৰ চুকত গছৰ তলত তাই জোপোকা মাৰি বহি থকা হ'ল।
1: ছোৱালীজনী আৰু কেঁচুৱাটো?
0: ছোৱালীজনী ভয় খাইছিল, তাই পৰাপক্ষত আঁতৰি আঁতৰি থাকিব বিচাৰিছিল। কেঁচুৱাটোক মন গ'লে লৈছিল, গাখীৰ খুৱাইছিল, আৰু মন গ'লে নলৈছিল। কানি কাটি নিধাটো খোৱা কণমানিটোক যেতিয়া ছোৱালীজনী খোৱাবলৈ চেষ্টা কৰিছিল।
1: আপুনি জানিবলৈ চেষ্টা কৰিছিল নে কমলাই কিয় এনে আচৰণ কৰিছে?
0: আজি দুদিনমানৰ আগৰ কথা। সেইদিনা ফেক্টৰীৰ পৰা উভতোতে কিছু দেৰি হৈছিল। ঘৰ পাওঁতে গাঁৱৰ মানুহ সকলো হৈ পৰিছিল। বাৰান্দাতে চাইকেলখন থৈ মই কমলাক মাত দিছিলোঁ।

0: কমলা, ও কমলা, দুৱাৰ খুল।
1: মুনি, তই দুৱাৰ খুলিছ যে, মা খুলে নেকি?
2: নাই খোৱা, পিছফালৰ পিয়ালিতে বহি কান্দি আছে, ভিতৰলৈ মাতিলেও নাহে, কিবা সুধিলেও নকয়।
1: কেঁচুৱা খুলে নেকি?
2: মই তাক নিচুকাই নিচুকাই শুৱাই লৈছিলোঁ।
1: দে, দুৱাৰখন মাৰি থ, মই মাৰ ওচৰলৈ যাওঁচোন।
2: মই শুই যাওঁ, নতু ভাইটোৱে আকৌ সাৰ পাই আমনি কৰিব।
1: কমলা, কি হ'ল? এনেকৈ পাছফালক পিয়ালিত বহি আছ যে তই, কান্দিবলৈ আকৌ কিটো হ'ল? তোৰ কি হৈছে কচোন মোক। আৰে কমলা, ক না।
3: ভয়, এটা ভয়ে খেদি ফুৰে মোক।
1: কিহৰ ভয়?
3: শুব নোৱাৰো, খাব নোৱাৰো, কেনিও যাব নোৱাৰো, যিয়ে নকৰোঁ তেওঁ মোক খেদি ফুৰে।
1: কিন্তু কোনে খেদি ফুৰে তোক?
3: দেৱীমা, শুবলৈ ল'লে চিলমিল টোপনিৰ সপোনত তেওঁ আহে, মোক কিবা খাবলৈ খোজে। তেওঁৰ বৰ ভোক লাগিছে, বহুদিন একো খাবলৈ নোপোৱাৰ ভোক, পোহৰ মুখখন এন্ধাৰ কৰি পেলোৱাৰ ভোক। বহুত ভোকত তেওঁ মোৰ বুকুৰ কেঁচুৱাটো খাবলৈ বিচাৰে। মই ধৰ ফৰাই সাৰ পাই উঠো, মই কি কৰোঁ?
1: এইবোৰ তোৰ চব মনৰ ভাৱ কমলা, পাহৰি যায় এইবোৰ, এই চব বেয়া কথা।
3: নহয় মনৰ ভাৱ, মুনুহঁতে কৈছে মোক, আমাৰ গ্ৰামত দেৱীমাৰ বেয়া দৃষ্টি পৰিছে, তেওঁক বহুদিন এলাগি কৰি ৰখাৰ বাবেই তেওঁৰ আমাৰ ওপৰত প্ৰতিশোধ ল'ব, গোটেই গ্ৰাম ধ্বংস কৰি দিব। আমি কিবা এটা উপায় কৰিব লাগিব, দেৱীমাক সন্তুষ্ট কৰি ৰাখিব লাগিব, নহ'লে বাচি থকাৰ কোনো উপায় নাই।
1: যত চব গণ্ডগোলৰ মূল এই মুনুহত, কি দৰকাৰ আছে সিহঁতৰ ওচৰলৈ যোৱাৰ? এই চব কথা সিহঁতে তোৰ মূৰত ভৰাই দিছে, আৰু তই তাকে ভাবি ভাবি নিজৰ মগজ গৰম কৰ।
3: চুপ, আৰু এটাও কথা নকবি, সিহঁতে যি কৰিছে এই গ্ৰামৰ ভালৰ বাবে কৰিছে, দেৱীমা সন্তুষ্ট থাকিলে গোটেই গ্ৰাম ফূৰ্তিত থাকিব, মানুহৰ খোৱা বোৱাৰ যোগাৰ থাকিব, বেমাৰ আজাৰ নহ'ব, ধন টকা পইচা হ'ব। ইয়াৰ পাছত যদি তই মুনুহঁতক বেয়াকে ক, তোক ডিঙিত কামুৰি ধৰি মই তোৰ তেজ পি খাই দিম।
1: শুননা, হয় কমলা, নেযাবি কমলা, নাই ভিতৰ পালেগৈ।

0: মুনি অ মুনি
1: কি বাবা
0: এ শুই উঠিয়ে মা কেনি গলো এ মই পাঁচফালৰ বাহৰ তল আগফাল চবতে চালো কতো দেখোন নাই
1: তই শুই উঠাৰ আগতেই মা ওলাই গ'ল
0: আৰু কেঁচুৱাটো
1: মোৰ কাষতে শুই আছিল তাৰ পৰা উঠাই লৈ গৈছে মই নিবলৈ নিদিওঁ বুলি ভাবি পিছে পিছে আগফালৰ বাৰাণ্ডা পাওঁ মানে মা দুৱাৰ খুলি দৌৰ মাৰিলে মই ৰাস্তালৈ গৈ কেইবাবাৰো মাক মাতিলোঁ তেওঁ ঘূৰিয়েই নাচালে
0: কি যে বিপদে আহি আমাক লগ ধৰিছেহি একো বুজি পোৱা নাই মুনি
1: বাবা তই পাৰিলে মাক ডাক্তৰৰ ওচৰলৈকে লৈ যা ডাক্তৰক দেখুৱালে মা ভাল হৈ যাব
0: তাকে ভাবিছোঁ
1: কিবা এটা কৰ বাবা কিবা এটা কৰ মই বৰ ভয় খাইছোঁ মাৰ মুখলৈ চাব নোৱাৰি চকুকেইটা জুই হৈ জ্বলি থাকে কেঁচুৱা ভাইটোৰ সেইকেইদিন যে কিমান কষ্ট হৈছে
0: ৰমণী

0: তই চিন্তা নকৰিবি, মই কিবা এটা ব্যৱস্থা কৰিমেই। যা, কিবা এটা বনাকৈ যা। মই খাই বৈ ফেক্টৰীলৈ যাওঁ, তাত বহুত কাম পৰি আছে। যা।
1: হ'ব বাবা, পাৰিলে কালিলৈকে মাক ডাক্তৰৰ ওচৰলৈ লৈ যাবি।
0: সেই যে আজি ৰাতিপুৱাই মই খাই বৈ ঘৰৰ পৰা ফেক্টৰীলৈ বুলি ওলাই গ'লোঁ, গৈয়ে চিধাই কামত ধৰিলোঁ। আজি কিন্তু ফেক্টৰীৰ কামত একেবাৰে মন বহা নাছিল, কিবা এটা যেন ভালেই লাগি থকা নাছিল। চেৰেং চেৰেংকৈ মোৰ ছোৱালীজনীলৈ আৰু সেই কেঁচুৱাটোলৈ বৰকৈ মনত পৰিছিল। মই বৰ উচপি চাই আছিলোঁ। প্ৰায় এক ঘণ্টামানৰ পিছত মই খামাল দিবলৈ বুলি বস্তা এটা পিঠিত বুকি লওঁতেই ছোৱালীজনীৰ মাতটো শুনিলোঁ। মই খৰধৰকৈ তাতে বস্তাটো পেলাই ফেক্টৰীৰ দুৱাৰমুখলৈ ওলাই আহিলোঁ। দেখোঁ মুনি উধাটো খাই মোৰ ওচৰলৈ দৌৰি দৌৰি আহিছে। তাইক দেখি মোৰ বুকুখন চেৰেং কৈ গ'ল। খামি যাবি তাই মোৰ ওচৰ পালেহি। মই তাইক সাৱটি ধৰিলোঁ। মই তাইক কি হ'ল বুলি সুধিছিলোঁ, কিন্তু তাই একো কথাই ক'ব পৰা নাই। মই কাষতে থকা ড্ৰামটোৰ পৰা অলপ পানী আনি তাইক খাবলৈ দিলোঁ। ভয়ত যেন তাই কঁপি উঠিছিল। তাইক সাৱটি ধৰিলোঁ। তাই ভয়ে ভয়ে মোক ঘটনাটো ক'লে। মোৰ ভৰিৰ তলৰ পিঠিখন হেৰাই যোৱা যেন লাগিল। এক মুহূৰ্তও নৰৈ মই ছোৱালীজনীক উঠাই তাইৰ সমস্ত শক্তিৰে চাইকেলখন চলাই ঘৰ পালোঁগৈ। তাৰপিছত কি হৈছে আপুনিতো সকলো দেখিয়ে আছে।
2: ঠিক আছে, তুমি কমলাৰ ওচৰলৈ যোৱা, মই তোমাক পাছে পৰে লগ পাম। তই কন্দা কথা বন্ধ কৰিছ নে নাই? তোক এতিয়া ক'ৰ পৰা আনি দিলো ল'ৰাটো? এতিয়া মৰা ল'ৰাটোৱে আহি তোৰ গাখীৰ খাবহি? ইমান যদি মৰমেই আছিল বলি দিছিলি কিয়? হৈ ৰান্ধন, তাত থিয় হৈ কি কৰিছ? এইফালে
1: সি মোৰ ওচৰলৈ আহি কি কৰিব? সি মোৰ জীৱনটো ঘূৰাই দিব পাৰিব? এক নম্বৰ হাৰামী হয় এই বস্তিৰ মানুহবোৰ। লেউ লেউ পোকৰ দৰে বাচ্ছা জন্ম দিব পাৰে, কিন্তু খোৱা বোৱাৰ যোগাৰ দিব নোৱাৰে। হয় আনি দে, মোৰ ল'ৰাটো আনি দে, মই মৰি যাম এতিয়া।
2: সেইকাৰণে মানুহে আঁঠুৱা চাই ঠেং মেলিব লাগে। নিজৰ সংসাৰখনকে ভালকৈ টানিব নোৱাৰ, ইফালে হোৱাই নোহোৱাই ল'ৰা ছোৱালী জন্ম দিয়ক। লাগিলে সন্তান এটাই হওক, তাকে ভালকৈ পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব লাগে, তেতিয়াহে মাক দেউতাকে মনত শান্তি পায়।
3: গগৈ
2: ছাৰ,
3: এই মুনু নামৰ ল'ৰাটোক ধৰি আনিব লাগিব। তাক ভালদৰে সোধপোচ কৰিলে বহু কথাই ওলাই পৰিব।
0: হয় ছাৰ, মই যি দেখিছোঁ এই মুনু আৰু তাৰ লগৰ কেইটাক ধৰিলেই বহু ঘটনাৰ আচল কাৰণবোৰ ওলাই পৰিব ছাৰ।
3: সিহঁতবোৰ ক'ত থাকে তই জান? সুধিছোঁ মই।
0: মন্দিৰৰ পিছফালে সেই বিথুন নামৰ বুঢ়া এজনৰ ঘৰ। সেই সিহঁতবোৰে সদায় তাতে লগ হয় আৰু বহু ৰাতিলৈকে আড্ডা দি থাকে ছাৰ।
3: ঠিক আছে গগৈ
2: ছাৰ,
3: ব'লা।
2: হয় ছাৰ, ব'লক।

0: আমাৰ বৰুৱা ছাৰ দেখোন হঠাতে ওলালেহি যে।
1: পুলিচৰ মানুহ, কেতিয়া ক'ত হাজিৰ হৈ যাওঁ নিচেই তত ধৰিব নোৱাৰো।
0: বাৰু যিয়েই নহওক, আমাৰ ঘৰলৈ আহিছে যে, আহক আহক বহক।
2: হ'ব
0: দিয়া বহক।
3: আৰু নাথ, আপোনাৰ ঘৰৰ পৰিৱেশটো কিন্তু বেছ শান্ত।
0: পৰিৱেশটো শান্তই, পিছে এই পৰিৱেশটোত থকা আমি প্ৰাণী দুটাইহে অশান্ত কৰি থাকোঁ।
3: তেখেত ক'ত?
0: ওচৰৰে বৌৰগৰাকীৰ ঘৰলৈ গৈছে। ৰ'ব, মই কল এটা কৰি দিম।
3: নাই নাই নাই, নালাগে নালাগে, মই এনেও বেছি সময় নকৰোঁ। আচলতে মই কাচিকতা গ্ৰান্তলৈ গৈছিলোঁ এটা বিশেষ কামত।
0: হয়।

0: তিনিটা লগত ঘূৰি আহি বোলো আপোনাৰ ঘৰতে সোমাই দিওঁ।
1: বৰ ভাল কৰিলে। পিছে ঘটনাটো বৰ্তমান সময়ত কি পৰ্যায়ত আছে? আজি এসপ্তাহেই হ'ল নহয়।
0: হয়, পুলিচৰ ইনভেষ্টিগেশ্যনত ঘটনাৰ নতুন নতুন তথ্য কিন্তু পোহৰলৈ আহিছে। আগতে ঘটি যোৱা বহু ঘটনাই আছিল পূৰ্ব পৰিকল্পিত।
1: হয় নেকি?
0: মনুহঁতৰ গেংটোক এৰেষ্ট কৰি ভালকৈ সোধপোছ কৰাটো সিহঁতে মুখ খুলিছে।
1: আগৰ পৰাই ঘটি যোৱা যিবোৰ ঘটনা মই জানিছিলোঁ, এজন সাংবাদিক হিচাপে মই অনুমান কৰিছিলোঁ যে ঘটনাবোৰ ঘটা নাছিল, এক সুচতুৰ পৰিকল্পনাৰে তাক ঘটোৱা হৈছিল। অনুমান কৰিছিলোঁ এই দেৱীমাৰ থানখন সেই দুষ্ট চক্ৰটোৰ বাবে এক মাধ্যম আছিল।
0: এক্সেক্টলি, ঠিক কথা কৈছে আপুনি নাথ। এই থানখন এই দুষ্ট চক্ৰটোৰ বাবে আলাউদ্দিনৰ চাকি হৈ পৰিছিল।
1: য়েছ,
0: দেৱীৰ আগত বলি দিবলৈ নিয়া হাঁহ ছাগলী পাৰ কুকুৰ আৰু বলি দিয়াখিনিৰ পৰা সিহঁতে বহুত মাংস পাইছিল, আৰু বলি নিদি দেৱীমাৰ নামত এৰি দিবলৈ থোৱাখিনি সিহঁতে বহুত দামত বিক্ৰী কৰিছিল। তাৰোপৰি মাননীৰ নামত আগবঢ়োৱা টকা পইচাবোৰ সিহঁতৰ পকেটত সোমাইছিল।
1: কিমান চতুৰ এই মানুহবোৰ!
0: তাকেতো,
1: কিমান ঘৃণনীয় আৰু নিকৃষ্ট কাণ্ড কৰিছিল এই দুষ্ট চক্ৰটোৱে! আৰু হয়তো যেতিয়া এই সৰল দৰিদ্ৰ মানুহখিনিয়ে দেৱীৰ সন্মুখত বলি দিবলৈ, দান দক্ষিণা দিবলৈ লাহে লাহে আওকাণ কৰিবলৈ ধৰে, তেতিয়া হয়তো এই দুষ্ট চক্ৰটোৱে অনাকাংক্ষিত ঘটনা এটা ঘটাই দিয়ে।
0: এক্জেক্টলি,
1: আৰু সহজ সৰল অশিক্ষিত মানুহখিনিৰ মনত দেৱী মাৰ নামত ভয় সঞ্চাৰ কৰিবলৈ অহৰহ কৌশল ৰচনা কৰে, যাতে মানুহখিনি পুনৰ দেৱীৰ চৰণত পৰেগৈ।
0: একেবাৰে সত্য ঘটনাত এই দুষ্ট চক্ৰটোৱে মানুহবোৰৰ ব্ৰেইন ৱাশ্ব কৰে, এক ত্ৰাসৰ সৃষ্টি কৰে। আৰু কি জানে, বহু সন্তান জন্ম দিয়াটো দেৱীৰ মাৰ আশীৰ্বাদ বুলি কোৱা এই চক্ৰটোৱে গাঁওখনৰ বহু ল'ৰা ছোৱালীক বাহিৰত কাম কৰিবলৈ লগায়। সিহঁতে ঠিকাদাৰ হৈ ধন সংগ্ৰহ কৰে। কমলা, সেই দুখীয়া পৰিয়ালটো এই চক্ৰটোৰ পাল্লাত পৰি শেষ হৈ গ'ল। আৰু এই কমলাক দেৱী মাৰ নামত যত চব বিভ্ৰান্তিকৰ কথা মূৰটোত সুমুৱাই দি মদ ভাং খুৱাই এক দীঘলীয়া সময় তাইৰ মনটো ডাইভাৰ্ট কৰি এই হত্যাকাণ্ডটো কৰিলে। কিমান বেয়া এই মানুহবিলাক!
1: বৰ মৰ্মান্তিক ঘটনা।
0: বাৰু নাথ,
1: কওক,
0: কালিলৈ আমি কমলাক পুনৰ কাষ্টডিত ল'ম।
1: হয়,
0: হত্যাকাণ্ডটোৰ আমি ৰিক্ৰিয়েশ্যন কৰিম। আপুনি আহিব, এতিয়া ৰাতি হ'ল, ময়ো থানা পাবগৈ লাগে। আহোঁ এতিয়া।
1: ভাল, বাৰু,
0: গুড নাইট।
1: গুড নাইট।

0: কমলাত লাগিছে নেকি? হয় পুলিচৰ বলত কমলাত লাগিছে।
1: হেৰি আপোনালোক অলপ মনে মনে থাকক, অলপ মনে মনে থাকক, শুনকচোন মোৰ কথাখিনি শুনক শুনক। আজি কমলাক আমি গাঁৱলৈ এইকাৰণে আনিছোঁ যাতে ঘটনাটোৰ ৰিক্ৰিয়েশ্যন অৰ্থাৎ কেনেকৈ কমলাই এই হত্যাকাণ্ডটো কৰিছিল তাক আমি পুনৰ নিৰীক্ষণ কৰিম। বুজি পাইছে? আৰু সেইকাৰণে আমাৰ মাজত আজি চক্ৰ বিষয়া মহোদয়ো উপস্থিত আছে। গতিকে আপোনালোকে আমাক সহযোগ কৰিব, অলপ মনে মনে থাকিব। কমলা তই কিবা কবি নেকি?
2: কম ছাৰ, মোৰ কিছু ক'ব লগা আছে। মোৰ গাঁৱৰ ৰাইজ, মই যি ভুল কৰিছোঁ সেই ভুল মই গোটেই জীৱন শুধৰাব নোৱাৰিম। মই গগন ফালি কান্দিলেও মই মোৰ বুকুৰ সোণক ঘূৰাই নাপাম। আজি ছয় দিন জেলৰ ভিতৰত মই নিজকে বাৰে বাৰে সুধিছোঁ, মই কিয় এই ঘৃণনীয় কাম কৰিলোঁ, কিয় গাৰ মঙহ দুঘৰ কাটিলোঁ। ৰাইজ, আমি নিজকে নিজে প্ৰশ্ন সুধিবৰ সময় হ'ল। কেৱল এগালমান সন্তান জন্ম দিলেই আমি দেৱীমাক সেৱা কৰা নুবুজায়, এগালমান হাঁহ ছাগলী বলি দিলেই দেৱীমাক সেৱা কৰা নুবুজায়। সন্তান লাগিলে এটা বা দুটাই হওক, তাক আমি মানুহ কৰিব লাগিব, পঢ়াব শুনাব পাৰিব লাগিব, সিহঁতক খুৱাব পিন্ধাব পাৰিব লাগিব। সেই মুনুহতৰ দৰে মানুহবোৰক আমি শিক্ষা দিব লাগিব। তাৰ বাবে আমি মাক বাপেকবোৰ ভাল হ'ব লাগিব, আমাৰ পৰিৱেশ আমি ভাল কৰি তুলিব লাগিব। আৰু যদি নোৱাৰোঁ তেতিয়া এই ঘটনাৰ দৰে হাজাৰ ঘটনা আমাৰ মাজত ঘটিব। মই

পাবলগীয়া শাস্তি মোৰ পাতি লওঁ। সেই শাস্তিৰ বাবে মোৰ মনত কোনো দুখ নাথাকিব, মাত্ৰ দুখ থাকিব মোৰ বুকুৰ সোণ। মই আহিম ৰাইজ, এটা নতুন জীৱন লৈ মই আপোনালোকৰ মাজলৈ আহিম, এটা নতুন মন লৈ আহিম। আপোনালোক ভালে থাকিব ৰাইজ।

0: হেৰি,
1: ৰাতি বহুত হ'ল, সেই তেতিয়াই কিবা এটা লিখিম বুলি আপুনি টেবুলৰ ওচৰত বহিল, এতিয়ালৈকেচোন বিশেষ একো লিখা নাই।
2: মণি, তুমি শুৱাই নাই নেকি?
1: নাই শুৱা, ইমানকৈ কি ভাবিছেনো?
2: কিনো ভাবিবা, কমলাহঁতৰ কথাবোৰে মনটোৰ ভিতৰত পাক ঘূৰণি খাই পৰিছে। ভাবিছো সেই সমাজখনৰ কি হ'বগৈ, ঠিক ঠাক লাগিবনে সেইখন সমাজৰ? না না, দুশ্চিন্তা। আকৌ ভাবিছো এই দুশ্চিন্তা বেলি জোন এইবোৰ সপোন জীয়াই থকাতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। পাঁচটা ল'ৰা ছোৱালীৰ বাপেক ৰামধনৰ বাবে এইবোৰ চিন্তা সম্পূৰ্ণ অমূলক, ভিত্তিহীন। ল'ৰা ছোৱালীকেইটাক খাবলৈ দিব নোৱাৰা ৰামধনে ঘৈণীয়েকৰ এইবোৰ বলিয়ালিক মনৰ দুখ বুলিয়ে ভাবিব। হয়তো ধৰি লৈছে যে এইবোৰ কমলাই মনৰ দুখতে কৰিছে।
1: শুনিছো কমলাই লোকৰ ঘৰত কাম কৰিবলৈ পঠিয়াই দিয়া ছোৱালী দুজনী খবৰ পাই ঘৰলৈ আহিছে, লগত মালিক দুজনো আহিছে। শুনিছো মালিক দুজন ভাল, ছোৱালী দুজনীক পঢ়াই শুনাই ডাঙৰ কৰিছে, কিন্তু কমলাৰ কি হ'ব?
2: এই হত্যাকাণ্ডৰ বাবে আমাৰ দেশৰ আইন ব্যৱস্থাটো যি শাস্তি দিয়ে কমলাৰো সেয়াই হ'ব। হয়তো মহামান্য আদালতে কমলাৰ সকলো হিষ্ট্ৰী শুনি কিছু নৰম হ'বও পাৰে, ভাবিছোহে মই।
1: হে
2: ঈশ্বৰ, যীশুক বুদ্ধক স্তব্ধ কৰি এটা মানৱ শিশুৱে মৃত্যু খাবতি ল'লে, মই পুনৰ কলম তুলি লিখি গৈছো এটা মহাজীৱনৰ নৃত্যৰ মৃত্যু ঘটিল, এটা ঐশ্বৰিক সুৰ ছন্দ বন্দী হৈ ৰল অদৃশ্য এক মায়াৰ হাতত। এই হত্যাকাণ্ড এটা যুগৰ অৱতাৰণা, এই যুগৰ আহ্বান ব্যৰ্থ কৰি দিবলৈ পৃথিৱীলৈ আকৌ এবাৰ যীশু বুদ্ধ মহাত্মা আহক, কিন্তু আহিব জানো? যুদ্ধ আমাক নালাগে, কিন্তু কমলাৰ যুদ্ধই সেই যুদ্ধতকৈ ভয়ানক, তাক স্বীকাৰ কৰি লোৱাৰ সাহস আমাৰ কিয় নাই? পৃথিৱীত যুদ্ধ হ'লে পৃথিৱী আৰু বাচি নাথাকে, যুদ্ধৰ ইতিহাস হ'বলৈকো হয়তো আৰু কোনো বাচি নাথাকিব, কিন্তু কমলাৰ যুদ্ধখনে এটাৰ জাতিক, এখন দেশক, এখন বুৰঞ্জীক চুই গ'ল।

কমলা ঋতুপর্ণা মোহন বৰুৱা ৰচিত নাটখনি শুনিলে। নাটৰ পৰিচালনা আছিল কৃষ্ণ ভূঞাৰ। বিহপুৰীয়াৰ ৰংগভূমিৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মুনীন্দ্ৰ, কৃষ্ণ ভূঞা, অ' চি বৰুৱা, ৰঞ্জিত কুমাৰ ফুকন, মুনু, অন্তুল আহন, ৰামধন, দৰ্শন বৰা, গগৈ, হীৰকজ্যোতি বৰুৱা, মণিমালা, প্ৰীতিশা ভূঞা, মুনি, চেং, উপাকৃষ্ণা ভূঞা আৰু নামভূমিকা অৰ্থাৎ কমলাৰ চৰিত্ৰত অভিনয় কৰিলে শাৰদী জোনাক শইকীয়াই। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ, প্ৰযোজনা

0: ঋতুপর্ণ দাসর।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

0: Oui.
1: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

14

0: வந்தே மாதரம்.
1: வந்தே மாதரம் சுஜலா சுஃபலா மலய ஜ சீதலா சஸ்ய